এয়া আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 16 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 2 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কিয়নো ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত। কথাষাৰ কৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে।

এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ ছয় বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: Preparedness of the National Board of Examinations in Medical Sciences, NBEMS, technology partners and other stakeholders involved in conducting the exam. The minister stressed that every effort must be made to ensure a fair, transparent and candidate-friendly examination while upholding the highest standards of integrity and security. Mr. Nutt also urged aspirants not to fall prey to rumours and rely only on official communication issued by NBEMS and the Ministry of Health and Family Welfare. US President Donald Trump has threatened to intensify military action against Iran, warning that American strikes will continue until Tehran halts attacks on shipping and returns to negotiations. The US State Department has issued a fresh security advisory urging Americans in West Asia to consider leaving the region or be prepared to depart if the conflict worsens. The renewed tensions also spilled into Gaza and Lebanon, with Israel carrying out fresh strikes despite Hamas announcing it was prepared to disarm under a US-backed ceasefire framework. Meanwhile, Iran has warned that it is ready to strike key Israeli infrastructure and American energy facilities across West Asia if it comes under attack. And India climbed to fourth place in the Commonwealth Games medal standings in Glasgow with a total of 39 medals, including 13 gold, 17 silver and 9 bronze. The latest came from 5,000 meter race where India's Gulveer Singh bagged the bronze. And that is the end of this news bulletin.
1: Medium wave or 5.5 meter, hot 400 kilohertz. FM Mendor, Ekhoek Dokomic Samegahertz, Logote, Newzone AIR Mobile Pot, Ea Akakmanigua Hatir Mohabahu, Mukutamala
2: Nubin Hokolakud de Shokori, Rup Kor, Joti Prahad, Agorola Koisil, Duskriti Rehong Hatkori, Hongoskriti Guriblo Lua Hokoloke, Hokolo Ador Hobadeke Kobokojo, Jejudu, Bastobor Mimankar Karone, তেওঁলোকে অর্জুনৰ দৰে হাতত গান্ধীবু তুলি ল'বলগীয়া হয়। তথাপিও তেওঁলোকে মানৱ আদৰ্শৰূপে ভাৰতীয় তেজৰ সন্তান হৈ অহিংসাই যে মানৱ জীৱনৰ চৰম আদৰ্শ তাক মানি ল'বই লাগিব। জীৱনৰ সকলো ক্ষেত্ৰতে অহিংসা প্ৰয়োগ কৰিব পাৰিলে মানৱ সংস্কৃতিৰ পূৰ্ণ বিকাশ অৱশ্যে ঘটিব। অৱশেষত অহিংসাৰ বাতেদিয়েইতো মানৱে মহাপ্ৰগতিলৈ আগবাঢ়িব লাগিব। ভাৰতৰ মাটিৰ, ভাৰতৰ আকাশৰ, ভাৰতৰ মনিষাৰ, ভাৰতৰ প্ৰতিভাৰ, ভাৰতৰ সকলো চিন্তাৰ, ভাৰতৰ দুখ বেদনা ব্যথাৰ, ভাৰতৰ গোপনৰ, ভাৰতৰ সপোনৰ মৰ্মবাণীয়েই হ'ল অহিংসা। মানৱৰ মহাপ্ৰগতিৰ বাটৰ ধ্ৰুৱ জ্যোতি হ'ল অহিংসা। আদিম ভাৰতৰ আৰ্য মনিষাই দি যোৱা এই প্ৰদীপৰ পোহৰতেই বৰ হিংসাপূৰ্ণ পৃথিৱীত কালী হৈ দুৰ্গা হৈ বস্তুৰ ব্যৱহাৰ কৰিও সংস্কৃতি ৰক্ষা কৰি ভাৰতবৰ্ষ উত্থান পতনৰ মাজেদি আগবাঢ়ি আহিব লাগিছে। ভাৰতীয় নবীনে আনকি প্ৰতিকূল পৰিস্থিতিতো সংঘাতৰ মাজতো ভাৰতীয় ঐতিহ্যৰ নুনুমুৱা চাকিটো অনিৰ্বাপীকৈ জ্বলাই ৰাখিব লাগিব। যিদিনাই এই আদৰ্শৰ চাকিগছ ভাৰতত নুমাব সেইদিনাই ভাৰতৰ কপালত ঐতিহ্য আঁকি দিয়া পোহৰৰ ইন্দ্ৰধনু মচ খাই যাব, ভুৱন ভুলোৱা চিৰসুন্দৰৰ বাঁহী হৈ যাব স্তব্ধ। সৎ আৰু অসৎ ইয়াৰ ওপৰতে সংস্কৃতি আৰু দুষ্কৃতি প্ৰতিষ্ঠিত। মানুহ শিল্পীহে আৰু তাৰ সৌন্দৰ্য সৃষ্টি কৰা মতে তাৰ দুষ্কৃতি বিনাশটো একেলগে থাকিব লাগিব, আৰু সেইটোহে মানুহৰ পূৰ্ণ ৰূপ। আৰু পৰিচ্ছন্ন জীৱনেইহে মানুহৰ পূৰ্ণ জীৱন। ইয়াকেই দাপৰত উপলব্ধি হ'ল। সেইবাৰ সংস্কৃতিৰ যি মূৰ্তি সাজিলে তাক সাজিলে সুন্দৰ ললিত বলিত অংগৰ ত্ৰিভংগ বংকী বংশী বাদক, বৃন্দাবনৰ সুকুমাৰ কলা বিশাৰদ কৃষ্ণৰ মোহনমালা আকাৰত, আৰু এই চিৰসুন্দৰ শিল্পীৰ মুখৰ বাঁহীৰ লগতে নাচৰ ভংগীৰ দেহাতেই দিলে কুবলয় হাতীকো উফৰাব পৰা বল আৰু অস্ত্ৰ সুৰক পঠিয়াব পৰা বল। সংস্কৃতিয়ে প্ৰথমে সুকুমাৰ কলাৰ যোগেদি জগত মুগ্ধ কৰি জনতাৰ মৰমেৰে পৰিপুষ্ট হৈ জীৱনৰ মহাসংঘাতক

0: আৰু প্ৰতিষ্ঠাৰ বাবে মানৱ জীৱনৰ চৰম সাংস্কৃতিক আদৰ্শকেই মানি লৈও বাস্তৱতাৰ বাবে দুষ্কৃতি বিনাশত নিয়োজিত হয়। তেতিয়া দুষ্কৃতিৰ সমূলঞ্চে নাশ কৰি সংস্কৃতিয়ে জয় জয়কাৰ ঘোষণা কৰে। দুষ্কৃতিৰ সৈতে মহাসংঘাতৰ মাজতো মানুহৰ মহামহত্বৰ জীৱন আদৰ্শ আৰু সেই আদৰ্শ কেনেকৈ পাব পাৰি সংস্কৃতিয়ে তাকো কৈ দিয়ে। মানুহ যে শিল্পীহে, শিল্পী হৈয়ে সি জীৱনক অপৰিচ্ছিন্নৰূপে চাব লাগিব, ধৰিব লাগিব আৰু শিল্পীৰূপেই তাৰ জীৱন আদৰ্শক পূৰ্ণ কৰি তুলিব লাগিব। অশোকৰ জীৱন দেখি বুজিছোঁ যে ভাৰততে এই মানৱ অন্তৰৰ শিল্পীটোৰে পুনৰ ৰূপ ল'বলৈ প্ৰচণ্ড এটা চেষ্টা চলিছিল। সেই শিল্পীটোৱে কি ভুল কৰি দুষ্কৃতিৰ সৈতে পৰাজিত হ'ল বাৰু? কৃষ্ণৰ জীৱনতে তাৰ আমি উত্তৰ বিচাৰি পাওঁ। কৃষ্ণ কিয় ব্যাধৰ শৰত মৰে, যদুবংশ কিয় ধ্বংস হয়, ইয়াৰ অৰ্থ উলিয়াই তাৰ প্ৰতিকাৰ কৰিব পাৰিলেহে সংস্কৃতি স্থায়ী হ'ব। মহাত্মাই কিন্তু কয়, সংস্কৃতিক সাংস্কৃতিক অস্ত্ৰৰে ৰক্ষা কৰাৰ উপায় উলিয়াব পাৰিলেই সমস্যাৰ সমাধান হ'ব। দুষ্কৃতিক ধ্বংস কৰিবলৈ যাওঁতে সংস্কৃতিয়ে যদি দুষ্কৃতিৰ উপায়বোৰ যেনে হিংসা, কূটনীতি, চল চাতুৰি এইবোৰ ব্যৱহাৰ কৰে, তেন্তে সংস্কৃতিও সেই ব্যাধিৰে কবলত পৰি নিজে নষ্ট হয়। কৃষ্ণৰ জীৱনেও তাকেই কয়।
1: আজিৰ মুকুতামালাৰ কথাখিনি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
2: ভাইটি ভণ্টিহঁত, এই মাহৰ সমূহীয়া গীতৰ অনুষ্ঠানত লোৱা হৈছে এই গীতটি, হাম এক হে হাম এক থে হাম এক ৰেহেংগে। হিন্দী ভাষাত এই গীতটি লিখিছে সুৰেশ চন্দ্ৰ গুপ্তাই আৰু সংগীত ৰচনা কৰিছে ৰাকেশ পণ্ডিতে। তেনেহ'লে তোমালোকে কাগজ কলম লৈ গীতটি লিখিবলৈ সাজু হৈছা? তাৰ আগতে এবাৰ সম্পূৰ্ণ গীতটি শুনি লোৱাচোন।

এইবাৰ তোমালোকে স্থায়ী পিছত প্ৰথম অন্তৰাটো শিকি লোৱা। প্ৰথম অন্তৰাটো পঞ্চম স্বৰ, মানে যিটো আমাৰ চা ৰে গা মা পা স্বৰটোৰ পৰা আৰম্ভ হৈছে।

0: গীতটি তোমালোকৰ নিশ্চয় মনত থাকিব, নহয় জানো? ভাইটি ভনীতিহঁত, আজিলৈ আমাৰ গীতটিৰ পাঠদান শেষ হ'ল। তোমালোকে ঘৰত ভালদৰে গীতটি অভ্যাস কৰিবা।
1: আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি হিন্দী ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানিৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ দেৱেন শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শিল্পীৰ নিজৰ।

আজি নিশা 9:30 বজাত জীবন আলীৰ যুগলবন্দী। এই অনুষ্ঠানৰ অতিথি অধ্যাপক ডক্টৰ পান্নালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। অনুষ্ঠানটি হাত ধৰিব সীমান্ত বৰ্মা আৰু জিন্তিৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বৰ্মাৰ। পুৱা 9:30 বজাৰ চেমনিয়াৰ চৰা অনুষ্ঠানত অসমীয়া শব্দকোষৰ প্ৰণেতা আৰু লেখক সুমন্ত চলিহাৰ কথিকা অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ, লগতে আছে চেমনিয়াৰ গীত মাত। বিয়লি 5:25 বজাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত মীৰা নায়কৰ কবিতা পাঠ আৰু ৰিজু নায়কৰ চুটিগল্প পাঠ, লগতে ঝুমুৰ পৰিৱেশন কৰিব লক্ষ্মীনাৰায়ণ তাঁতী আৰু সংগবৃন্দই। অনুষ্ঠানটি হাত ধৰিব নিপা গোৱালাই। পুৱা 8:30 বজাৰ গীতিমালিকাত অঞ্জু দেৱী, অসীম হাজৰিকা, জয়শ্ৰী হাজৰিকা, হেমেন দাস আৰু মঞ্জিৰা বৰুৱাৰ কণ্ঠগীত শুনিবলৈ পাব। সন্ধিয়া 7:00 বজাত ফণী তালুকদাৰৰ কথিকা সাধুতা এতিয়া এক বিৰল প্ৰবৃত্তি। দিনৰ 11:02 বজাৰ নাটশালাত কৌস্তুভমণি শইকীয়া ৰচিত নাট ভাল দিন বেয়া দিন শুনিবলৈ পাব। নাটখনিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ। পুৱা 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:00 সাধক সুন্দৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠখণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতিৰ বিষয়ে ডক্টৰ পত্ৰিকা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ মানসজ্যোতি বৰাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আশামণি ৰাহাঙৰ কণ্ঠৰ বৰগীত। 7:20 কুসুমী কলিতা আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম। 7:45 সংবাদ চলন্তিকা। নিশা 8:02 এই মাহৰ গীতৰ শিল্পী কল্পনা দত্ত পণ্ডিত, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ। নিশা 8:10 গজলৰ অনুষ্ঠান। 9:00 চিত্ৰগীত আৰু নিশা 10:00 ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

দিনৰ 12:30 বজাৰ আৰ ডি অ' বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰাৰ ৰচিত নাট হৃদয়ৰ চিঞৰৰ তৃতীয় খণ্ড শুনিবলৈ পাব। নাটখনিৰ প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। দিনৰ 1:10 বজাৰ দেওবৰীয়া নাট্যানুষ্ঠান নিবেদন তৰুণ শইকীয়া ৰচিত ধাৰাবাহিক নাট গোবৰ্ধন চৰিতৰ তৃতীয় খণ্ড, নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 7:00 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত পঞ্চকৰ্ম চিকিৎসাৰ বিষয়ে ডাক্টৰ জয়ন্ত শৰ্মাৰ সৈতে হোৱা সাক্ষাৎ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত

সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: আধুনিক প্ৰযুক্তিলৈ সাধাৰণ ৰাসায়নিক মৌলৰ অৱদান, দ্বিতীয় ভাগ। আমি আলোচনা কৰি থকা সাধাৰণ ৰাসায়নিক মৌলৰ আধুনিক প্ৰযুক্তিত নৱ নৱ উপযোগিতাৰ প্ৰয়োগ হোৱা এবিধ মৌল হ'ল বৰণ। বৰণ কেতিয়াও প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা নাযায়, ই সদায় অক্সিজেনৰ সৈতে যুক্ত অৱস্থাত থাকে। ইয়াক কিবা এটা নহয় কিবা এটা আন ৰূপত পোৱা যায়, বিশেষকৈ সুৱগা ৰূপত। ইয়াৰ ইংৰাজী শব্দটো হ'ল বৰেক্স বা বগা। যোৱা 2000 বছৰ ধৰি সুৱগা জনজাত হৈ আছে আৰু ইয়াক মৃদু বীজাণুনাশক আৰু অপমাৰ্জক হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। বৰণক মৌলিক ৰূপত প্ৰথমতে ছাৰ হামফ্ৰি ডেভিয়ে পৃথক কৰে আৰু স্বাধীনচেতীয়াভাৱে 1808 চনত গে লুচাক আৰু থেনাৰ্ডে পৃথক কৰিবলৈ সক্ষম হয়। সূক্ষ্ম ইলেক্ট্ৰনিক ব্যৱস্থাবোৰত ব্যৱহৃত ছিলিকনক বিশুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই যিহেতু নিউট্ৰন শোষণ কৰিব পাৰে, গতিকে নিউক্লিয় ৰিয়েক্টৰত ইয়াক নিয়ন্ত্ৰণ দণ্ড হিচাপে ব্যৱহাৰ কৰা হয়। বৰণ আহৰ ঘনত্ব কম অথচ উচ্চ শক্তিসম্পন্ন আৰু সেইবাবেই উৰাজাহাজ আৰু মহাকাশযানত থুপিকৃত সৰঞ্জামবোৰত শক্তিবৰ্ধক পদাৰ্থ হিচাপে বিস্তৃতভাৱে প্ৰয়োগ কৰা হৈছে। বৰণৰ এটা যৌগ বৰণ নাইট্ৰেট এতিয়ালৈকে জনা কঠিনতম দ্ৰব্যবিলাকৰ ভিতৰত এবিধ। ই হীৰাৰ সমানেই কঠিন আৰু তীক্ষ্ণ ঘৰ্ষক হিচাপে বিস্তৃতভাৱে ব্যৱহাৰ হয়। লিথিয়াম। লিথিয়াম ক্ষয়ৰ ধাতুৰ পৰিয়ালৰ প্ৰথম ধাতু আৰু ধাতুবোৰৰ ভিতৰত আটাইতকৈ পাতল। ইয়াৰ ভাৰ এলুমিনিয়ামৰ ভাৰৰ 5 ভাগৰ এভাগ আৰু লৌৰ ভাৰৰ 15 ভাগৰ এভাগ। একে পৰিয়ালৰ ছোডিয়াম আৰু পটাছিয়ামৰ তুলনাত ইয়াৰ প্ৰাচুৰ্য কম। কেইদশকমান আগলৈকে লিথিয়াম বৰ বেছি ব্যৱহাৰ হোৱা নাছিল। ইয়াক 1817 চনত ছুইডেনৰ এজন ৰসায়নবিদ এ আৰ্ভোফেটছনে পিটেলাইট নামৰ এক খনিজ পদাৰ্থৰ পৰা নিষ্কাশন কৰি আৱিষ্কাৰকৰ গৌৰৱ অৰ্জন কৰে। ৰবাৰ্ট বুনছেনে 1855 চনত লিথিয়াম ফ্লোৰাইডৰ তড়িৎ বিশ্লেষণ ঘটাই বিশুদ্ধ লিথিয়াম ধাতু পৃথক কৰে। লিথিয়াম অতি ক্ৰিয়াশীল মৌল আৰু যিহেতু ই বায়ুৰ অক্সিজেন আৰু নাইট্ৰজেনৰ লগত ভয়ংকৰভাৱে বিক্ৰিয়া কৰে, ইয়াক জমা কৰি ৰখাটো কষ্টসাধ্য। সেইবাবে ইয়াক ভেচেলিন বা গ্ৰীজৰ মাজত ডুবাই ৰখা হয় যাতে এই আৱৰণৰ বাবে ই বতাহৰ লগত পোনপটীয়াকৈ সংস্পৰ্শত নাহে। লিথিয়ামে হাইড্ৰজেনৰ লগতো বিক্ৰিয়া কৰে। আচলতে ই হাইড্ৰজেন বহুত বেছি পৰিমাণে শোষণ কৰি ৰাখিব পাৰে। উদাহৰণস্বৰূপে 1 কিলোগ্ৰাম লিথিয়াম হাইড্ৰক্সাইডে 2800 লিটাৰ পৰ্যন্ত হাইড্ৰজেন ধৰি ৰাখিব পাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান বৈমানিকসকলক লিথিয়াম হাইড্ৰক্সাইডৰ চকলা যোগান ধৰা হৈছিল। যদি কোনো বিমান সাগৰৰ বুকুত ধ্বংসপ্ৰাপ্ত হয় তেন্তে এই চকলাবোৰ পানীৰ সংস্পৰ্শলৈ অহাৰ লগে লগে হাইড্ৰজেন উৎপত্তি হ'ব আৰু তাৰ সহায়ত জীৱনৰক্ষী চাপকণ বা ৰবৰৰ নাও ফুলাবৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। ক'বলৈ গ'লে এই চকলাবোৰে কঠিন হাইড্ৰজেন গেছৰ কাম কৰিছিল। আমি জনা ধাতুৰ ভিতৰত লিথিয়াম আটাইতকৈ পাতল। ইয়াক এলুমিনিয়ামৰ লগত মিহলাই অন্যান্য এলুমিনিয়ামৰ শংকৰ ধাতুতকৈ শতকৰা 8 ভাগ পাতল এবিধ

0: শংকৰ ধাতু পোৱা যায়। এনে শংকৰ ধাতু উচ্চ বহন ক্ষমতাসম্পন্ন আৰু দূৰণিবটীয়া ভ্ৰমণত ব্যৱহৃত উৰাজাহাজ তৈয়াৰত ব্যৱহাৰ কৰা হয়। উচ্চ ফেটি এচিডৰ লিথিয়াম লৱণ ষ্টেৰইড বা পামিটেট কিছুমান যন্ত্ৰৰ পিছলিকাৰক হিচাপে ব্যৱহাৰ কৰা হয়। বিশেষকৈ কুমেৰী অঞ্চলৰ দৰে ঠাইত অতি নিম্ন উষ্ণতাত যিবিলাক যন্ত্ৰ পাতি ব্যৱহাৰ কৰা হয়। লিথিয়াম কাঁচৰ তাপ সহনীয়তা যথেষ্ট ভাল আৰু সেইবাবে টেলিভিছনৰ পিকচাৰ টিউব তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। লিথিয়াম ফ্লোৰাইডৰ একোটা স্ফটিকৰ পৰা তৈয়াৰ কৰা লেন্সবোৰে জ্যোতিৰ্বিদসকলক গভীৰ মহাকাশ পৰ্যবেক্ষণ কৰাত সহায় কৰিছে। কম ওজন আৰু জানন প্ৰক্ৰিয়াত প্ৰচুৰ পৰিমাণৰ শক্তি নিৰ্গত হয় বাবে বিদ্যুৎ কোষ তৈয়াৰ কৰিবলৈও লিথিয়ামক এক আদৰ্শ পদাৰ্থ হিচাপে গণ্য কৰা হৈছে। সেয়ে আজিকালি ডিজিটেল ইলেক্ট্ৰনিক যন্ত্ৰবোৰত পূৰ্ণ কঠিন অৱস্থাত থকা লিথিয়াম আয়োডিন বিদ্যুৎ কোষ ব্যৱহাৰ কৰা হয়, কাৰণ এইবিলাকত নিচেই কম ক্ষমতাৰ প্ৰয়োগ হয়। এনে বিদ্যুৎ কোষ 5 বছৰ পৰ্যন্ত টিকি থাকে। ক্ষাৰকীয় বিদ্যুৎ কোষত যদি সামান্য পৰিমাণৰ লিথিয়াম হাইড্ৰাইড যোগ দিয়া হয় সিহঁতৰ কাৰ্যকৰী আয়ুস যথেষ্ট পৰিমাণে বৃদ্ধি পায়।
1: জ্ঞান বিজ্ঞান শুনিলে যোগদান আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.com।

0: gov.in আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নীট পিজি 2026ৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে নিয়মীয়া মাহেকীয়া হস্তান্তৰৰ বাবে ৰাজ্য চৰকাৰসমূহলৈ অতিৰিক্ত কিস্তিৰ ধন মুকলি কৰি দিছে। অসমৰ শেহতীয়া বান পৰিস্থিতি উন্নত হৈছে যদিও 7খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ প্ৰভাৱত আছে। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাৰ 10ম দিনা কালি 16টা পদক জয়েৰে ভাৰত চতুৰ্থ স্থানলৈ উন্নীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। মাদক দ্ৰব্যৰ অপব্যৱহাৰ তথা আসক্তিৰ বিৰুদ্ধে 100 সপ্তাহ ধৰি সমগ্ৰ দেশতে এই জনভাগিদাৰী অভিযান অব্যাহত থাকিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ 10,000খন অঞ্চলৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব। মাই ভাৰত তথা মাই ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকলৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় যুৱ সংঘ বেচৰকাৰী সংস্থা উদ্যোগসমূহৰ যুৱ দল আৰু 125টাতকৈও অধিক আধ্যাম্মিক সংস্থাৰ অংশীদাৰসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সমগ্ৰ দেশতে জনসাধাৰণক সজাগ কৰি তোলাৰ লগতে এখন মাদক দ্ৰব্য মুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতি দেওবাৰে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই কাৰ্যসূচীসমূহৰ ভিতৰত বিভিন্ন খেল ধেমালি, ৱাকাথন, ধ্যান, সাংস্কৃতিক অনুষ্ঠান, সজাগতা অভিযান, বাতৰ নাট, আলোচনা চক্ৰ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভালেমান সমূহীয়া অংশগ্ৰহণমূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অভিযানৰ লক্ষ্য হৈছে যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা আঁতৰত ৰাখি বিভিন্ন ইতিবাচক কাম কাজৰ মূল সূতা হিচাপে পৰিগণিত কৰা আৰু নিজ নিজ অঞ্চলৰ সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰতিনিধি হিচাপে গঢ়ি তোলা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নীট পিজি 2026ৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি এই পৰীক্ষা মসৃণ, নিৰাপদ, স্বচ্ছ আৰু প্ৰযুক্তিচালিতভাৱে পৰিচালিত হোৱাটো নিশ্চিত কৰিছে। চলিত মাহৰ 30 তাৰিখে এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা। বৈঠকত মন্ত্ৰীগৰাকীয়ে চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা বোৰ্ড NBEMS প্ৰযুক্তিৰ অংশীদাৰ আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ লগত জড়িত অন্যান্য অংশীদাৰসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰে। তেওঁক পৰীক্ষাৰ লজিষ্টিক, প্ৰাৰ্থীৰ সুবিধা প্ৰদানৰ ব্যৱস্থা, নিৰাপত্তা, স্থাপত্য আৰু নীট পিজি 2026ৰ বাবে প্ৰৱৰ্তিত প্ৰযুক্তিচালিত হস্তক্ষেপৰ বিষয়ে অৱগত কৰা হয়। মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে সততা আৰু নিৰাপত্তাৰ উচ্চ মান বজাই ৰাখি এক ন্যায্য, স্বচ্ছ আৰু পৰীক্ষাৰ্থী অনুকূল পৰীক্ষা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। শ্ৰীনাড্ডাই পৰীক্ষাৰ্থীসকলক উৰা বাতৰিৰ বলি নহবলৈ আৰু কেৱল NBEMS আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰিবলৈও আহ্বান জনায়। পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে অতি সুৰক্ষিত আৰু সময় নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে চূড়ান্ত প্ৰশ্নকাকত নিৰ্বাচন কৰা হৈছে তথা প্ৰযুক্তিগত আৰু কাৰ্যকৰী সুৰক্ষাৰ একাধিক স্তৰে

0: নিৰ্ধাৰিত আৰম্ভণিৰ সময়লৈকে ইয়াৰ গোপনীয়তা নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ বাবে লোৱা সামগ্ৰিক সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ উপৰি শ্ৰীনাড্ডাই প্ৰতিজন প্ৰাৰ্থীয়ে যাতে মসৃণ, সুৰক্ষিত আৰু চাপমুক্ত পৰীক্ষা প্ৰক্ৰিয়াৰ অভিজ্ঞতা লাভ কৰে তাৰ বাবে সমন্বয় বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি নীট পিজি 2026ৰ বাবে মুঠ 2,73,183 প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছে, যি পূৰ্বৰ বছৰৰ তুলনাত 12.5% অধিক বৃদ্ধি সূচাইছে। প্ৰায় 340খন চহৰ আৰু 1,300ৰো অধিক পৰীক্ষা কেন্দ্ৰত এটা বেলাত এই পৰীক্ষা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰে অহা 10 আগষ্টত হ'বলগীয়া নিয়মীয়া মাহেকীয়া হস্তান্তৰৰ বাবে ৰাজ্য চৰকাৰসমূহক অতিৰিক্ত কিস্তি হিচাপে 1,09,019 কোটি টকা মুকলি কৰি দিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা ৰাজ্যভিত্তিক বিভাজনৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশে সৰ্বাধিক 19,208 কোটি টকা, বিহাৰে 10,845 কোটি আৰু মধ্যপ্ৰদেশে 8,010 কোটি টকা লাভ কৰিছে। একেদৰে পশ্চিমবংগই 7,866 কোটি, মহাৰাষ্ট্ৰই 722 কোটি টকা লাভ কৰিছে। ক্ষুদ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও নিজৰ নিজৰ অংশ লাভ কৰিছে। তালিকাৰ সৰ্বনিম্ন আবণ্টনৰ ভিতৰত ছিক্কিমে 365 কোটি, গোৱাই 398 কোটি আৰু নাগালেণ্ডে 524 কোটি টকা লাভ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। বানত 349খন গাঁৱৰ 17,08,837 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানপীড়িতসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ তথা নতুনকৈ লোৱা সিদ্ধান্তসমূহৰ বিষয়ে কালি ফেচবুক লাইভযোগে ঘোষণা কৰে। সেই অনুসৰি বানপীড়িত পৰিয়ালসমূহলৈ ইতিমধ্যে ঘোষণা কৰা 15,000 টকাৰ এককালীন সাহায্য কাইলৈৰে পৰা 5 আগষ্টৰ ভিতৰত বেংকযোগে মুকলি কৰি দিয়া হ'ব। এই বানত আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ প্ৰায় 55,000, চৰাইদেউ জিলাৰ প্ৰায় 20,000, যোৰহাট জিলাৰ প্ৰায় 7,000 আৰু গোলাঘাট জিলাৰ প্ৰায় 3,000 পৰিয়ালে অনুদান লাভ কৰিবলৈ সমৰ্থ হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ বিদ্যুৎ মাচুল ৰেহাই দিয়াৰো ঘোষণা কৰে।
1: যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে, তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে, জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্ট পেইড প্ৰিপেইড মিটাৰ আছে তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে।
0: ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান প্ৰভাৱিত লোকসকললৈ চলিত বিত্তীয় বৰ্ষৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে মাটিৰ খাজানা ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। একেদৰে বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ বাবে 2 লাখকৈ, নামঘৰসমূহলৈ 1.5 লাখকৈ আৰু অংগনবাড়ী কেন্দ্ৰসমূহলৈ 2-8 লাখকৈ টকাৰ সাহায্য, পুনৰ নিৰ্মাণ, সা সঁজুলি ক্ৰয়ৰ বাবে প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অহা 7 আগষ্টৰ পৰা নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং তথা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰালয়ে কৈছে যে এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ চহকী হস্ততাঁত ঐতিহ্যক উদযাপন কৰা আৰু দেশৰ সাংস্কৃতিক তথা অৰ্থনৈতিক উন্নয়নত হস্ততাঁত আৰু বয়ন শিল্পৰ সৈতে জড়িত লোকসকলৰ অৱদানক স্বীকৃতি দিয়া। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাৰ দশম দিনা কালি ১৬টা পদক জয়েৰে ভাৰত চতুৰ্থ স্থানলৈ উন্নীত হৈছে। ভাৰতে এতিয়ালৈকে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জসহ মুঠ ৩৯টা পদক লাভ কৰিছে। ভাৰতে কমনৱেলথ গেমছৰ বক্সিং শিতানত সৰ্বোৎকৃষ্ট প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক ৭টা সোণ আৰু ৩টা ৰূপৰ পদক অৰ্জন কৰি পদক তালিকাৰ শীৰ্ষস্থানত আছে। অংকুশ পংঘালে ইংলেণ্ডৰ ডিমেজি চিট্টুক পুৰুষৰ ৮০ কিলোগ্ৰাম শাখাৰ

0: ফাইনেলত 4-1 ব্যৱধানত আৰু শচীন শিৱাছে নামিবিয়াৰ ট্ৰিয়াগেন মৰ্ণিং এণ্ড ডেভেলক 60 কিলোগ্ৰাম ওজন শাখাত 3-2 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। বক্সিঙত সোণৰ পদক অৰ্জন কৰা আন খেলুৱৈসকল হ'ল জেচমিন লাম্বৰিয়া, সাক্ষী চৌধুৰী, প্ৰিয়া ঘংঘাছ, প্ৰীতি পাৱাৰ আৰু অৰুন্ধতী চৌধুৰী। ইপিনে আন 3গৰাকী বক্সাৰ নৰেন্দ্ৰ বেৰৱাল, লাভলীনা বৰগোহাঁই আৰু যদুমণি সিঙে ৰূপৰ পদক অৰ্জন কৰে। দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলবীৰ সিঙে 10 মিটাৰত ৰূপৰ পদক লাভ কৰাৰ পাছত 5000 মিটাৰ দৌৰতো ব্ৰঞ্জৰ পদক অৰ্জন কৰি কমনৱেলথ গেমছত ইতিহাস ৰচনা কৰে। তেওঁ কমনৱেলথ গেমছৰ 5000 মিটাৰ দৌৰত প্ৰথমগৰাকী পদকজয়ী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ লগতে একেখন প্ৰতিযোগিতাতে 2টা পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নীট পিজি 2026ৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। আৰু অসমৰ শেহতীয়া বান পৰিস্থিতি উন্নত হৈছে যদিও 7খন জিলাৰ ভালেমান অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55।
1: ই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: মহাত্মা গান্ধীয়ে কৈছিল, চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি, নিজৰ দুখ ত্ৰুটিবোৰ লুকাই ৰখাজনহে প্ৰকৃতাৰ্থত অন্ধ। প্ৰিয় শ্ৰোতা, কালিৰে পৰা আৰম্ভ হৈছে বিশ্ব স্তনপান সপ্তাহ। এই সপ্তাহ পালনৰ উদ্দেশ্যৰ বিষয়ে আজি আমাক কৈছে শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ শৰ্মাই।
1: 1 আগষ্টৰ পৰা প্ৰতি বছৰৰ দৰে বিশ্ব স্তনপান দিৱস। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হ'ল ব্ৰেষ্ট ফিডিং ফৰ এ ছাষ্টেইনেবল ষ্টাৰ্ট ইন লাইফ, ষ্ট্ৰেংথ ইন হোৱাট ৱৰ্কছ, মানে জীৱনৰ এক বহনক্ষম আৰম্ভণিৰ বাবে মাতৃ দুগ্ধ পাম, যি ইতিমধ্যে ফলপ্ৰসূ তাক অধিক শক্তিশালী কৰোঁ। ই ঐতিহাসিক আৰু বৈজ্ঞানিকভাৱে প্ৰমাণিত। মাতৃ দুগ্ধপান কেৱল শিশুৰ আহাৰ নহয়, ই শিশুৰ প্ৰথম টীকা, প্ৰথম সুৰক্ষা আৰু সুস্থ জীৱনৰ প্ৰথম খোজ। আমি আজি বিজ্ঞানৰ বলত আগুৱাই গৈ মংগল গ্ৰহত বসতি স্থাপন কৰাৰ কথা ভাবিলেও আমি আজিলৈকে মাতৃদুগ্ধৰ বিকল্প, মাতৃদুগ্ধৰ সমকক্ষ কৃত্ৰিম গাখীৰ তৈয়াৰ কৰিব পৰা নাই আৰু ভৱিষ্যতেও বোধহয় নোৱাৰোঁ। জন্মৰ 1 ঘণ্টাৰ ভিতৰত মাতৃদুগ্ধপান আৰম্ভ কৰা আৰু প্ৰথম 6 মাহ কেৱল মাতৃদুগ্ধ দিয়াটো শিশুৰ সুস্বাস্থ্য, সঠিক বৃদ্ধি আৰু বৌদ্ধিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়। একে সময়তে ই মাকৰ স্বাস্থ্য সুৰক্ষিত ৰখাটো বিশেষ ভূমিকা পালন কৰে। আমাৰ সমাজত মাতৃদুগ্ধপানৰ এক সুন্দৰ পৰম্পৰা আছে। এই ভাল অভ্যাসক অধিক শক্তিশালী কৰাৰ বাবে পৰিয়াল, স্বাস্থ্যকৰ্মী, চিকিৎসক, কৰ্মস্থান, সমাজ সকলোৱে একেলগে দায়িত্ব ল'ব লাগিব। মাতৃসকলক সঠিক তথ্য, উৎসাহ আৰু অনুকূল পৰিৱেশ প্ৰদান কৰিলেহে আমি এই লক্ষ্য সফল হ'ব পাৰিম। মাতৃদুগ্ধপান কৰা শিশুৰ প্ৰথম 6 মাহ সংক্ৰমণ ৰোগ হোৱাৰ সম্ভাৱনা অতি কম হয়। প্ৰথম 5 বছৰত শিশুৰ মৃত্যু হাৰ বহুত কম হয়। শিশুৰ বৌদ্ধিক বিকাশ অধিক হয়। মাত্ৰ এটা কথা মনত ৰাখিব, সকলো মাতৃয়ে নিজৰ শিশুক দিবৰ বাবে উপযুক্ত পৰিমাণৰ গাখীৰ থাকে। শিশুৰ ভাষা মাত্ৰ এটা, কন্দা। গতিকে শিশুৱে কন্দা মানি মাতৃদুগ্ধ কম নুবুজায়। যদি আপোনাৰ শিশুটিয়ে জন্মৰ 10 দিনৰ পিছৰ পৰা 24 ঘণ্টাত কমেও 6 বাৰ প্ৰস্ৰাৱ

0: হৈছে। আৰু জন্মৰ দহ দিনৰ পিছৰ পৰা শিশুৱে প্ৰতিদিনে কমেও 20-30 গ্ৰাম ওজন বৃদ্ধি হৈছে, তাৰ মানে শিশুটোৱে গাখীৰ সঠিক পৰিমাণে পাইছে।
1: আমাৰ সৈতে আছিল শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ শৰ্মা। এগৰাকী ভাৰতীয় ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ, ইতিহাসবিদ, উদ্যোগপতি তথা জনহিতৈষী ব্যক্তি আচাৰ্য ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ আজি উপজা দিন। তেখেতে ৰসায়ন বিজ্ঞানৰ প্ৰথম আধুনিক ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিছিল। প্ৰফুল্ল চন্দ্ৰ ৰায়ক ভাৰতীয় ৰাসায়নিক বিজ্ঞানৰ পিতৃ বুলি গণ্য কৰা হয়। যুক্তৰাজ্যৰ প্ৰতিষ্ঠিত ৰয়েল ছচাইটি অৱ কেমিষ্ট্ৰীয়ে তেখেতৰ জীৱন আৰু কৰ্মক সন্মান জনাই প্ৰথমবাৰৰ বাবে ইউৰোপৰ বাহিৰত ৰাসায়নিক চিহ্নস্থান হিচাপে সন্মানিত কৰিছিল। তেখেতে অ হিষ্ট্ৰী অৱ হিন্দু কেমিষ্ট্ৰী ফ্ৰম দ্য আৰ্লিয়েষ্ট টাইমছ টু দ্য মিডিল অৱ 16th century নামৰ ৰসায়ন বিজ্ঞানৰ ইতিহাসমূলক গ্ৰন্থও ৰচনা কৰিছিল। পিংগলি ভেংকায়া আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু আধুনিক ভাৰতীয় জাতীয় পতাকাৰ জন্মদাতা। তেখেতে প্ৰস্তুত কৰা আৰ্হিৰ আধাৰত ভাৰতৰ সদ্য ব্যৱহৃত জাতীয় পতাকাখন ৰূপাংকন কৰা হৈছিল। ইয়াৰ আগত বিভিন্ন সময়ত বিভিন্ন আৰ্হিৰ পতাকা স্বাধীনতা সংগ্ৰামত জাতীয় পতাকা ৰূপে ব্যৱহাৰ হৈ আহিছিল। পিংগলি ভেংকায়াই ৰূপাংকন কৰা আৰ্হি প্ৰথমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে আৰু পাছলৈ 1947 চনত কিছু সংশোধনৰ সৈতে ভাৰতীয় জাতীয় পতাকা ৰূপে গ্ৰহণ কৰা হৈছিল। 1906 চনৰ পৰা 1911 চনলৈকে তেখেতে বিভিন্ন শস্যৰ ওপৰত গৱেষণা কৰে আৰু কম্বোডিয়া কটন নামৰ এবিধ কপাহৰ বিষয়ে পূৰ্ণ গৱেষণা প্ৰস্তুত কৰি উলিয়ায়। পিংগলি ভেংকায়া আছিল এগৰাকী ভূতত্ত্ববিদ আৰু এই বিষয়ত তেখেতে ডক্টৰেট লাভ কৰিছিল। তেখেতে 1916 চনৰ পৰা 1921 চনলৈকে 5 বছৰকাল 30খন দেশৰ জাতীয় পতাকাৰ বিষয়ে গৱেষণা কৰে আৰু অন্তত বৰ্তমানৰ ত্ৰিৰংগ পতাকাৰ আৰ্হি প্ৰস্তুত কৰি উলিয়ায়। এগৰাকী নেতাৰ 1963 চনত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত মৃত্যু হয়। 2009 চনত তেখেতৰ সোঁৱৰণত ভাৰত চৰকাৰে এটি ডাক টিকট উন্মোচন কৰে। আজি পিংগলি ভেংকায়াৰ উপজা দিন। এজন ভাল বন্ধু হল হাজাৰজন আত্মীয়ৰ সমান, কথাষাৰ কৈছিল এৰিষ্টটলে। প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক বন্ধুত্ব দিৱস। প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে বিশ্বব্যাপী এই দিৱস পালন কৰা হয়। 1919 চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হলে বন্ধুত্ব দিৱসৰ আৰম্ভণি কৰিছিল। 1935 চনত আমেৰিকান কংগ্ৰেছে ঘোষণা কৰে যে প্ৰতি আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে বন্ধুত্ব দিৱস হিচাপে পালন কৰা হ'ব। আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ধাৰণা 1958 চনৰ 20 জুলাইত ডক্টৰ আৰ্টেমিঅ' ব্ৰাছোৰ দ্বাৰা প্ৰস্তাৱিত হৈছিল। বিজ্ঞানী তথা টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ জন্ম হৈছিল 1847 চনৰ 3 মাৰ্চ তাৰিখে। 1876 চনৰ জানুৱাৰী মাহত গ্ৰাহাম বেলে টেলিফোন যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছিল। 1922 চনৰ 2 আগষ্ট তাৰিখে আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ মৃত্যু হয়। এগৰাকী ভাৰতীয় বাংলা ভাস্কৰ্য শিল্পী ৰামকিংকৰ বেইজৰ আজি স্মৃতি দিৱস। তেখেত আধুনিক ভাৰতীয় ভাস্কৰ্যকলাৰ অন্যতম অগ্ৰপথিক আছিল। ৰামকিংকৰ আছিল প্ৰথম ভাৰতীয় শিল্পী যি আধুনিক পাশ্চাত্য শিল্প অধ্যয়ন কৰি সেই শৈলী নিজৰ ভাস্কৰ্যত প্ৰয়োগ কৰিছিল। তেখেতক ভাৰতীয় শিল্পত আধুনিকতাৰ জনক আৰু অন্যতম শ্ৰেষ্ঠ শিল্পী হিচাপে গণ্য কৰা হয়। তেখেতৰ জীৱন কথাক লৈ সাহিত্যিক সমৰেশ বসুৱে দেখি নাই ফিৰে নামৰ এখন উপন্যাস ৰচনা কৰে, যাৰ চিত্ৰাংকন কৰিছিল শিল্পী বিকাশ ভট্টাচাৰ্যই। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1831 চনত নেডাৰলেণ্ডৰ সেনাই 10 দিনৰ বাবে বেলজিয়াম দখল কৰে। হিটলাৰ জাৰ্মান সৈন্যবাহিনীৰ মুখ্য সেনাধিপতি হয় 1934 চনত। 1990 চনত ইৰাকে কুৱেইটৰ ওপৰত আক্ৰমণ কৰে। উদ্যোগপতি গংগা প্ৰসাদ বিৰলাৰ জন্ম হৈছিল 1922 চনত। আমেৰিকাৰ শিক্ষাবিদ হৰেচ মেনৰ মৃত্যু হয় 1859 চনত। আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক উইলিয়াম এছ বাৰোজৰ মৃত্যু হয় 1997 চনত। ভাৰতীয় চিনেমা জগতৰ এগৰাকী চৰিত্ৰ অভিনেতা কমল কাপুৰৰ মৃত্যু হয় 2010 চনত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957।

0: Yes, you're right. It's way too much. It's way too much.
1: ভাৰতৰ জাতীয় পতাকা কেৱল এখন পতাকা নহয়, ই হৈছে আমাৰ দেশৰ গৌৰৱ, ঐক্য, সংহতি আৰু স্বাধীনতাৰ প্ৰতীক। হৰ ঘৰ তিৰংগা অভিযানৰ জৰিয়তে জাতীয় পতাকাৰ সৈতে প্ৰতিগৰাকী নাগৰিকৰ আন্তৰিক সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ এই উদ্যোগে সকলো নাগৰিকৰ মাজত দেশপ্ৰেমৰ অনুভূতি যোগাই তোলাৰ লগতে জাতীয় পতাকাৰ গুৰুত্ব বুজাত সহায় কৰে। অসমত পুৰুষৰ দৰে মহিলাসকলো ঘৰৰ চাৰিও বেৰৰ পৰা ওলাই আহি স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল। অসমৰ সাহসী মহিলাসকলে বিভিন্ন পন্থাৰে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু ইয়াৰে বহুকেইগৰাকীয়ে নিজৰ প্ৰাণ আহুতি দিছিল। তেনে এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল দাৰিকি দাসী বৰুৱা। আইন অমান্য আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী গোলাঘাটৰ দাৰিকি দাসী বৰুৱাই মিছা বিৰোধী আন্দোলনৰো নেতৃত্ব দিছিল। এই আন্দোলনৰ লগত জড়িত থকাৰ অপৰাধত 1932 চনৰ 1 ফেব্ৰুৱাৰীত তেখেতক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু ছমাহৰ কাৰাবাসৰ হুকুম দিয়ে। গ্ৰেপ্তাৰৰ সময়ত গৰ্ভাৱস্থাত থকা এইগৰাকী সংগ্ৰামী মহিলাই চৰকাৰে আগবঢ়োৱা জামিনৰ সুবিধা অগ্ৰাহ্য কৰি এক অতুলনীয় চানেকি দাঙি ধৰিছিল। কাৰাবাসতে অসুস্থ হৈ 1932 চনৰ 26 এপ্ৰিল তাৰিখে দাৰিকি দাসী বৰুৱাই মৃত্যুবৰণ কৰে।
2: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালেক বিনামূল্যা চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈক 12 কোটিরও অধিক লোকক বিনামূল্যা চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাওক। বিশদ বিবরণের 1455 নম্বরত ফোন করক।
1: অসমৰ অন্যতম ঐতিহাসিক আৰু সাংস্কৃতিক জিলাৰূপে পৰিচিত শোণিতপুৰ জিলা প্ৰাচীন ইতিহাস, সংস্কৃতি, পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ সমাহাৰেৰে ভৰপূৰ এই জিলাই ভাৰতৰ পৰ্যটন ক্ষেত্ৰত বিশেষ স্থান অধিকাৰ কৰিছে। শোণিতপুৰ জিলাত আছে মহাভৈৰৱ মন্দিৰ, অগ্নিগড় আদিৰ দৰে বিভিন্ন প্ৰাচীন সমল। এই মন্দিৰ আৰু সমলসমূহৰ সৈতে জড়িত হৈ আছে বহু পৌৰাণিক কাহিনী। তেনে এক প্ৰাচীন স্থান হৈছে অগ্নিগড়। তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ কাষত অৱস্থিত এক ঐতিহাসিক গড় এই অগ্নিগড়। এই গড়টি বানৰজাই নিৰ্মাণ কৰিছিল। কালিকা পুৰাণ মতে বানাসুৰে শত্ৰুৰ পৰা সুৰক্ষিত ৰাখিবলৈ সমগ্ৰ নগৰখনক অগ্নিৰে আৱৰি ৰাখিছিল, যাৰ বাবে এই গড়টোৰ নাম অগ্নিগড় নামেৰে জনাজাত হয়।

0: প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ন অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটোত।

0: নহব কিয়? হোমিওৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
0: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
0: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: প্ৰস্তুতা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। কলাক্ষেত্ৰত কালি মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে অৰুণোদয় 3.0, 37 লাখ মহিলাই লাভ কৰিলে অৰুণোদয়। ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা, 3-5 আগষ্টৰ ভিতৰত বন্যাক্ৰান্তৰ একাউণ্টত দিব 15,000 টকা। অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা মুঠ 2,117.85 কোটি টকা আগতীয়াকৈ মুকলি কৰি দিয়াৰ বাবে অনুমোদন জনাইছে। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়ে ৰাজ্যত আজিৰে পৰা আৰম্ভ হ'ব লোকপিয়ল 2027ৰ স্বগণনা। লোকপিয়লে সামৰি ল'ব ৰাজ্যৰ 26,236খন গাঁও চহৰ। ব্যক্তিগত তথ্য সম্পূৰ্ণ গোপনীয়তা অৱলম্বনেৰে ৰখা হ'ব নেচনেল ডাটা চেণ্টাৰত। অসম অৰুণাচল পাদদেশত অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে ধেমাজিৰ সকলো নদ নদীৰ জলপৃষ্ঠ কালি পুৱাৰে পৰা বিপজ্জনকভাৱে বৃদ্ধি পাইছে। পুনৰ সামাজিক মাধ্যমযোগে যুৱ সমাজক উদ্দেশ্যি ভিডিঅ' বাৰ্তা প্ৰেৰণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ। উপগ্ৰহ চিত্ৰই বৃদ্ধি কৰিছে উদ্বেগ। লাডাখ অৰুণাচল সীমান্তত 12খন J-20 যুদ্ধ বিমান মোতায়েন চীনৰ। কৰ্কট প্ৰতিষেধক চিটাৰ প্ৰথম সফল প্ৰয়োগ ৰাছিয়াত। ছালৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিব পাৰিব এই প্ৰতিষেধক। খেলৰ পৃষ্ঠাত আছে, ভাৰতৰ জুডোকা যামিনী মৰিয়াই গ্লাছগো কমনৱেলথ গেমছৰ মহিলাৰ জুডোৰ 57 কেজি শাখাত ৰূপৰ পদক লাভ কৰিছে। ডিফেণ্ডিং চেম্পিয়ন মিকাইলা ৱালছক পৰাস্ত কৰি মহিলাৰ 57 কেজি বক্সিঙত স্বৰ্ণ পদক জয় কৰিছে ভাৰতৰ জেচমিন লাম্বৰিয়াই। প্ৰস্তুতা আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এতিয়া নিবেদন কৰা হৈছে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান।
1: নমস্কাৰ আদৰৰ শ্ৰোতা, আদৰৰ শ্ৰোতা, আজি মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিবলৈ ভাল পাম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় জালুকবাৰী গুৱাহাটীৰ পঞ্চকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক ডাক্টৰ জয়ন্ত শৰ্মা। স্বাগতম জনাইছোঁ ডক্টৰ শৰ্মা আপোনাক আমাৰ এই অনুষ্ঠানলৈ।
2: হয় নমস্কাৰ, মই লগতে সকলো শ্ৰোতাকে মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ।
1: আপুনি এটা বিশেষ চিকিৎসা পদ্ধতিৰ লগত জড়িত হৈ আছে আজি কেইবাটা বছৰ ধৰি, আৰু আপুনি সেই বিভাগৰ পঞ্চকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক বৰ্তমান। গতিকে এই পঞ্চকৰ্ম বুলি ক'লে কি বুজা যায়?
2: হয়, আয়ুৰ্বেদৰ চিকিৎসা পদ্ধতি আমি যদি চাওঁ, মানে মুখ্যতঃ দুই প্ৰকাৰৰ চিকিৎসাৰ কথা কৈছে। এটা হৈছে চমন চিকিৎসা, এটা হৈছে শোধন চিকিৎসা। চমন চিকিৎসা হৈছে কেনেকুৱা, ধৰি লওক এটা মই এটা সাধাৰণ এটা উদাহৰণ দিছোঁ, আপোনাৰ লুজ মোচন হৈ আছে, যেনিবা ডায়েৰিয়া হৈছে, আমি কিবা এটা ঔষধ পাৰিলোঁ বন্ধ হৈ গ'ল, সেইটো হৈছে চমন, তাক মই সাময়িকভাৱে বন্ধই কৰি থ'লোঁ। কিন্তু কোনোবাজন মানুহ ধৰি লওক স্কিনৰ বেমাৰ হৈ আছে, তেওঁ বছৰে বছৰে সেইটো বেমাৰটো হৈ থাকে, ঔষধ খাই ঔষধ লগাই দিয়ে অলপ ভাল হয়, আকৌ কেইদিনমানত মানে বাৰে বাৰে বেমাৰটো হৈ থাকে। সেনেকুৱা ঔষধবিলাক যেতিয়া আকৌ বাৰে বাৰে নহ'বৰ কাৰণে সম্পূৰ্ণ নিৰাময় কৰিব পৰা চিকিৎসাটো হৈছে শৰীৰ শোধন চিকিৎসা। যেনে ধৰি লওক কিছুমান আয়ুৰ্বেদ এই কথাবিলাক খুব ধুনীয়াকৈ উদাহৰণ দি বুজাইছে, কেনেকৈ বুজাইছে, ধৰি লওক আমাৰ অপ্ৰয়োজনীয় গছ এজোপা যে বিষাক্ত বা ভাল নহয়, সেই গছজোপা যদি আমি ধৰি লওক গুৰিতে কাটি দিছোঁ, সেইটো হৈছে সমন চিকিৎসা। নোহোৱা হ'ল, ৰেইনি ছিজন আহিলে, বৰষুণ পৰিলে, তাৰপৰা আকৌ পুলি পোখা উঠি আহিলে, সেইটো হৈছে তাক শেষ নহ'লে বস্তুটো। কিন্তু শোধন চিকিৎসা বা যিটো পঞ্চকৰ্ম শৰীৰ শোধন চিকিৎসা, তাক মানে আমি ৰুতু ৰখা নাই, তাক ৰুতুৰ সৈতে উঠাই আমি কমপ্লিট নোহোৱা কৰি দিলোঁ, গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ আকৌ আহিলেও সেই ডিজিজটো পুনৰুদ্ভৱ নহয়, সেইকাৰণে সেইটোৱে হৈছে পঞ্চকৰ্ম চিকিৎসা। আৰু পঞ্চকৰ্ম বুলি এইকাৰণেই কৈছে, তাত যদিও

0: বিভিন্ন প্ৰকাৰৰ চিকিৎসা আছে, মুখ্যতঃ পাঁচ প্ৰকাৰৰ চিকিৎসাৰ ওপৰত জোৰ দি পেলাই কোৱা হৈছে।
1: কি কি আছে তাত অলপ বিতংকৈ কৈছে, এই পাঁচ প্ৰকাৰ কি কি
0: হয়? পাঁচ প্ৰকাৰৰ চিকিৎসা বুলি ক'লে প্ৰথমতে আহিছে বমন চিকিৎসা বুলি। বমন মানে আমিতো বমি সকলোৱে কৰিছোঁ, সৰু বা ল'ৰা ছোৱালী আৰম্ভ কৰি বমি নকৰা মানুহ কোনো নাই। গতিকে বমিটো এটা হৈছে বেম অসুখ, কিন্তু যদি আপুনি ঔষধ পাতি খুৱাই কাৰোবাক আপুনি মানে ৰোগ ঠিক কৰিবৰ কাৰণে যদি বমি কৰাইছে, সেইটো হৈছে আকৌ চিকিৎসা হ'ল। এটা সৰু মই উদাহৰণ দিছোঁ, আমাৰ আয়ুৰ্বেদ হৈছে মানে এটা অবজাৰ্ভেশ্যন, বহুত বস্তু চাই চাই প্ৰকৃতিৰ পৰা লোৱা চিকিৎসা। আমাৰ ঘৰত যেতিয়া মেকুৰী বা কুকুৰবিলাকৰ গা বেয়া হয়, আগত গাঁৱত দেখা পাব তেওঁলোকে নিজে নিজে জংঘলত গৈ কিবা কিবি বন চন খায়, খাই পেলাই বমি কৰিলে যিখিনি আছিলে, তাৰপিছত অলপ দেৰি শুই দিয়াৰ পিছত কিন্তু তাৰ বেমাৰ নাই আৰু। তাৰপিছত আপুনি যিমান খাব দিলে সি পটকে নেখায়, সি অলপ সময় লংঘন টাইপত থাকি পেলাই সিহঁতে সেই প্ৰকৃতিটো চব জানে। ঠিক সেইটোৱে হৈছে বমন চিকিৎসা, মেইনলি হৈছে কফ ড'জ শৰীৰত বা কফৰ পৰা সৃষ্টি হ'ব পৰা যিখিনি বেমাৰ আছে। এটা মই উদাহৰণ দিছোঁ, যেনেকে টমক শ্বাস বুলি কৈছে, ব্ৰংকিয়েল এজমা, ফটকে ভাল নোহোৱা বহুত ইৰিটেটিং বেমাৰ, তেনেকুৱা বহুত কফজ ডিজ আছে, বহুত ধৰণৰ স্কিনৰ বেমাৰ আছে, চৰিয়চিছ বুলি আছে যোনটো কেতিয়াও ভাল নোহোৱা স্কিন বেমাৰ, সেইবিলাকৰ কাৰণে আমি বমন চিকিৎসা কৰিব লাগে। বমন মানে হৈছে মানে শৰীৰৰ পৰা ঊৰ্ধমাক, ঊৰ্ধমাক বুলি ক'লে নাক কাণ মুখ চব আছে কিন্তু মুখৰ কথা কৈছে, মানে আপুনি ঔষধ খুৱাই পেলাই ফৰ্চফুলি যিবিলাক ৰোগ সৃষ্টিকাৰী পদাৰ্থ আছে যদি আমি বমি আকাৰে যদি উলিয়াই দিব পাৰোঁ, সেই চিকিৎসাটো কৈছে বমন চিকিৎসা বুলি কৈছে। ছেকেণ্ড আহিলে বিৰেচন কৰ্ম, যেনেকৈ বমনটো আপোনাৰ আমি কফ ড'জৰ কাৰণে দিছিলোঁ, এতিয়া বিৰেচনটো আহিলে পিত্ত ড'জ, পিত্তৰ পৰা যিবিলাক ব্যাধি হয়, এতিয়া পিত্তৰ পৰা কি হয় এতিয়া সাধাৰণ মানুহৰ কাৰণে এটা অসুবিধা হ'ব। মই জাষ্ট এটা দুটা উদাহৰণ দিছোঁ যে কম বয়সতে চুলি পকি যায় মানুহৰ, চুলি সৰি গৈছে, এইবিলাক কিন্তু পিত্ত দুষ্টিৰ কাৰণে হোৱা বস্তু। আপোনাৰ শৰীৰত ধৰি লওক কেতিয়াবা দেখা পাইছোঁ আমি এই যে বগা বগা হয় মানুহৰ, লিউকোডাৰ্মা বুলি কওঁ বা শ্বেতকুষ্ঠ বুলি কয়, সেইবিলাক হৈছে শৰীৰৰ পিত্তজনিত ব্যাধি, হাইপাৰ এচিডিটি। গতিকে সেইবিলাক কি হৈছে সম্পূৰ্ণ যদি নিৰ্মূল কৰিবৰ কাৰণে এই বিৰেচন চিকিৎসাৰ কথা কৈছে। বিৰেচন কেনেকুৱা, যেনেকৈ আমি মুখেদি ভ্ৰমণ কৰি লৈছিলোঁ, বিৰেচনত আমি বিশেষ প্ৰকাৰৰ ঔষধ খুৱাই পেলাই পাৰ্গিশ্যন মানে অধোমাৰ্গেদি বহুত, আমি যিদিনাখন বিৰেচন দিওঁ তেওঁক আমি সেইদিনাখনতে আউটডোৰ এক্টিভিটি সম্পূৰ্ণ বন্ধ কৰি আমি হস্পিটেলাইজ কৰি দিওঁ, তেওঁ মিনিমাম 10-30 বাৰ মানে বেগ আহিব, সিমানটা ফ'ৰ্চত তেওঁ মানে এই টক্সিনছবিলাক বডিৰ পৰা ওলাই যাব, সেইটো হ'ল বিৰেচন চিকিৎসা বুলি কৈছে। তাৰপিছত আহিলে বস্তি চিকিৎসা বুলি ক'লোঁ। বস্তি শব্দটো আহিছে, বস্তি মানে হৈছে আজিকালি ধৰি লওক প্লাষ্টিক বেগ বা এইবিলাক এভেইলেবল, কিন্তু এটা সময়ত এটা মেডিকেটেড এনেমা, এইটো হৈছে বাত দোষৰ কাৰণে, বাত ক'ত থাকে আমাৰ পকোৱাছ হয়, আমাৰ লাৰ্জ ইণ্টেষ্টাইন বা কলনটো হৈছে বাতৰ স্থান বুলি কৈছে। গতিকে বাতৰ পৰা হোৱা বিজিছ 80 প্ৰকাৰৰ বাতচ নানানমজ ব্যাধিৰ কথা উল্লেখ কৰিছে আমাৰ শাস্ত্ৰত। তো বাত ব্যাধিবিলাক নিৰ্মূল কৰিবৰ কাৰণে চিকিৎসা এনেমা দিব লাগে, মেডিকেটেড এনেমা। এতিয়া এনেমাটো কেনেকৈ দিব, সেই সময়তো প্লাষ্টিক বেগ নাছিলে, তেওঁলোকে কি কৰিছিলে আমাৰ আচাৰ্যসকলে বিভিন্ন অবজাৰ্ভেশ্যন কৰি কৰি তেওঁলোকে যিবিলাক মানে এনিমেলছ ধৰি লওক আপোনাৰ মহ গৰু বা হিৰণ বা আমাৰ এইবিলাকৰ তেওঁলোকে আছে যেনে ইউৰিনেৰী ব্লাডাৰ, ব্লাডাৰটো তেওঁলোকে চিলেক্ট কৰিছিলে, ব্লাডাৰটো যাক সংস্কৃতত বস্তি বুলি কয়, সেই তাত মেডিচিনটো সুমুৱাই পেলাই তেওঁলোকে ইনচাৰ্ট কৰিছিলে ভিতৰলৈ মানে কলনৰ ভিতৰলৈ। গতিকে সেই বস্তি মানে ইউৰিনেৰী ব্লাডাৰ ইউজ কৰি দিয়া ট্ৰিটমেণ্ট কাৰণে তাৰ নামটো হৈছে বস্তি চিকিৎসা। আৰু ই প্ৰধানতঃ 2 প্ৰকাৰৰ বস্তি, এটা হৈছে আপোনাৰ অইল বেছ থাকে মানে সেইটো কৈছে অনুবাচন বা তৈল বস্তি বুলি, স্নেহ বস্তি বুলি কৈছে, আৰু এটাত বিভিন্ন প্ৰকাৰৰ ঔষধি দ্ৰব্যৰ কোৱাত বনাই পেলাই দিয়া হয়, আৰু তাক কোৱা হৈছে আপোনাৰ নিৰোহ বস্তি বুলি কৈছে বস্তি চিকিৎসা। তাৰপিছত আহিলে নৈশ্য, আমাৰ চুপ্ৰা ক্লেভিকুলাৰ যিবিলাক ডিজিজ আছে সেইবিলাক হৈছে মানে হেড আৰু নেক ৰিজনৰ বীজবিলাক আমি নাকেদি কৰোঁ, নাচাহি চিৰচত দুৱাৰম বুলি কৈছে, যে নাকেদি ঔষধ দি পেলাই যদি ট্ৰিটমেণ্ট কৰে সেইটো হৈছে নৈশ্য চিকিৎসা হ'ল। তাৰপিছত হৈছে ৰক্তমুখন, ৰক্ত হৈছে আমাৰ শৰীৰৰ এক প্ৰকাৰৰ ধাতু, সপ্ত ধাতুৰ ভিতৰত পৰিছে, যেতিয়া ৰক্ত দূষিত হয় তেতিয়া কি কৰিব লাগিব, ৰক্তমুখন চিকিৎসা, যেনেকৈ যোগ ইউজ কৰিব পাৰি, জলুকা বুলি কৈছে, চিৰাভেদন বুলি, সৰ্বশৰীৰত যদি হয় তেতিয়াহ'লে আমি চিৰাভেদ কৰি পেলাই আমি ব্লাডটো উলিয়াই দিবলৈ দিছে, তেতিয়া ৰক্তৰ দুষ্টিৰ পৰা হোৱা চিকিৎসাখিনি আমি মানে কৰিব পাৰোঁ, তাক কোৱা হৈছে ৰক্তমুখন চিকিৎসা বুলি। এতিয়া আৰু বহুত উপকৰ্ম বহুত আছে, কিন্তু এইকেইটা প্ৰধান কৰ্ম মানে পাঁচটা পঞ্চকৰ্ম চিকিৎসা।
1: আৰু আপুনি সংক্ষিপ্তে এই কথাখিনি পঞ্চকৰ্মৰ কথা কৈছে, এতিয়াতো এইখিনি কৰিবলৈ যিকোনো এটা পদ্ধতি ধৰক কৰিবলৈ, আপুনি যেনেকৈ ক'লে বমন হওক বা বিৰেচন হওক বা বস্তি হওক, কিমান সময়ৰ প্ৰয়োজন হয়, ৰোগী এগৰাকী হস্পিটেলত ভৰ্তি হ'ব লাগিব, তাৰ কিবা আৰম্ভণিৰ কাৰ্য থাকিব বা সেই চিকিৎসাৰ পাছৰ কাৰ্য থাকিব, এইখিনি অকণমান কওকচোন,
0: একদম খুব ভাল সুধিছে আপুনি,
1: গম পাই কথাটো।
0: হয়, কোনোবা এজন মানুহ যদি আমাৰ শ্ৰোতাই শুনি আছে যে মই পঞ্চকৰ্ম চিকিৎসা কৰিবলৈ আহিম, গতিকে তেওঁলোকে কি কৰিব লাগিব, অকণমান সময় হাতত লৈ আহিব লাগিব, টাইম কনজিউমিং, যেনেকৈ আমি

0: খেতি এটা কৰিবৰ কাৰণে চিধা গৈ পেলাই যোনটো পথাৰত ধান ৰুই দিয়ে খুব খেতি হ'ব, তাক প্ৰথমতে হাল বাব লাগিব, মাটি চহাব লাগিব, ধুনীয়াকৈ ফিল্ডখন ৰেডি হোৱাৰ পিছতহে খেতি হ'ব। পঞ্চকৰ্ম চিকিৎসাও তিনিটা ভাগ কৰিছে, এটা হৈছে পূৰ্বকৰ্ম, প্ৰধান কৰ্ম আৰু পশ্চাত কৰ্ম। প্ৰথমতে আমি মানুহজনক 3-5 দিন, 7 দিন পৰ্যন্ত আমি মেডিকেটেড ঘিজাতীয় বস্তু খাব দিম। কেনেকৈ দিম? আমি ৰাতিপুৱা খালী পেটত অলপমান হাই ড'জত খাব দিম, পেচেণ্টজনক আমি ৰেডি কৰিম, সেইটো হৈছে পূৰ্বকৰ্ম। তাৰপিছত পেচেণ্টজনক কি কৰিম, যিবিলাক সৰ্বশৰীৰগত দোষ আছিলে সেইবিলাক আমি কুষ্ঠ বুলি কৈছে, হয় আমি ষ্টমাকলে বা আমি এবডমেনত আনিবৰ কাৰণে, কলনত আনিবৰ কাৰণে তেওঁক আমি কিছুমান অভ্যংগ আৰু স্বেদন বুলি কৈছে, আমি হোল বডি মাছাজ, সৰ্বাংগ ষ্টিম দি সেই বস্তুবিলাক আমি আনি পেলাই কুষ্ঠত পোৱাম। তাৰপিছত আমি প্ৰধান কৰ্ম তেওঁক বমন, বিৰেচন, বস্তি, নৈশ্য, ৰক্তমুখচানী এইবিলাক কৰিম। গতিকে মিনিমাম 7-10 দিন এটা এটা পঞ্চকৰ্ম কমপ্লিটলি কৰিবৰ কাৰণে সময় লাগিব,
1: প্ৰয়োজন হয়।
0: হয়, সেইটো সাধন চিকিৎসাৰ ক্ষেত্ৰত, এটা থেৰাপীৰ ক্ষেত্ৰত।
1: এতিয়া ধৰক তাৰ কাৰণে ৰোগীজন কিমান ধৰক কিমানখিনি সুস্থ বা কিমানখিনি অসুস্থ হৈ থাকিলে এই চিকিৎসাসমূহ গ্ৰহণ কৰিব পাৰে? কিছুমান থাকে যে ইমান বেমাৰ হ'লে কৰিব নোৱাৰিম, তেনেকুৱা কিবা কথা থাকে নেকি? নে সকলো ৰোগীকে মানে মোৰ প্ৰশ্ন হৈছে এই চিকিৎসাকেইটা
0: তাৰ ভিতৰত আছে, তাৰ ভিতৰত কিছুমান বস্তু আমাৰ মেনশ্যন কৰিছে, যেনে ধৰক বমন চিকিৎসাৰ কথা কৈছে, তেওঁ বহুত বালক বা খুব কম বয়সৰ ক্ষেত্ৰত কৰিবলৈ মানা কৰিছে, গৰ্ভিণী প্ৰেগনেণ্ট লেডি কৰিবলৈ মানা কৰিছে, খুব বেছি বৃদ্ধ মানুহ তেওঁক কৰিবলৈ মানা কৰিছে, বিৰেচনৰ ক্ষেত্ৰতো তেনেকুৱা আছে। ইয়াৰ ভিতৰত কিছুমান প্ৰত্যেকটো চিকিৎসা পদ্ধতিৰ কাৰণে মানে কিছুমান ইণ্ডিকেশ্যন আৰু কণ্ট্ৰা ইণ্ডিকেশ্যন আছে। আমি পেচেণ্টজন প্ৰথমতে চাই ল'ম তেওঁ কোনটো ড'জ প্ৰিডমিনেন্স আছে, তেওঁ কোনটো থেৰাপীৰ কাৰণে মানুহজন ফিট হয় আৰু সেই থেৰাপীটো কৰিবৰ কাৰণে তেওঁ বয়সটো হৈছেনে নাই। এতিয়া আমি কেতিয়াবা মোৰ তাতে অহা, আমাৰ তাত ট্ৰিটমেণ্ট কৰিবলৈ অহা পেচেণ্টক আমি গম পাওঁ যে এই পেচেণ্টজনক বিৰেচন চিকিৎসাৰ খুব প্ৰয়োজন আছে, তেওঁ ভিটিলিগো বা লিউকোডাৰ্মা চেটৰ কুষ্ঠ হৈছে, বিৰেচন দিব লাগে, কিন্তু তেওঁ বয়সটো 12 বছৰৰ তলত, মই হয়তো তেওঁ দিয়া নাই, ৰাখি থৈছোঁ যে আপুনি মেডিচিন ট্ৰিটমেণ্ট কৰি থাকক কিছুদিন, সেই সময়টো আপোনাৰ হোৱাৰ পিছতহে আমি আপোনাক এনেকুৱা ধৰণৰ ডিটক্সত আমি যাব পাৰিম। তেনেকুৱা কিছুমান আছে, বহুত ৰোগীয়া অৱস্থাত আমি কৰিব পাৰোঁ, কিন্তু তেওঁ পেচেণ্টজন এই যে ক'লো দেহ বল, ব্যাধি বল, আয়ু, এই বস্তুখিনি 13টা ফেক্টৰ আমি মানে কনচিডাৰ কৰি চাই আমি প্লেন কৰিম কোনটো থেৰাপী নো কাক কৰিম নকৰিম।
1: এতিয়া ধৰক আমি লক্ষ্য কৰিছোঁ যে পঞ্চকৰ্মই শেহতীয়াভাৱে বিশ্বৰ বিভিন্ন দেশত, উন্নত দেশতো সমাদৰ লাভ কৰিছে আৰু তাক আঁকোৱালি লৈছে আৰু নতুন নতুন তাত উদ্ভাৱনো হৈছে। গতিকে এই কথাখিনি যদি আমাৰ প্ৰেক্ষাপটত কয়, এতিয়া ভাৰত বা অসমৰ প্ৰেক্ষাপটত কয় বা আজিৰ প্ৰেক্ষাপটত কয়, সলনি হৈছে ধৰক
0: আজিৰ প্ৰেক্ষাপটত চিকিৎসা পদ্ধতি মানে ব্যাপকভাৱে পৰিৱৰ্তন হৈছে আৰু চিকিৎসা পদ্ধতি সদায় এটা চেঞ্জ হৈ থকা বস্তু, গম পাইছেনে? এই চক, এখন দেশ যেতিয়া উন্নত হ'ব, এখন দেশ উন্নয়নশীল দেশ, এখন অনুন্নত দেশ, তাত আপুনি ডিজিজ চিনেৰিটো সদায় বেলেগ বেলেগ পাব। এটা সময়ত কি আছিলে, আমাৰ ইয়াত ইনফেকচাছ, যেতিয়া আমাৰ মানুহবিলাকৰ অৱস্থা আৰ্থিকভাৱে বেয়া আছিলে, তেতিয়া কি হৈছে, মানুহৰ ইনফেকচন বা ইনফেকচাছ ডিজিজৰ সংখ্যা খুব বেছি আছিলে, তেতিয়া ভেকচিন ওলোৱা নাছিলে, এণ্টিবায়'টিক্সৰ আৱিষ্কাৰ হোৱা নাছিলে, তেতিয়া বহুত মানুহে ধৰি লওক ডায়েৰিয়া হৈ পেলাই এখন গাঁও শেষ হৈ গৈছিলে, বসন্ত ওলাই পেলাই বহুত মানুহ বোলে এনেকুৱা ধৰণৰ মানুহ মৰিছিলে। কিন্তু সেইবিলাক বস্তু যেতিয়া এণ্টিবায়'টিক্সৰ আৱিষ্কাৰ হৈ গ'ল, যেতিয়া ভেকচিন আহি গ'ল, বহুত বেমাৰ এতিয়া নোহোৱাই হৈ গ'ল, মানুহৰ জীৱনশৈলী পৰিৱৰ্তন হ'ল, মানুহৰ লাইফ ষ্টাইল, মানুহে আগতে অকল কষ্ট কৰি উপাৰ্জন কৰিছিলে, আজিকালিতো নালাগে নহয়, আজিকালি মোবাইলটো হ'লে আপুনি বহুত ইনকাম কৰিব পাৰে এচি ৰুমত বহি পেলাই। গতিকে জীৱনশৈলী যিটো এটা পৰিৱৰ্তন হ'ল, হোৱাৰ লগে লগে আগত যিখিনি বেমাৰ আছিলে, আগতে আছিলে টিবি আছিলে খুব, আগতে আছিলে মেলেৰিয়া আছিলে, টাইফয়েড আছিলে, এইবিলাক একদম কমি গ'ল। এতিয়া এতিয়া বেমাৰ কি, এতিয়া হৈছে লাইফষ্টাইল ডিচৰ্ডাৰ, জীৱনশৈলী পৰিৱৰ্তনগত ব্যাধি বিশ্বব্যাপী, উন্নত দেশবিলাকত আটাইতকৈ ডাঙৰ হৈছে এতিয়া লাইফষ্টাইল
1: ডিচৰ্ডাৰ, বেছিয়ে হৈছে
0: এতিয়া কেঞ্চাৰক কৈছে লাইফষ্টাইল ব্যাধি বুলি কৈছে, আজিকালি ডায়েবেটিছ হ'ল লাইফষ্টাইল ব্যাধি, আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম হৈছে লাইফষ্টাইল ডিচৰ্ডাৰ, মেটাবলিজিম যোনটো ডিচৰ্ডাৰ এইবোৰ লাইফষ্টাইল ডিচৰ্ডাৰ আণ্ডাৰত আহিছে। এইবিলাকৰ ক্ষেত্ৰত বাকী কোনো চিকিৎসা পদ্ধতিত কিন্তু ইয়াৰ উন্নত চিকিৎসা নাই, সকলোৱে হাত দাঙি দিছে,
1: তাৰ কাৰণে
0: নাই। আপোনাৰ আজি ধৰি লওক প্ৰেচাৰ হ'ল, হাইপাৰটেনচন, এটা মেডিচিন খালে, কালি কাম হোৱা নাই আৰু এটা খালে, দুটা তিনিটা, এটা সময়ত কাম নহ'ব, আজি অৰেল মেডিচিনত ডায়েবেটিছ কণ্ট্ৰল হৈছে, কালি দুটা ঔষধ দিলে, পৰহি নাই হোৱা ইনচুলিনত গ'ল, তাৰপিছত বোলে ইনচুলিন ৰেজিষ্টেঞ্চ হ'ল। কিন্তু যদি আমি চাওঁ ভালকৈ আপুনি থাকিব বিচাৰিছে, তেতিয়াহ'লে আয়ুৰ্বেদক মানে অকল আয়ুৰ্বেদিক চিকিৎসা ঔষধ এটা কিনি আনি খালে নহ'ব, আয়ুৰ্বেদক ভালকৈ বুজিব লাগিব কেনেকুৱা বস্তুটো, তাৰ জীৱনশৈলী পৰিৱৰ্তন তাত কি কৰিব লাগিব। আয়ুৰ্বেদে দিনৰ চৰ্যাৰ কথা কৈছে, ৰাতিৰ চৰ্যাৰ কথা কৈছে, ঋতুৰ চৰ্যাৰ কথা কৈছে, এই গোটেইখিনি বস্তু জীৱন আৰু জীৱিকাৰ কাৰণে এতিয়া আমি কিছুমান বস্তু কৰিব নোৱাৰোঁ, পৰিৱৰ্তন আমাৰো হৈছে।

0: ভিতৰতো ধৰি লওক আমি ৰাতি এতিয়া আয়ুৰ্বেদ কৈছে ৰাতি পাৰিলে খানা খাবই নালাগে উপবাস, কিন্তু আমি ৰাতি 12টা বজাত গৈ একেবাৰে খুব হেভি মিলে খাওঁ, ৰাতি খাই আমি শুহে থাকোঁ, সেইটো কোনো প্ৰয়োজন নাই। গতিকে সেই এটা সৰু এটা মই উদাহৰণ দিছোঁ, তেতিয়া আপুনি বেমাৰ মুক্তি হৈ থাকিব। গতিকে তেনেকুৱা ধৰণৰ কথাই মানুহক আপোনাক মানে হেল্ডি কৰি ৰাখিব পাৰে।
1: হয়, এতিয়া আপুনি যিখিনি কথা কৈছে যে লাইফষ্টাইল ডিজিজ বা উন্নত দেশৰ কথাটো কৈছে, এতিয়া এনেকুৱা মোৰ মনত প্ৰশ্ন আহিছে যে আয়ুৰ্বেদটো অকল মানে এটা চিকিৎসা নহয়,
0: মানে এজন স্বাস্থ্যৱান মানুহ, আমাৰ বেমাৰ নাই, কিন্তু আমি যদি ভালকে আয়ুৰ্বেদৰ ফলো কৰি থাকো আপুনি সদায় স্বাস্থ্যটো অটুট ৰাখিব পাৰিব। আতুৰস্য মানে যে যোনজন বেমাৰী মানুহ তেওঁ বিকাৰ প্ৰশমন নাইকিয়া কৰিব কাৰণে আয়ুৰ্বেদ, মানে দুটাই অপচন আছে,
1: তাৰমানে আপোনাৰ ৰোগীও ইয়াক ব্যৱহাৰ কৰিব পাৰে।
0: পঞ্চকৰ্ম অকল আমি যে কাৰোবাৰ বেমাৰ হ'লে কৰিব লাগিব কথা একো নাই। এতিয়া লাহেকে শীতকাল আহিছে, ঠাণ্ডাৰ দিন আহিবলৈ ধৰিছে ধৰি লওক মানুহৰ, এতিয়া বডি ষ্টিফনেছ আহিব, পেইন আহিব, যিখিনি সময়ত যি মানুহে ৰেগুলাৰ অভ্যংগ কৰে বা তেল মাছাজ কৰে, ষ্টিম লয়, অকণমান যে মেডিকেটেড ঘি ৰেগুলাৰ মানুহে খাবলৈ আৰম্ভ কৰে, বহুত বেমাৰৰ পৰা তেওঁ হাত সাৰি থাকিব পাৰিব। যেনেকৈ বিভিন্ন ঋতু অনুযায়ী বসন্তকালত মানুহৰ কফ এগ্ৰিভেশ্যন হয় বুলি কৈছে, চাবচোন বসন্তকালত চব মানুহে কাঁহি থাকে, সেই সময়ত যদি আমি এজন হেল্ডি মানুহকো যদি আমি

0: মানুহ তেওঁ বিকাৰ প্ৰশমন নাইকিয়া কৰিবৰ কাৰণে আহিব নহয়, তাত দুটাই অপচন আছে,
1: দুটাই আছে, তাৰমানে আপোনাৰ ৰোগীয়েও ইয়াক ব্যৱহাৰ কৰিব পাৰে।
0: পঞ্চকৰ্ম অকল আমি যে কাৰোবাৰ বেমাৰ হ'লে কৰিব লাগিব কথা একো নাই। এতিয়া লাহেকে শীতকাল আহিছে, ঠাণ্ডা দিন আহিবলৈ ধৰিছে, ধৰি লওক মানুহৰ এতিয়া বডি ষ্টিফনেছ আহিব, পেইন আহিব, এইখিনি সময়ত যদি মানুহে ৰেগুলাৰ অভ্যংগ কৰে, মানে তেল মাছাজ কৰে, ষ্টিম লয়, অকণমান যদি মেডিকেটেড ঘি ৰেগুলাৰ মানুহে খাবলৈ আৰম্ভ কৰে, বহুত বেমাৰ পৰা তেওঁ হাত সাৰি থাকিব পাৰিব। যেনেকৈ বিভিন্ন ঋতু অনুযায়ী বসন্তকালত মানুহৰ কফ এগ্ৰিভেশ্যন হয় বুলি কৈছে, চাবচোন বসন্তকালত চব মানুহে কাহি থাকে, সেই সময়ত যদি আমি এজন হেলদি মানুহকো যদি আমি বমন কৰাই দিওঁ, বাসন্তিক বমন বুলি এটা কনচেপ্টেই আছে, সেই সময়ত মানে হেলদি মানুহেও কৰিব পাৰে। আজিকালি বহুত জেগাত কেম্পো লগায়, বমন কৰাই দিলে আপোনাৰ কফৰজনিত ব্যাধিৰ পৰা তেওঁ মানে হাত সাৰি থাকিব পাৰিব। বৰ্ষাকালত কি হয়, আমাৰ বাত দোষ বৃদ্ধি হয়, সেই সময়ত বস্তি চিকিৎসা মানুহ ল'ব পাৰে। অলপতে শৰৎকাল গ'ল, শৰৎকালটো কিন্তু চবতকৈ বেয়া ঋতু বুলি কৈছে, যদিও আমি ভাবোঁ যে গ্ৰীষ্ম বৰ্ষা বৰষুণৰ পিছত শৰৎকাল আহে, কিন্তু শৰৎকালটো শৰৎকাল চবতকৈ বেমাৰ হোৱা সময়। আমি মন কৰিবচোন মেক্সিমাম মানুহ শৰতৰ বেমাৰ পৰে। আগৰ ঋষিমুনিসকলে কি কয়, আশীৰ্বাদ যেতিয়া জীৱিতম শৰদ চতম বুলি কয়, বা জীৱিবে শৰদ চতম, মানে তুমি এনেকুৱা এশটা শৰৎকাল পাৰ কৰা, বৰ ডাঙৰ আশীৰ্বাদ, বহুত ডাঙৰ ব্লেছিংছ। মানে শৰৎকালত কি হয়, আমাৰ পিত্তদোষ এগ্ৰিভেশ্যন হয়, গতিকে শৰতত যদি বেমাৰ হোৱাও নোহোৱা মানুহে যদি যোনটো বিৰেচন চিকিৎসা কৰিলোঁ, তেওঁলোকে যদি এটা মানে বাৰ্ষিক হিচাপে বছৰীয়া হিচাপে যদি এবাৰ আহি পেলাই তেওঁলোকে বিৰেচন লয়, তেওঁ বহুত বেমাৰৰ পৰা তেওঁ প্ৰতিৰোধ কৰি ৰাখিব পাৰিব নিজকে, ছিজনেল ব্যাধি।
1: আৰু এইবিলাকৰ কিবা ধৰক পাৰ্শ্বক্ৰিয়া থাকে নেকি বাৰু?
0: কোনো পাৰ্শ্বক্ৰিয়া নাই, পাৰ্শ্বক্ৰিয়া মানে ধৰি লওক চব চব ক্ৰিয়াৰে নিউটনৰ তৃতীয় গতি সূত্ৰ কোনো খণ্ডন সকলো ক্ৰিয়াৰে সমানৰ
1: বমন কৰাব, তাৰপিছত আছে বিৰেচন কৰা, তেনেকুৱা ভাৱ এটা হয় ধৰক 20-30 বাৰ তেওঁ যাব লাগিব, তেনেকুৱা ধৰক মল ওলাব, তেনেকুৱা তাৰ ফলত কিবা এনেদৰে তেনেকুৱা হ'লে মানুহ এজন বিৰাট দুৰ্বল হৈ যায় বা আমি ORS খাব লাগে, তেনেকুৱা হয়।
0: চাওক এতিয়া সকলো ক্ৰিয়াৰ সমানৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে, এইটো ইয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য। তাত উল্লেখ আছে যে আমি যেতিয়া এজন মানুহক দুই ধৰণৰ ক্ৰিয়া হ'ব পাৰে, মানুহজনৰ ব্যাধিবল খুব বেছি আছিলে, ষ্ট্ৰেংথ খুব বেছি, মই ভুল কেলকুলেশ্যন কৰি খুব কম পাৱাৰ মেডিচিন এটা দিলোঁ, তেতিয়া তেওঁ সেই ভমিটিং বা পাৰ্গিছন বিৰেচন তেওঁ নহ'বই, সেইটো অয়োগ বুলি কৈছে, অয়োগজন্য ব্যাপত হ'ব। আমি ঔষধ পাতি খুৱাই তেওঁ কফ দোষটো প্ৰায় এগ্ৰিভেট কৰিলোঁ, দি পেলাই তেওঁ বমন কৰিলে বমি নহ'লে, কফ দোষটো বডিটো এগ্ৰিভেশ্যন হৈ থাকিল নহয়, তাৰপিছত কোঠ কন্দু বুলি কৈছে, তেওঁ বডিত মানে ফোঁহা বা কন্দু এনেকুৱা বস্তুখিনি উৎপন্ন হৈ যাব এতিয়া, বুজিছেনে? আৰু যদি বেছিকৈ হৈ গ'ল, হিচাপতকৈ বেছি ড'জ দি দিলোঁ মেডিচিনৰ, ৰং কেলকুলেশ্যন হৈ গ'ল, তেতিয়া অতি যোগ হ'ব, চব বৰ্ণন আছে, অতি যোগজন্য ব্যাপত হ'ব। তেনেকৈ 10 প্ৰকাৰৰ ব্যাপত চৰকে কৈছে, 16 প্ৰকাৰ চুচ্ৰুতে কৈছে, কাৰোবাক কেতিয়া কৈছে যে জীৱাদান, কেতিয়াবা বমি কৰি কৰি ব্লাডো আহি যাব পাৰে, জীৱাদান বুলি কৈছে, ৰক্ত আহি যাব পাৰে, মূৰ্চা হৈ যাব পাৰে, সংজ্ঞা নাচ হৈ যাব পাৰে, কম্পিটিশ্যন আহিব পাৰে। তাৰ কাৰণে মেনেজমেণ্ট কৰিবৰ কাৰণে ডক্টৰজনে তেওঁ জানিব লাগিব, যোনে কৰিব তেওঁ সেইখিনিও, তাৰো প্ৰত্যেকৰে আকৌ চিকিৎসা উল্লেখ আছে, সেইকাৰণে এজন ভাল অভিজ্ঞ ডক্টৰৰ পৰামৰ্শ লৈ পঞ্চকৰ্ম কৰিলেহে আপুনি পাৰিব। যে পঞ্চকৰ্ম বুলি গৈ ক'ৰবাত মালিচ এটা লৈ আহিলে, চিৰুধাৰা লৈ এই যাওক মাছাজ বা অভ্যংগ বা চিৰুধাৰা, এই পঞ্চকৰ্মৰ ভিতৰত আহেই নাই সেইবিলাক বস্তু, সেইবিলাক হৈছে উপক্ৰম, উপচিকিৎসা। বহুত মানুহে এতিয়া কমাৰ্চিয়েলি এইবিলাক বহুত মানে কৰিছে, কিন্তু মেইন পঞ্চকৰ্ম হৈছে এইখিনি, এইখিনি কৰিবৰ কাৰণে এজন ভাল ডক্টৰ, এখন ভাল হস্পিটেলৰ কাৰোবাৰ চুপাৰভিশ্যনত থাকি আপুনি গোটেই কামটো কৰিলে তেতিয়াহে আপুনি তাৰ পৰা সম্পূৰ্ণ বেনিফিটটো পাব।
1: হয় নিশ্চয়। এতিয়া আমাৰ যিখন ইয়াতে জালুকবাৰীত যিখন আমাৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আছে, তাত এই সকলোবিলাক সুবিধা তাত আছে?
0: হয় হয়, সকলো সুবিধা আছে। আমি তাত এটা একচুৱেলি প্ৰথমতে কায় চিকিৎসা বুলি ডিপাৰ্টমেণ্ট আছিলে, আমাৰ আয়ুৰ্বেদৰ মেইনলি 8টা বিভাগ থাকে, কায় বালু গৰ্হ উৰ্ধাংগ শৈল্য দংষ্টা জৰা বিষয়, যাতে পঞ্চকৰ্ম অহা নাই, এই কায় চিকিৎসাৰ পৰা পিছত বাইফাৰ্গেট কৰি পেলাই পঞ্চকৰ্ম বিভাগটো ছেপাৰেট কৰা হ'ল। তাৰ ভিতৰত আমি এতিয়া আমাৰ দেওবাৰৰ বাদে গোটেইকেইদিনতে আমি আমাৰ ৰোগী চোৱাৰ ব্যৱস্থা আছে, তাৰপিছত সকলো ধৰণৰ থেৰাপি যাক যেনেকুৱা ধৰণৰ লাগে আমি মিনিমাম সুবিধা যিখিনি পাইছোঁ গভৰ্ণমেণ্টৰ পৰা আমি সেইখিনিৰ ভিতৰত আমি সকলো ধৰণৰ পঞ্চকৰ্ম চিকিৎসা আমি দিবলৈ চেষ্টা কৰি আহিছোঁ। যথেষ্ট সংখ্যক ৰোগী অকল অসমৰে নহয় সমস্ত নৰ্থ ইষ্টৰ পেচেণ্ট আমাৰ তাত আজিকালি আহিবলৈ লৈছে, চিকিৎসা গ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে বহুত পেচেণ্টে।
1: আমাৰ সময় লাহে লাহে শেষ হৈ আহিছে, বেছি সময় আৰু নাই আজিৰ এই খণ্ডৰ, আৰু কিবা থাকি গ'ল নেকি এজন বিশেষজ্ঞ হিচাপে আপুনি কি ক'ব শেষত আমাৰ শ্ৰোতাক যিয়ে শুনি আছে, যিসকলে ধৰক এনেকুৱা বেমাৰত ভুগি আছে বা যাৰ নুভুগিলে আপুনি কৈছে যদি কৰাই লয় পঞ্চকৰ্ম থেৰাপি তেনেকৈও কৰিব পাৰে, কি ক'ব পাৰে কি বুলি
0: আচলতে ই ইমান কম সময়ত এটা পঞ্চকৰ্ম তিনি বছৰীয়া পাঠ্যক্ৰম

0: ধৰক একেবাৰে সম্ভৱ নহয়। কেতিয়াবা কি হয়, মানুহে মানে অতিশুক্তি অলংকাৰ বুলি এটা বস্তু আছে, মানুহে মানে কি হয় মানুহৰ মুখ বাগৰি বাগৰি আহে কিছুমান কথা, জোখতকৈ বেছি তেওঁলোকে ভাবি আহে, বা কেতিয়াবা এনেকুৱা ধৰণৰ হতাশ হৈ যায় যে এইটো বেমাৰ লিখা আছে, গুগল চাই চাৰ্চ কৰে, কেতিয়াও ভাল নহয় বুলি কৈ দিয়ে, এইটো বেমাৰটো কেতিয়াও ভাল নহয়, মই লাইফ টাইম ষ্টেৰইড বা মেডিচিন খাই থাকিব লাগিব, এনেকুৱা বহুত আহি যায় মানুহৰ হতাশা আহি যায়। গতিকে তেনেকুৱাবিলাকৰ ক্ষেত্ৰত কিন্তু আয়ুৰ্বেদত কিছুমান আশা আছে, এই পঞ্চকৰ্মৰ চিকিৎসাৰ জৰিয়তে একেবাৰে নিৰাশ নহৈ তেওঁলোকে যদি আহি অলপ সময় লৈ নিজে বিশ্বাস কৰি যদি ভালকৈ চিকিৎসাটো কৰে, বহু ৰোগীৰ ক্ষেত্ৰত, বহু বেলেগ বেলেগ বেলেগ ধৰণৰ বেমাৰৰ ক্ষেত্ৰতো নিৰাশাতকৈ মানে আশা বেছি আছে ইয়াতে, তেওঁলোকে কৰিব পাৰে, তেওঁলোকে আহক, আহি পেলাই ভাল ধৰণে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰক। আৰু এই চিকিৎসা পদ্ধতি যেনেকৈ এতিয়া গোটেই বিশ্বত লাহে লাহে প্ৰসাৰিত হৈছে, আমাৰ ইয়াত কিন্তু বহুত এতিয়াও কাম কৰিবলৈ বাকী আছে, আমি লাহে লাহে এইখিনি আৰু আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিম। গতিকে সদৌ শেষত ৰাইজৰ পৰাও আমি সঁহাৰি বিচাৰিলোঁ, গতিকে আপোনালোকে ভাবিছোঁ আমাৰ এই শ্ব'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিলোঁ।
1: হয় নিশ্চয়, আদৰৰ শ্ৰোতা, আমাৰ নিৰ্ধাৰিত যি সময় শেষ হ'বলৈ ধৰিছে, গতিকে আজি আমি ডক্টৰ জয়ন্ত শৰ্মাক ইমানতে বিদায় দিব লাগিব আৰু ডক্টৰ শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: নমস্কাৰ। নমস্কাৰ।
2: স্বাস্থ্য সম্পর্কীয় অনুষ্ঠান নিদান শুনিলে।
3: আজিৰ নিদান অনুষ্ঠানত পঞ্চকৰ্ম চিকিৎসাৰ বিষয়ে ডাক্তৰ জয়ন্ত শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰটো শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মই এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
7: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
9: হৈ গল বাজেট? অঁ, 5,000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা?
10: নলওঁ।
9: যোৱা মাহত হেতু লৈছিলোঁ।
10: আৰু এযোৰ?
9: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তুধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
10: বৰ জ্ঞানী।
9: এতিয়া যোৱা।
11: RBI কয়
9: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰি প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এই কাহিনী হ'ল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গ'ল দৰমহা, এতিয়া নতুন কাণ ফুলি
2: নহয়, প্ৰথমে সঞ্চয়,
1: প্ৰথমে কাণ ফুলি।
2: শুন, প্ৰতিমাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচ,
1: যাতে হৈ ৰয় টেনচন ফ্ৰী। কিন্তু কাণ ফুলি কি হব,
2: যাবানে ভিডিঅ' ইনজেকচন?
3: RBI কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি? গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ,
4: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ,
4: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
6: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
8: আরে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই, পাই গলো, এতিয়াই কল কৰো বাইদেউ।
7: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
8: তেন্তে সঠিক নম্বৰটো
7: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
8: আপুনিতো বচাই দিলে বাইদেউ,
7: কামৰ পৰা নহয়।
9: RBI কয়

0: সঠিক বিত্তীয় আচরণে আপোনাক বচাই রাখে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰে পৰা 5 আগষ্টৰ ভিতৰত বেংক একাউণ্টযোগে 15,000 টকাকৈ প্ৰদান কৰা হ'ব। শিৱসাগৰ জিলাৰ 55,000, চৰাইদেউ জিলাৰ 20,000, যোৰহাট জিলাৰ 7,000 আৰু গোলাঘাট জিলাৰ 3,000 পৰিয়ালে এই ধন লাভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে জিলা 4খনৰ অৰুণোদয় হিতাধিকাৰীসকলে 2,500 টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক চৰকাৰে আগবঢ়াই যোৱা বিভিন্ন আৰ্থিক সাহায্য আৰু আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি কয় যে জিলাকেইখনৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও এতিয়াও ঘৰলৈ উভতি যোৱাৰ পৰিৱেশ সৃষ্টি হোৱা নাই। এই কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঘৰুৱা বিদ্যুৎ উপভোক্তাক 300 ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই ধন প্ৰদান কৰা হ'ব। প্ৰিপেইড ব্যৱহাৰকাৰীৰ 300 ইউনিট ৰিলোড কৰি দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। বিদ্যুৎ মাচুল ৰেহাইৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে এই বছৰৰ মাটিৰ খাজানা আদায় দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয় যে 5 আগষ্টৰ ভিতৰত 15,000 টকা সাহায্য হিচাপে লাভ কৰাৰ পিছতো বান প্ৰভাৱিত লোকসকল ঘৰলৈ ঘূৰি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি নহলে 10 আগষ্টত প্ৰতিটো পৰিয়ালক পুনৰ 10,000 টকাকৈ প্ৰদান কৰা হ'ব। বান বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰৰ বাবে 2,500,000 টকা দিয়া হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে বিদ্যালয় মেৰামতিৰ বাবে 5 আৰু 6 আগষ্টত 2,00,000 টকাকৈ আৰু নামঘৰ মেৰামতিৰ বাবে 10 আগষ্টত 1,50,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত অঞ্চলৰ বিদ্যালয়সমূহ 10 আগষ্টৰ পৰা খোলাৰ প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। শিক্ষাৰ্থীসকললৈ ইউনিফৰ্ম প্ৰদানৰ বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
3: ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যম যোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ ৰাওনা হৈছে আৰু ইউনিফৰ্মৰ বাবে ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুযোৰ নতুন ইউনিফৰ্ম পাব পাৰে তাৰ বাবেও সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰয়োজনীয় প্ৰায় 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছো। অৰ্থাৎ মই প্ৰথম পৰ্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষিপ্ৰ গতিত আগবাঢ়িছে।
2: ইপিনে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি বীমা কোম্পানীসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বীমা দাবী নিষ্পত্তি কৰাৰ লক্ষ্যৰে কোম্পানীসমূহে 1জনকৈ নোডেল বিষয়া নিযুক্তি দিব বুলি প্ৰকাশ কৰে। বীমা কোম্পানীসমূহে ইয়াৰ বাবে 24 ঘণ্টাই খোলা থকা হেল্পলাইনৰ ব্যৱস্থা কৰিব আৰু ন্যূনতম নথিৰ বিৰুদ্ধে দাবী নিষ্পত্তি কৰিব পাৰিব। একেদৰে মৃত্যু হোৱা লোকৰ বীমাৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণ পত্ৰৰ পৰিৱৰ্তে চৰকাৰে প্ৰস্তুত কৰা তালিকা চাইয়ে ধন আদায় দিব পাৰিব। বান ক্ষতিগ্ৰস্ত লোকসকলৰ বীমাৰ দাবী নিষ্পত্তি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই বৈঠকত 46টা বীমা কোম্পানীৰ পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কালি বান পৰিস্থিতিৰ বাবে অসম লোকসেৱা আয়োগৰ অধীনত 9 আগষ্টত হ'বলগীয়া সহকাৰী অভিযন্তা পদৰ পৰীক্ষা অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে 2,117,85,00,000 টকা আগতীয়াকৈ মুকলি কৰি দিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379,35,00,000 টকা আৰু অৰুণাচল প্ৰদেশলৈ 44,55,00,000 টকা মুকলি কৰি দিয়া হৈছে। প্ৰয়োজনীয় নথি পত্ৰৰ নিয়ম শিথিল কৰি অসমলৈ এই ধনৰাশি তাৎক্ষণিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে বিত্তীয় নাটনিৰ বাবে ৰাজ্যখনৰ চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযান কোনো কাৰণতে ব্যাহত নহয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। অসমৰ বানৰ বিভীষিকালৈ চাই ৰাজ্যখনলৈ 2বাৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। নাগালেণ্ড চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল গঠন কৰা হৈছে বুলি মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰে।

সুগম সংগীতৰ অনুষ্ঠানটিত আজি শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ অঞ্জু দেৱীৰ কণ্ঠৰীতি গীত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা জয়ন্ত দাসৰ।

অঞ্জলিবীৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত আৰু জয়ন্ত দাস প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া অসীম হাজৰিকা, গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা শিল্পীৰ নিজৰ।

0: অসীম হাজৰিকাৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল তৰুণ শৰ্মাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: দুক পিয়ালৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়াল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: গৃহমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জয়শ্ৰী হাজৰিকাৰ কণ্ঠত হেমন্ত গোস্বামী ৰচিত আৰু ৰাজেশ্বৰ বৰদলৈ প্ৰযোজিত এটি গীত।

0: হেমন্ত গোস্বামীৰ কথা আৰু ৰাজেশ্বৰ বৰদলৈৰ প্ৰযোজনাত জয়শ্ৰী হাজৰিকাৰ কণ্ঠগীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ হেমেন দাসৰ কণ্ঠৰীতি গীত, গীতিকাৰ কেশৱ দত্ত, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: হেমেন দাসৰ কণ্ঠত কেশৱ দত্ত ৰচিত আৰু অসীম হাজৰিকা প্ৰযোজিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক মঞ্জিৰা বৰুৱাৰ কণ্ঠৰীতি গীত। গীতৰ কথা গীতা হাতী কাকতিৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

মঞ্জিৰা বৰুৱাৰ কণ্ঠত গীতা হাতীকাকতি ৰচিত আৰু জয়ন্ত দাস প্ৰযোজিত গীতটি শুনিলে। আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোড টু গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।

আজি নিশা চাৰে ন বজাত জীৱন আলীৰ যুগলবন্দী। এই অনুষ্ঠানৰ অতিথি অধ্যাপক ডক্টৰ পান্নালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বৰ্মা আৰু জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বৰ্মাৰ। শুনিবলৈ নাপাহৰিব আজি নিশা চাৰে ন বজাত জীৱন আলীৰ যুগলবন্দী।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বান ক্ষতিগ্ৰস্ত উজনিৰ চাৰিখন জিলাৰ জনসাধাৰণক 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি

0: মুখ্যমন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অসমলৈ 379,35,00,000 টকা মুকলি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, এতিয়াও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক অৰ্জন, ভাৰত প্ৰতিযোগিতাৰ পদক তালিকাত চতুৰ্থ স্থানলৈ উন্নীত। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা 5 আগষ্টৰ ভিতৰত বেংক একাউণ্টযোগে 15,000 টকাকৈ প্ৰদান কৰা হ'ব। শিৱসাগৰ জিলাৰ 55,000, চৰাইদেউ জিলাৰ 20,000, যোৰহাট জিলাৰ 7,000 আৰু গোলাঘাট জিলাৰ 3,000 পৰিয়ালে এই ধন লাভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে জিলা 4খনৰ অৰুণোদয় হিতাধিকাৰীসকলে 2,500 টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক চৰকাৰে আগবঢ়াই যোৱা বিভিন্ন আৰ্থিক সাহায্য আৰু আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি কয় যে জিলা কেইখনৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও এতিয়াও ঘৰলৈ উভতি যোৱাৰ পৰিৱেশ সৃষ্টি হোৱা নাই। এই কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঘৰুৱা বিদ্যুৎ উপভোক্তাক 300 ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এই ধন প্ৰদান কৰা হ'ব। প্ৰিপেইড ব্যৱহাৰকাৰীৰ 300 ইউনিট ৰিলোড কৰি দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। বিদ্যুৎ মাচুল ৰেহাইৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে এই বছৰৰ মাটিৰ খাজানা আদায় দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয় যে 5 আগষ্টৰ ভিতৰত 15,000 টকা সাহায্য হিচাপে লাভ কৰাৰ পিছতো বান প্ৰভাৱিত লোকসকল ঘৰলৈ ঘূৰি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি নহলে 10 আগষ্টত প্ৰতিটো পৰিয়ালক পুনৰ 10,000 টকাকৈ প্ৰদান কৰা হ'ব। বান বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰৰ বাবে 2,50,000 টকা দিয়া হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে বিদ্যালয় মেৰামতিৰ বাবে 5 আৰু 6 আগষ্টত 2,00,000 টকাকৈ আৰু নামঘৰ মেৰামতিৰ বাবে 10 আগষ্টত 1,50,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলৰ বিদ্যালয়সমূহ 10 আগষ্টৰ পৰা খোলাৰ প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। শিক্ষাৰ্থীসকললৈ ইউনিফৰ্ম প্ৰদানৰ বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যম যোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ ৰাওনা হৈছে আৰু ইউনিফৰ্মৰ বাবে ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুযোৰ নতুন ইউনিফৰ্ম পাব পাৰে তাৰ বাবেও সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰয়োজনীয় প্ৰায় 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছো। অৰ্থাৎ মই প্ৰথম পৰ্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষিপ্ৰ গতিত আগবাঢ়িছে।
0: ইপিনে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি বীমা কোম্পানীসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বীমা দাবী নিষ্পত্তি কৰাৰ লক্ষ্যৰে কোম্পানীসমূহে 1জনকৈ নডেল বিষয়া নিযুক্তি দিব বুলি প্ৰকাশ কৰে। বীমা কোম্পানীসমূহে ইয়াৰ বাবে 24 ঘণ্টাই খোলা থকা হেল্পলাইনৰ ব্যৱস্থা কৰিব আৰু ন্যূনতম নথিৰ সহায়ত দাবী নিষ্পত্তি কৰিব পাৰিব। একেদৰে মৃত্যু হোৱা লোকৰ বীমাৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে চৰকাৰে প্ৰস্তুত কৰা তালিকা চাইয়েই ধন আদায় দিব পাৰিব। বান ক্ষতিগ্ৰস্ত লোকসকলৰ বীমাৰ দাবী নিষ্পত্তি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই বৈঠকত 46টা বীমা কোম্পানীৰ পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কালি বান পৰিস্থিতিৰ বাবে অসম লোকসেৱা আয়োগৰ অধীনত 9 আগষ্টত হ'বলগীয়া সহকাৰী অভিযন্তা পদৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে 2,117,85,00,000 টকা আগতীয়াকৈ মুকলি কৰি দিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379,35,00,000 টকা আৰু অৰুণাচল প্ৰদেশলৈ 44,55,00,000 টকা মুকলি কৰি দিয়া হৈছে। প্ৰয়োজনীয় নথি পত্ৰৰ নিয়ম শিথিল কৰি অসমলৈ এই ধনৰাশি তাৎক্ষণিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে বিত্তীয় নাটনিৰ বাবে ৰাজ্যখনৰ চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযান কোনো কাৰণতে ব্যাহত নহয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। অসমৰ বানৰ বিভীষিকালৈ চাই ৰাজ্যখনলৈ

0: দুবাৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। নাগালেণ্ড চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল গঠন কৰা হৈছে বুলি মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 17,8837 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে এই বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰী আৰু বেচৰকাৰী প্ৰচেষ্টা অব্যাহত আছে। ৰাজ্য চৰকাৰৰ সাহায্যৰ সমান্তৰালকৈ বিভিন্ন ব্যক্তি, দল তথা স্বেচ্ছাসেৱী সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। ৰাজ্য চৰকাৰে বানৰ ফলত খেতিৰ সময় পাৰ হৈ যোৱাৰ বাবে ধান খেতি কৰিব নোৱাৰা খেতিয়কসকলক আগৰ, নাৰিকল, কঁঠাল, ডাঙৰ বগৰীৰ পুলি প্ৰদানৰ লগতে তিল, মাটি দাইল, মচুৰ দাইল, মগু দাইলৰ খেতি কৰাৰ সুবিধা কৰি দিব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। শিৱসাগৰত কালি কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াবৰ্গৰ সৈতে দীঘলীয়া পৰ্যালোচনাৰ অন্তত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে যিসকল কৃষক পৰিয়ালৰ পথাৰৰ পৰা পানী ওলাই গৈছে তেওঁলোকক কঠীয়া দিয়াৰ ব্যৱস্থা কৰা হৈছে। পোনপটীয়াকৈ ধান সিঁচাৰ ব্যৱস্থা কৰিও খেতিয়কসকলক সকাহ দিয়াৰ যৎপৰোনাস্তি চেষ্টা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
1: কেনেকৈ খেতিয়কসকলক সহায় কৰিব পাৰোঁ? যথেষ্ট খেতিয়কৰ ধান পানীত নষ্ট হৈছে। আমি কঠীয়া দিবলৈকে যত্ন কৰিছোঁ আৰু দুটা প্ৰক্ৰিয়া আছে। এটা কঠীয়া ৰুই খেতি ধান খেতি কৰে, এটা ডিৰেক্টলি ধান ছটিয়াই কৰে। দুয়োটা কৰিবলৈকে চেষ্টা কৰি আছোঁ। তাৰপাছতো কিছু অঞ্চল থাকি যাব, কাৰণ পানী এতিয়াও তাত আছেই। তাত আমি নতুনকৈ কি কৰিব পাৰোঁ? আমি মাহ খেতিৰ কাৰণে যদি বীজ দিব পাৰোঁ, আমি ফল মূল খেতিৰ কাৰণে যদি পুলি দিব পাৰোঁ, তাৰ কাৰণে বিস্তৃতভাৱে আলোচনা কৰিছোঁ। আমি আমাৰ বিভাগক নিৰ্দেশ দিছোঁ, সোনকালে আমাক লিষ্ট বনাই দিব লাগে কাক কি লাগিব। যিসকল খেতিয়কৰ খেতি নষ্ট হৈছে, কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিবলৈকে আজি সিদ্ধান্ত ললোঁ। প্ৰায় 50,000 ফেমিলিটো আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত হ'ব। আমি অকল শিৱসাগৰত নহয়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট য'ত য'ত পানী হৈছে সকলো অঞ্চলতে এইখিনি কাম কৰিবলৈকে সাজু হৈছোঁ।
0: মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি বিভাগে খেতিয়কসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে যিমান দূৰ সম্ভৱ সকলোখিনি কৰিব। তেওঁ 15 দিনৰ মূৰে মূৰে শিৱসাগৰ জিলালৈ আহিব বুলিও সংবাদমেলত অৱগত কৰে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়া অহা 16 আগষ্টত সামৰণি পৰিব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027 জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই সন্দৰ্ভত অসমৰ লোকপিয়ল 2027ৰ দায়িত্বত থকা সঞ্চালক বিশ্বজিৎ পেগুৱে এখন সংবাদমেলত এইদৰে কয়।
2: Census 2027 will be conducted in two phases. Etu hoise pratham porjay hoise house listing and housing census. Tat ami housing conditions aru ghorot ki ki ha hobida ase ba he ghor khonot ki ki teiloke sampatti ase hekini ami 17 augustor pora arambho kori 15 september 2026 bitorot ami house listing operations tu ami complete koribo lagi aru ei self enumeration hobo aru 15 dinor karone hobo 2 augustor pora arambho kori 16 august 2026 bitorot ami etu census.gov.in portalor jugedi নাগৰিকসকলে এইটো নিজৰ স্বগণনাখিনি কৰিব পাৰিব। একচুৱেল যিটো আমি চেঞ্চাছ, যিটো আমি জনগণনা বুলি যিটো আমি কওঁ, সেই জনগণনাটো আমি দ্বিতীয় পৰ্যায়ত আমি কৰিম আৰু দ্বিতীয় পৰ্যায় হ'ব আপোনাৰ 2027।
0: ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে ধেমাজি জিলাতো আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। জিলাখনৰ প্ৰধান লোকপিয়ল বিষয়া তথা জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে প্ৰতিগৰাকী নাগৰিকক এই ডিজিটেল সুবিধাৰ সদব্যৱহাৰ কৰি লোকপিয়ল 2027 সফল কৰি তোলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। লখিমপুৰ জিলাটো জিলা আয়ুক্ত তথা মুখ্য লোকপিয়ল বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ সকলো বাসিন্দাক এই লোকপিয়লৰ গৃহ তালিকাভুক্তকৰণৰ অধীনত আজিৰে পৰা হ'বলগীয়া ডিজিটেল স্বগণনা ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। একেদৰে শিলচৰ, পশ্চিম কাৰ্বি আংলং জিলাতো এই লোকপিয়লৰ

0: আজিৰ পৰা আৰম্ভ হৈছে। চলিত বৰ্ষৰ অধ্যাপক টাবুৰাম টাইড সোঁৱৰণী বঁটা চাৰিগৰাকী বিশিষ্ট লোকলৈ আগবঢ়োৱা হয়। নেহুৰ অধ্যাপক কিনফাম সিং নং কিনৰি, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, কালীনাথ পাংগিং আৰু ইন্দ্ৰেশ্বৰ পেগুলৈ, প্ৰখ্যাত ভাষাতত্ত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক প্ৰয়াত টাবুৰাম টাইডৰ সোঁৱৰণত বঁটা প্ৰদান কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখযোগ্য যে বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত কালি তেওঁৰ 84 সংখ্যক জন্মদিন উদযাপন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে কয় যে অধ্যাপক টাইডৰ জন্মদিনত প্ৰতিবছৰে 4টা শিতানত সাহিত্য বঁটা প্ৰদান কৰি অহা হৈছে। জনজাতীয় সমাজক পটভূমি হিচাপে লৈ যিকোনো ভাষাত ৰচিত সাহিত্যৰ বাবে টাবুৰাম টাইড সাহিত্য বঁটা প্ৰদান কৰা হয়। লাভলীনা বৰগোহাঁয়ে যোৱা নিশা কমনৱেলথ গেমছৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক অৰ্জন কৰি অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক অৰ্জন কৰা দেশৰ ষষ্ঠগৰাকী মহিলা খেলুৱৈ হিচাপে অভিলেখ ৰচনা কৰে। লাভলীনা ফাইনেলত অষ্ট্ৰেলিয়াৰ গ্ৰীণ টি এমা চুইৰ হাতত 4-1 ফলাফলত পৰাজিত হৈ ৰূপৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ আগেয়ে মেৰী কম, পি ভি সিন্ধু, ছাইনা নেহৱাল, মনু ভাকে আৰু সাক্ষী মালিক এই কৃতিত্বৰ অধিকাৰী আছিল। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত বানপীড়িত পৰিয়াললৈ চৰকাৰৰ 15,000 কৈ টকাৰ সাহায্য, কমনৱেলথ গেমছত লাভলীনাৰ ৰূপৰ পদক লাভ, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ধন মুকলি আদি ভিন ভিন বাতৰিয়ে গুৰুত্ব লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে উজনিৰ 33,000 কৃষিভূমি বিধ্বস্ত শিৰোনামেৰে শেহতীয়া বান সংক্ৰান্তীয় কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত আগস্থান দিছে। দৈনিক অসম কাকতে 10 বছৰত বানত 37,000 কোটিৰ ক্ষতি শিৰোনামেৰে উপৰ্যুপৰি বান আৰু প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যৰ আন্তঃগাঁথনি বিধ্বস্ত হোৱাৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাৰ বানপ্ৰৱণ ৰূপহীমুখ, দিচাংমুখ আৰু দিখৌমুখৰ দৰে অঞ্চলসমূহ এইবেলি বানৰ কবলত পৰা নাই আৰু সচৰাচৰ বান নোহোৱা জিলাখনৰ পূব অংশ আকস্মিক বানত বিধ্বস্ত হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃতিৰ এই বিপৰীত দৃশ্যৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ট্ৰেডিশ্যনেল ফ্লাড জোনছ ষ্টে ড্ৰাই এজ ইষ্টাৰ্ণ শিৱসাগৰ ৰিলছ শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে লাডাখ অৰুণাচল সীমান্তত 12খন J-20 বিমান মোতায়েন চীনৰ শিৰোনামেৰে উপগ্ৰহৰ চিত্ৰই উদ্বেগ বৃদ্ধি কৰাৰ এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতৰ শিৰোনাম 37 লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয়ৰ ধন। দৈনিক জনমভূমি কাকতে কটন বিশ্ববিদ্যালয়ৰ এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 4জন বিশিষ্ট ব্যক্তিক টাবুৰাম টাইড সোঁৱৰণী বঁটা প্ৰদানৰ বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য পুনৰ হ্ৰাস পোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে আজিৰে পৰা লোকপিয়ল 2027ৰ অধীনত অসমত স্বগণনা আৰম্ভ হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা 1,739লৈ বৃদ্ধি আৰু 50জনৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সংগীতা শৰ্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজীয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বান ক্ষতিগ্ৰস্ত উজনিৰ 4খন জিলাৰ জনসাধাৰণক 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অসমলৈ 379,35,00,000 টকা মুকলি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, এতিয়াও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক অৰ্জন, ভাৰত প্ৰতিযোগিতাৰ পদক তালিকাত 4ৰ্থ স্থানলৈ উন্নীত। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती बालो खेती नष्ट हो नष्ट होले এইটো যদি পয়সা দেয় তেনহলে আমার লাভ হয়, বাকিবোৰ খেতিয়কে করলে তেওঁলোকেও লাভটো পাব। সেইকাৰণে আমি যেনেকৈ পালো তেওঁলোকে যাতে পায়।
2: খরিফ ফসল বীমার বাবে শীঘ্রে পঞ্জীকরণ করাও।
3: ব্যাংক শাখা, বীমা কোম্পানি, কৃষি ঋণ সমিতি, জনসেবা কেন্দ্রের সঙ্গে যোগাযোগ করক।
2: ফসল বীমা সম্বন্ধে তথ্য পাতির বাবে হেল্পলাইন নম্বর 144-47 লৈ কল করক।
4: ফসল বীমা করাওক, সুরক্ষা কবচ পাওক।
5: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
6: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
7: এপোলো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কণিহত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছোঁ। আহা, তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী হাৰ্লিনা ৰাজবংশী।
0: হাৰ্লিনা, ক'ৰ পৰা আহিছা?
1: মই নৰবাৰীৰ পৰা আহিছো।
0: কি শুনাবা আজি আমাক মেলত?
1: মই শিশু গীত গাম।
0: গোৱা।
1: এক

0: Simon, ধন্যবাদ।
1: সুন্দৰ হৈছে, আমি কি কম ডাঙৰকৈ আশা কৰিব লাগে। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী জিয়াস্মিতা দাস।
1: জিয়াস্মিতা, ক'ৰ পৰা আহিছা?
2: নলবাৰী।
1: কি শুনাবা আজি আমাক মেলাত?
2: গীত।
1: গীত গাবা, গোৱা।
2: হে

0: এতিয়া আমি জীয়া স্মিতা গানিকেও ডাঙৰকৈ হাত চাপৰি বজাই দিম।
1: নমস্কাৰ, মোৰ নাম ঋতিকা দাস।
0: ঋতিকা, ক'ৰ পৰা আহিছা?
1: নলবাৰী।
0: কি শুনাবা আজি আমাক মেলত?
1: মই বিষ্ণু ৰাভাৰ গীত গাওঁ।
0: গোৱা।

0: অকমানি ভণ্টি ধুনীয়া হাতত ঘড়ী এটা পিন্ধি আহিছে, কি নাম তোমাৰ?
1: আহিজা ভাগ্যৱতী।
0: তুমি কৰ পৰা আহিছা?
1: মই কাহিলিপাৰা আহিছো।
0: আজি আমাক মেলাত কি শুনাবা?
1: মই গান শুনাম।
0: গীত গাবা, গোৱা।
1: মোৰ

0: তোমাকে ধন্যবাদ।
1: খুব সুন্দৰ হৈছে আখিৰজা। তোমাক গীতটি কোনে শিকাই দিলে?
0: মোৰ গীতটো মায়ে শিকাইছে।
1: বৰ ভাল হৈছে, তুমি গীত শিকিবা আৰু অহাবাৰ মেলাত আমাক আকৌ শুনাবলৈ আহিবা। আহিবানে?
0: আহিম।
1: আমি আখিৰজাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। বাৰু আখিৰজাই কি কৰি ভাল পোৱা?
0: মই গান গাই ভাল পাওঁ আৰু নাচি ভাল পাওঁ আৰু ফুৰিব যাই ভাল পাওঁ।
1: ফুৰিব গৈ ভাল পোৱা? গৰম বন্ধত ফুৰিবলৈ গৈছিলা নে?
0: গৈছিলোঁ।
1: ক'লৈ ক'লৈ গ'লা?
0: মই মানালীত গৈছিলোঁ আৰু চিমলাত গৈছোঁ, অমৃতসৰত গৈছোঁ আৰু পাঞ্জাৱ গৈছোঁ।
1: বাহ, ইমান ঠাইলৈ গৈছিলা, ভাল লাগিলনে?
0: লাগিল।
1: অমৃতসৰত কি চাব গৈছিলা বাৰু কোৱাচোন?
0: অমৃতসৰত ভাৰত মাতা কি যে এনেকে কৈছিলে,
1: ভাৰত মাতা কি জয় কৈছিলে। আৰু তোমাৰ গোল্ডেন টেম্পল দেখিলা নে নাই?
0: টেম্পল দেখা নাই।
1: যে গুৰুদ্বাৰ আছে সোণৰ
0: দেখিছো।
1: গৈছা? অঁ, খুব সুন্দৰ। তোমালোকে য'লৈ যোৱা তাৰ বিশেষ বিশেষ স্থানবোৰ মনত ৰাখিবা, ভালকৈ শুনি আহিবা। এতিয়াৰ পৰা অভ্যাস কৰিলে ডাঙৰলৈ তোমালোকৰ সেই অভ্যাসটো থাকিব আৰু ঠাইখনৰ বিষয়ে, জেগাবোৰৰ বিষয়ে খুব সুন্দৰকৈ জানিব পাৰিবা, হয়নে? আৰু অলপ ডাঙৰ হ'লে ধুনীয়াকৈ এখন সৰু ডায়েৰী লৈ যাবা, তাত লিখি লিখি থবা কোন তাৰিখে গৈছিলা, কি কি চালা, তাৰ বিশেষত্ব কি। দেই, বাৰু এতিয়া আমি আখি যাকে ডাঙৰকৈ আকৌ এবাৰ হাত চাপৰি বজাই দিম। এইবাৰ অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: মোৰ নাম হঞ্চিকা শৰ্মা।
1: হঞ্চিকা, ক'ৰ পৰা আহিছা?
2: মই গুৱাহাটী বেলতলাৰ পৰা আহিছোঁ।
1: আজি আমাক মেলত কি শুনাবা?
2: আজলি ছোৱালী।
1: তুমি আগতে মেললৈ আহিছিলা নে?
2: আহিছিলোঁ।
1: আহিছিলা? বাহ, বৰ ভাল কথা, আগলৈ আহি থাকিবা দেই। এতিয়া তুমি আমাক গীত শুনাবা নহয় জানো, শুনোৱা।
2: আজলি ছোৱালী নানা ফুলে তলি আ

0: চলভৰাই ধন্যবাদ।
1: সুন্দৰ হৈছে। হাঁহিকাই কি কৰি ভাল পোৱা?
0: মই নাচিব ভাল পাওঁ, খেলিব ভাল পাওঁ আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত কথা পাতিব ভাল পাওঁ।
1: নিজৰ বন্ধুৰ লগত কথা পাতি ভাল পোৱা, বৰ ভাল কথা। তোমাৰ বন্ধু আছে, নামবোৰ কোৱাচোন।
0: শিৱাংকী, ইমন, শ্ৰীনিকা, কৃষিকা।
1: খুব ভাল কথা, বন্ধুৰ লগত সদায় ভালকৈ মিলিজুলি থাকিব লাগে, নহয়নে? আৰু নাচিবা, আমাক এদিন নাচ দেখুৱাব লাগিব, হ'বনে?
0: হ'ব
1: বাৰু। এতিয়া আমি হন শিকাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। এইবাৰ অকণমানি ভাইটি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম জিত চহৰীয়া।
1: জিত, ক'ৰ পৰা আহিছা?
2: মই মঙলৰ পৰা আহিছো।
1: ইমান দূৰৰ পৰা, কাৰ লগত আহিলা?
2: মই মা আৰু দেউতাৰ লগত আহিছো।
1: মাহঁতৰ লগত আহিছা, খুব ভাল কথা। অকণিমেল শুনানে? শুনা, ভাল লাগেনে? লাগে, সেইকাৰণে এবাৰ তোমাৰো ইয়ালৈ আহিবলৈ মন গ'ল, নহয়নে? বাৰু এতিয়া আমাক কি শুনাবা?
2: মই গান শুনাম।
1: গীত গাবা, গোৱা।
2: আই

0: ধন্যবাদ।
1: সুন্দৰ হৈছে। কোনে শিকালে তোমাক গীতটি?
0: মোক মায়ে শিকাইছে।
1: মায়ে শিকাইছে, খুব সুন্দৰ হৈছে। তুমি এনেদৰে গীত শিকি থাকিবা আৰু সুন্দৰকৈ আমাক আহি শুনাবা। গীতে কি কৰি ভাল পাবা বাৰু?
0: মই পঢ়ি ভাল পাওঁ, গান গাই ভাল

0: গৰম বন্ধত কি কৰিলা?
1: মামাহঁতৰ তাত গৈছো।
0: গৰমৰ বন্ধত মামাহঁতৰ ঘৰত গৈছিলা? কি কৰিলা? কঁঠাল খালা, আম খালা, খালা নে নাই?
1: খালো।
0: ভাল লাগিলনে? আৰু এতিয়া আমি জিতাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকনিহঁত, সাধু শুনিবৰ সময় হ'ল। আহা, এইখিনিতে মই তোমালোকক এটি সাধু কওঁ। সাধুটিৰ নাম হৈছে বুঢ়া বুঢ়ী আৰু বগৰী গুটি। বহুদিন আগতে এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল আৰু দুয়ো বৰ দুখীয়া আছিল। সেইকাৰণে লোকৰ পৰা খুজি মাগি ভিক্ষা কৰি জীৱন কটাইছিল। এদিন দুয়ো ভিক্ষা কৰিবলৈ যাওঁতে বুঢ়া এটি বগৰী গুটি পালে আৰু বুঢ়ীয়ে এটি কৰি পালে। দুয়ো ঘৰলৈ উভতি আহি ভালকৈ মাটিৰ ডোখৰ উলিয়াই মাটিত বগৰী গুটি আৰু কৰি পুতি পচাই থলে। অৱশেষত কৰি পচি গ'ল, কিন্তু বগৰী গুটিৰ পৰা এটা পুলি গজি এজোপা ডাঙৰ বগৰী গছ হ'ল আৰু তাত ভৰি ভৰি বগৰী লাগে। বুঢ়াই সদায় বগৰী ৰাখিবলৈ মানুহ বিচাৰি ফুৰিছে। এনেতে ওপৰেদি এটা কাউৰী উৰি যোৱা দেখি সুধিলে, হেৰৌ কাউৰী, তই মোৰ বগৰী ৰাখিব পাৰিবিনে? সি ঘপ কৰে তাত সংশয় নাই বুলি উত্তৰ দিলে। বুঢ়াই ক'লে, বাৰু তোৰ মাতটো মোক মাতি শুনাচোন। তেতিয়া সি কা কা কৰি মাতিবলৈ ধৰিলে। তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি গ'লে, যা যা যা, তই মোৰ বগৰী খাবিহে। তাৰ অলপ পিছতে এটা বগলী ওপৰেদি উৰি যোৱা দেখি বুঢ়াই সুধিলে, হেৰৌ বগলী, তই মোৰ বগৰী ৰাখিবিনে? বগলীয়ে উত্তৰ দিলে, পাৰিমতো, নোৱাৰাৰ কাৰণ কি? বুঢ়াই ক'লে, বাৰু মোক তোৰ মাতটো মাতি শুনাচোন। তেতিয়া বগলীয়ে কক কক কক কক কৰে মাতিবলৈ ধৰিলে। তাৰ মাত শুনি বুঢ়াই ক'লে, তই বগৰী খাবিহে বুলি পূৰ্বৰ দৰে বুঢ়াই তাকো খেদাই দিলে। অৱশেষত এটা ফেঁচু ওপৰেদি উৰি যোৱা দেখি বুঢ়াই সুধিলে, হেৰৌ ফেঁচু, তই মোৰ বগৰী ৰাখিব পাৰিবিনে? ফেঁচুৱে ক'লে, যদি তুমি কোৱা মই ৰাখিব পাৰোঁ। বুঢ়াই ক'লে, বাৰু তই তোৰ মাতটো মাতি শুনাচোন। ফেঁচুৱে মাতিবলৈ ধৰিলে। ফেঁচুৰ মাত শুনা মাত্ৰকে বুঢ়াই তাক বগৰী ৰাখিবলৈ হুকুম দিলে। ফেঁচু বগৰী ৰাখিবলৈ লাগিল। এদিন এজন ৰজাই চিকাৰ কৰিবলৈ গৈ বাটত থকা সেই বগৰীজোপা দেখা পালে। জনদিয়েক মানুহক গছত উঠি বগৰী পাৰিবলৈ দিলে, কাৰণ বগৰীবোৰ পকি সুন্দৰকৈ মুখা মুখা কৰি আছিলে। মানুহকেইটাই বগৰী গছত উঠি আধাখিনি পাওঁতেই ফেঁচুটোৱে থাপ মাৰি সিহঁতৰ চকুকেইটা ফুটাই দিলে। মানুহকেইটা নিৰুপায় হৈ মাটিত পৰিল। ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি ফেঁচুটো ধৰাই লৈ তেওঁৰ ৰাণীহঁতৰ হাতত দিলে আৰু ক'লে, মোক এইটো আজি গধূলিলৈকে ভাজি দিব লাগিব। ৰজা আকৌ চিকাৰলৈ গ'লত তেওঁৰ সাতোজনী ঘৈণীয়েকে একেলগে গোট খাই ধেমেলীয়া সাধু কোৱাকৈ কৰি আনন্দ লাভ কৰি আছিল। তাকে দেখি ফেঁচুটোৱে লাহেকৈ মাত লগালে, বাইদেউহঁত, মই খুব ভালকৈ গান গাব পাৰোঁ, নাচিবও পাৰোঁ। এই কথা শুনি তেওঁলোকে ৰং পাই চৰাইটোক গান গাবলৈ মোকলাই দিলে। চৰাইটোৱে তেওঁলোকৰ আগত বহুত সময় ঘূৰি ঘূৰি নাচি আছিল। তেওঁলোকে যেতিয়া নাচ দেখি আনন্দত বিভোৰ হ'ল, তেতিয়া সি উৰি পলাই গ'ল। তেতিয়া সিহঁত আটাইকেইজনীয়ে বিভূতি হৈ চুক ভেকুলি এটা বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে। ৰাতিপুৱা ৰজাই শুই উঠি হাতত লোটা লৈ মুখ ধুবলৈ ধৰিলে। এনেতে ফেঁচুটো উৰি আহি ৰজাক সম্বোধন কৰি ক'লে, হেৰৌ ৰজা, কালি তই মুখ খাব নোৱাৰিলি, খালি ভেকুলি ভজা। ৰজাই আচৰিত হৈ এজনী এজনীকৈ আটাইকেইজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীও সঁচা উত্তৰ নিদিলে। ৰজাই খং উঠি ডাঙৰকেইজনীক শাস্তি দিলে, কিয় জানানে, মিছা কথা কোৱাৰ কাৰণে। আৰু সৰুজনীক ৰাণী পাতি একেলগে মহাসুখেৰে বাস কৰিবলৈ ল'লে। সাধুটো ভাল লাগিলে যদি মোৰ কাৰণে চাপৰি এটা বজাই দিয়া। এতিয়া আহা পুনৰ তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা?
1: জংচু বাগি।
0: তুমি ক'ৰ পৰা আহিছা?
1: বৰপেটাৰ পৰা।
0: বৰপেটাৰ পৰা? ইমান দূৰ কাৰ লগত আহিলা?
1: মাৰ লগত।
0: অকণিমেল শুনানে? ৰেডিঅ'ত যে অকণিমেল বাজে শুনানে? বাৰু এতিয়া আমাক জ্ঞানচুৱে কি শুনাব? মেলত গীত গাবা নে কবিতা আবৃত্তি কৰিবা?
1: গান গাম।
0: গীত গাবা?
1: আমাৰ ঘৰলৈ ককা আহিব আজি, অ আ ই ক খ গ খ এ বি চি ডি ই।

0: বাহ, বৰ সুন্দৰ গীতটি। কোনে শিকালে তোমাক গীতটি?
1: ৰমেন মহা।
0: ককাৰ লগত খেলি ভাল লাগে নহয়নে? আৰু গীতটিত আৰু এটা সুন্দৰ কথা আছে, ককাই অনা চকলেট বিদ্যালয়ত গৈ সকলোৱে ভগাই খাবা, নহয়নে? খুব সুন্দৰ। এতিয়া আমি জীয়াইছোঁ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিস্মিতা বৰ্মন।
0: জ্যোতিস্মিতা, ক'ৰ পৰা আহিছা?
2: মই নলবাৰীৰ পৰা আহিছোঁ।
0: কাৰ লগত ইমান দূৰৰ পৰা আহিছা?
2: মই মাৰ লগত আহিছোঁ।
0: মাৰ লগত, খুব সুন্দৰ। জ্যোতিস্মিতা, আজি আমাক মেলত কি শুনাব?
2: মই পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীত শুনাম।
0: গোৱা।

0: ধন্যবাদ।
1: জ্যোতিস্মিতা, গীতটো কোনে শিকাই দিলে?
0: মই শুনি শুনিয়ে নিজে শিকিছোঁ।
1: শুনি শুনি শিকিছা, খুব ভাল কথা। এনেদৰে ভালদৰে গীত শুনিবা, শিকিবা আৰু আমাক আহি শুনাবা, হ'বনে?
0: হ'ব।
1: জ্যোতিস্মিতা, কি কৰি ভাল পোৱা?
0: মই পঢ়ি ভাল পাওঁ, খেলি ভাল পাওঁ আৰু ফুৰিবলৈ ভাল পাওঁ।
1: গৰমৰ বন্ধত কি কৰিলা?
0: গৰমৰ বন্ধত ফুৰিলোঁ।
1: ফুৰিলা ক'ত ক'ত?
0: গংগা যমুনা ৰিজৰ্টত গ'লোঁ আৰু
1: তোমালোক আটায়ে ভালে থাকা, কুশলে থাকা তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ।

0: বা আৰু আমাক আহি শুনাবা, হ'বনে?
1: হ'ব।
0: জ্যোতিস্মিতা, কি কৰি ভাল পোৱা?
1: মই পঢ়ি ভাল পাওঁ, খেলি ভাল পাওঁ আৰু ফুৰিবলৈ ভাল পাওঁ।
0: গৰমৰ বন্ধত কি কৰিলা?
1: গৰমৰ বন্ধত ফুৰিলোঁ।
0: ফুৰিলা ক'ত ক'ত?
1: গংগা যমুনা ৰিজৰ্টত গ'লোঁ আৰু
0: তোমালোক আটায়ে ভালে থাকা, কুশলে থাকা তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

0: ও কোন ইমেইল খুনিলে?
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
6: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগদান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোড গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
7: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
8: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
7: তাৰ মানে?
8: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
7: তাত কি হয়?
8: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
7: মানে
8: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
7: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
9: গলিয়ে গলিয়ে এই কণ্ঠ শুনা যাওঁ, প্ৰতিটো ঘৰে নিজ গণনা কৰাওঁ, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়।

0: গৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ পাৰ্টনাৰ ছবিৰ দুটি গীত। সংগীত পৰিচালনা সাজিদ ৱাজিদৰ। প্ৰথমে শুনাবলৈ লৈছোঁ সোনু নিগম, কুণাল গাঞ্জাৱালা আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এটি গীত, গীতিকাৰ সাব্বিৰ আহমেদ।

জীবন আলীর যুগলবন্দী। এই মাহৰ অতিথি অধ্যাপক দম্পতি ডক্টৰ পান্নালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। অনুষ্ঠানটিৰ আগ ধৰিছে সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই। প্ৰযোজন সীমান্ত বাৰ্মাৰ।

0: তেতিয়া
1: শুনিবলৈ পাব অহা 2 আগষ্ট দেওবাৰে নিশা 9:30 বজাত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

শ্রোতাসকল, আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী বিউটি শর্মা বৰুৱাৰ সৈতে। যোৱা খণ্ডত ভূপেন দাৰ সৈতে তেখেতৰ সান্নিধ্যৰ কথা আমি পাতি আছিলোঁ, তোমালৈ মনত পৰে এই গীতটিৰ কথা আমি পাতিছিলোঁ। বাইদেউ, আকৌ এবাৰ আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ।

0: আৰু এটা গীত লিখিলে ভূপেন দাই, সেইটো মই ভূপেন দা ঘৰলৈ গৈ পেলাই মই শিকিছিলোগে, তুমি যোন নে শুন নে শিখা মোৰ এটি নাম যৌৱনৰ স্পৃহা। আচ্ছা, এই গানটো গাওঁতে মই মানে জীৱনত ফিল কৰিছিলো যে গান গাওঁতে মোৰ লাজ লাগিছে, মোক খুব লাজ লাগিছে এই গানটো গাবলৈ। তাৰমানে এনেকুৱা ধৰণৰ গান মই তেতিয়ালৈকে গোৱা নাছিলো। মই তোমালৈ মনত পৰে মন দিলো তোমাক, এনেকুৱা ধৰণৰ গান গাইছো অলপ অলপ অলপ, কিন্তু ইয়াত আছে তুমি যোন নে শুন নে শিখা মোৰ এটি নাম যৌৱনৰে তৃষা, সাগৰৰে পাৰ নিশা তুমি মই বহি আছো তাত। এইটো ভূপেন দাই কয়। আৰু এই যে যৌৱনৰ তৃষাটো মোক ক'বলৈ কওঁতে মানে মোৰ ইমানে লাজ লাগিছে, মোক ক'ব নোৱাৰো, মানে খুব লাজ লাগিছে মোক ক'বলৈ। অন্তৰাটো তেনেকে তেনেকুৱা ধৰণৰ কথা কিছুমান আছে যিটো কাৰণে মোৰ লাজ লাগিছিল গাবলে, মই তেতিয়ালৈকে গোৱা নাছিলো কাৰণে চাগে। কিন্তু গান দুইটা গানেই আমাৰ ডুৱেট হিচাপে ৰেকৰ্ডিং হৈছিল, আৰু সেয়া মোৰ বাবে বহুত ডাঙৰ আশীৰ্বাদ আছিলে। মোক হিয়া ভৰি আশীৰ্বাদ দিলে সেয়া, যাৰ কাৰণে মই পিছতহে অনুভৱ কৰিছো যে মই কি পালো।
1: তেতিয়া আপুনি গাওঁতে লাজ লাগিছিল, কিন্তু এতিয়া বাৰু আপুনি শুনাবলৈ অসুবিধা পাব নেকি?
0: এতিয়াও অকণমান লাজ লাগিব, কিন্তু এতিয়াতো মই অকণমান শুনাব লাগিব, গাব লাগিব চাগে, নহয়নে? ঠিক আছে ইন্দ্ৰজিৎ, মই অকণমান গাই দিছো বাৰু, তুমি গীতটো অকণমান শুনাই দিবাচোন শ্ৰোতাসকলক।
1: ঠিক আছে, আমি শ্ৰোতাসকলক শুনাই দিম, কিন্তু প্ৰথমে আপুনি অলপ যদি গাই দিয়ে ভাল লাগিব।
0: ঠিক আছে, হ'ব বাৰু, মই অকণমান গাই দিছো।

0: আমি আপোনাৰ সুৰীয়া জীৱনৰ বহুখিনি কথা গম পালোঁ, কিন্তু আমি যেতিয়া সামাজিক মাধ্যমত বা আমাৰ আকাশবাণীযোগে ঘোষণা কৰিছিলোঁ যে সাধক সুন্দৰ অনুষ্ঠানটিত আপোনাৰ সৈতে আমি বাৰ্তালাপ কৰিম, তেতিয়া বহুতো শ্ৰোতাই আপোনাৰ এটি গীতৰ কথা লিখিছিল আৰু সেইটো সকলো শ্ৰোতাৰ হৃদয়ত এক বিশেষ ঠাই অধিকাৰ কৰি থকা গীত মা হালধিৰে। সেই গীতটিৰ কথা যদি আমি নাপাতো, শ্ৰোতাসকলেও হয়তো আগ্ৰহেৰে বাট চাই আছে সেই গীতটিৰ বিষয়ে জানিবলৈ। এতিয়া সেই গীতটিৰ বিষয়ে পাতিব বিচাৰিছো বাইদেউ, অলপ কওকচোন।
1: মা হালধিৰে নোৱালে ধোৱালে, আচলতে আমাৰ সকলোৰে এই বিশেষ ক্ষণটো জীৱনৰ
0: হয়
1: ইমানেই মৰমৰ আৰু ইমান গভীৰ স্মৃতি থকা, ক'ব নোৱাৰো এই গীতটি কেনেকুৱাকৈ মানুহে আদৰি ল'লে আৰু ভাল পালে। যিটো গীত গাবৰ বাবে এওঁ মোক মানা কৰিছিলে যে তুমি এই গীতটি গাব নালাগে, তুমি উজনিৰ ছোৱালী, ইয়াতে নামনিৰ কিছুমান লোকসংগীতৰ কাম আছে, সেইখিনি তুমি কেনেকে আনিবা বা কেনেকে কি কৰিবা। তাৰমানে সেইটো সময়ত মোৰ গোৱাৰ ধাৰাটো সঁচাকে বহুত বেলেগ আছিলে। মই ৰোমান্টিক গানবোৰ, লাভ চংবিলাক বা এনেকুৱা ক্লাছিকেল বেছ গানবোৰ এনেকুৱা এনেকুৱাকে গাইছিলো মই, কিন্তু এই গীতটো মোৰ বাবে বেলেগ আছিলে। হয়, কিন্তু কিয়, ঈশ্বৰৰে এটা ইচ্ছা হ'ল, যেতিয়া বিয়া হ'ল আমাৰ, বিয়াৰ পিছতে ছমাহৰ কাৰণে এওঁ যোৰহাটত থাকিব লগা হ'ল। তেওঁ তেতিয়া হিন্দুস্তান ফাৰ্টিলাইজাৰত চাকৰি

0: আৰু তাতে অফিচ আছিলে, তাতে ছমাহ এওঁ থাকিব লাগিব আৰু মই থাকিলোঁ গুৱাহাটীত। তাৰমানে মই বিয়া হৈ গুৱাহাটীলৈ আহিলোঁ, এওঁ গ'ল
1: আপোনাৰ ঠাইলৈ, গ'ল
0: মোৰ ঠাইলৈ গ'ল, আৰু মোৰ মাৰ লগত তেওঁ আছিলে, মোৰ দাদাহঁতো আছিলে তেতিয়া। গতিকে আমাৰ ঘৰখনত আছিল বহুত ঘৰুৱা পৰিৱেশ। ঠিক সেই সময়তে মোৰ এটা জেনেৰেল প্ৰগ্ৰেম মই কৰিবলৈ পাইছিলোঁ গুৱাহাটীত। তেতিয়া ফৰ্মেল মানে ট্ৰান্সফাৰ কিন্তু হোৱা নাছিলে মোৰ ডিব্ৰুগড়ৰ পৰা,
1: তথাপিও আপোনাক
0: মোক জানি পেলাই মানে মাতিছে গাবলৈ। মই গৈ পেলাই মই গাঁৱতে আকৌ মই মাহালতি গানটো গাইছিলোঁ জেনেৰেল প্ৰগ্ৰেমত। তাৰপিছত কি হ'ল, সেইটো কৰাৰ পিছত মোক এটা স্পেচিয়েল প্ৰগ্ৰেম এটা মোৰ বাবে আহিলে, আৰু তেতিয়া আমি নাজানো শিল্পী কম আছিল নে কি হৈছিলে, অলপ সোনকালে সোনকালে প্ৰগ্ৰেম কিন্তু পাইছিলোঁ। তাৰপিছত যেতিয়া স্পেচিয়েল প্ৰগ্ৰেম আহিলে তেতিয়া মই ভাবোঁ মোৰো নিজৰ এই গানটো খুব ভাল লাগিছিল, মা হালধিৰে নোৱাৰিল ধোৱালে। আৰু এওঁ যে মোক কৈছিলে যে তুমি এইটো গীত হেৰি কৰিব নালাগে, অলপ দিগদাৰ পাবা নেকি এনেকৈ পেলাই, তেতিয়া মোৰ নিজৰ এটা প্ৰেম সোমালে গীতটিত আৰু মই ভাবিলোঁ এইটো গীত মই স্পেচিয়েল প্ৰগ্ৰেমত গাওঁ। কিন্তু মই নাজানিছিলোঁ যে স্পেচিয়েল প্ৰগ্ৰেমত গীত বেলেগকৈ ল'ব লাগে বা লাইভৰ পৰা ল'ব নোৱাৰি, এইবিলাক নিয়ম পিছলৈ ওলাইছে। সেই সময়ত কিন্তু মোক কোনো বাধা দিয়া নাছিলে যে এইটো জেনেৰেল প্ৰগ্ৰেমত গোৱা গীত গা, কিন্তু মোক কৈছিলহে যে এইটো গীত মানুহে জেনেৰেল প্ৰগ্ৰেমতে বহুত বিচাৰিছে, আৰু জেনেৰেল প্ৰগ্ৰেম খুব বেছি আমি কৰি অহাৰ পিছত আৰু এবাৰেই ব্ৰডকাষ্ট হয়, তাৰপিছত সেইখিনি গান নাথাকে বোধ কৰোঁ। গতিকে মই এইটো স্পেচিয়েলত আকৌ কৰিলোঁ, তেতিয়া মই এওঁক খবৰেই নিদিলোঁ, আকৌ মানা কৰিবতো মোক সেইটো গাব নালাগে বুলি।
1: আপুনি তেওঁক গম নোপোৱাকৈ গালে?
0: মই গাই দিলোঁ, গম নোপোৱাকৈ গাই দিলোঁ মই। তাৰপিছত মোৰ যেতিয়া আৰু এই প্ৰগ্ৰামটোৰ প্ৰডাকশ্যনটো আছিলে হেমেন হাজৰিকা দাদাৰ, শ্ৰদ্ধাৰে সৰিছোঁ দেই, বহুত শ্ৰদ্ধা জনাইছোঁ হেমেন ডাকাজীক। আৰু তেখেতে ৰেকৰ্ডিং কৰিছিলে গানটো, ইয়াৰ লগতে কঁকালত গাগৰি গানটোও হৈছিলে। আৰু এনেকৈ গান মানে ঠিক মা হালতিৰ তেওঁ বিশ্বাস নাছিলে মোৰ ওপৰত আচলতে ইমান।
1: কিন্তু যেতিয়া আপুনি বাণীবন্ধন কৰিলে তেখেতেতো নিশ্চয় গম পালে যে আপুনি গীতটি বাণীবন্ধন কৰিলে, তাৰ পিছত শুনি তেখেতৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল?
0: মই মানে প্ৰতিক্ৰিয়াটো মানে মাহঁতে কৈছে যে অসম্ভৱ ভাল লগা গান, কাৰণ যোৰহাটত আছেতো মই নক'লোৱে, মই কৈছোঁ যে এনেকৈ প্ৰগ্ৰামটো আজি ব্ৰডকাষ্ট হ'ব, মাহঁতে শুনিছে সেই ডাঙৰ ৰেডিঅ'টোত, বৰ ধুনীয়াকৈ আহে তাত গীতবোৰ, আৰু এওঁ শুনিছে, এওঁ শুনি পেলাইতো তেতিয়া অবাক হৈছে, তেতিয়া মাহঁতক কৈছে যে এইটো এনেকুৱা হৈছিলে, কিন্তু খুব ভাল পাইছে এওঁ, খুব এপ্ৰিচিয়েট কৰিছে, কাৰণ এওঁৰ থ্ৰয়িংবোৰ সম্পূৰ্ণ বেলেগ আছিলে। মই এওঁৰ পৰা গীত গাবলৈ মই এওঁৰ পৰা বহুতখিনি শিকিছোঁ, মই এতিয়াও তোমাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, য'ত আছা তুমি মোক এনেকেই আশীৰ্বাদ কৰি থাকা, সদায় মোক তোমাৰ আশীৰ্বাদ লাগে। আৰু এওঁ মানে মোক বহুত থ্ৰয়িংবোৰ শিকাইছিলে, অসমীয়া গীত, অসমীয়া থাচৰ গীত গাবলৈ থ্ৰয়িংবোৰ এওঁ মোক বহুত শিকাইছিল। আৰু মই খুব, মই কৈছোঁ নহয় তোমাক যে মই টেপ ৰেকৰ্ডাৰ আছিলোঁ এটা, মই খুব লৈছিলোঁ আৰু মই অন্তৰৰে লওঁ বস্তুবোৰ, সেইকাৰণে এই গীতটি মানুহৰ অন্তৰত গৈ সোমালগৈ আৰু ময়ো সোমালোগৈ গৈ, যিটো গীতে এতিয়ালৈকে এৰা দিয়া নাই মোক, য'তেই যাম মই সেই গীতটো মই গাবই লাগিব।
1: হয়, এই গীতটি বাণীবন্ধনৰ সময় যদি আমি চাবলৈ যাওঁ, কিমান চনত প্রথম বাণীবন্ধন হৈছিল বাইদেউ?
0: 76 চনত ডিসেম্বর মাহত, 1 ডিসেম্বৰত আমাৰ বিয়া হৈছিল, তাৰপৰা তুমি ছমাহ সময় ধৰা এওঁ নাছিলে,
1: গতিকে চাবলৈ গলে প্ৰায় 44 বছৰ হৈছে গীতটিৰ।
0: হয় হয়,
1: আৰু 44 বছৰৰ পাছত গীতটি এবাৰ আকৌ যদি আপুনি গায়
0: হয়
1: ভাল লাগিব, আমি সকলোৱে শুনিম, কাৰণ আপোনাৰ সুৰীয়া কণ্ঠ এতিয়াও একেই আছে সকলোৱে কৈছে, গতিকে আপুনি এবাৰ গাই শুনাব লাগিব বাইদেউ।
0: বহুত ধন্যবাদ, মই কি দিম, মই আশীৰ্বাদবোৰ পাই আছো যে, মৰম পাই আছো, আশীষ পাই আছো, সেইবিলাকে মোক ষ্ট্ৰং কৰি ৰাখিছে গীত গাবৰ বাবে, বহুত ধন্যবাদ জনাইছো। সেইবাবে এই বিশেষ গীতটি শ্ৰোতাসকলে ভাল পাই আদৰ কৰি পেলাই লোৱা বাবে এই গীতটি মই বহুত বছৰৰ পিছত আকৌ বেলেগ ধৰণেৰে মই গাইছো, বাণীবন্ধন কৰিছো, শাস্ত্ৰীয় সংগীতত বেছিকৈ ঢালিছো, আৰু সেই গীতটিকে হিন্দী আৰু বেংগলীটো কৰিছোঁ। ক'ৰবাত হয়তো বিচাৰি পাব শ্ৰোতাসকলে কেতিয়াবা, বা তোমালোকে যদি ৰেডিঅ'ৰ পৰাও যদি ব্ৰডকাষ্ট কৰা তেতিয়াও শুনা পাব, আৰু সেই আশীৰ্বাদৰ বাবেহে ইমানখিনি হৈছে। আৰু বেলেগ মানুহেও সেই যিখিনি গীত বেংগলীত গাইছোঁ বা হিন্দীত গাইছোঁ তেখেতসকলেও খুব আদৰি লৈছে, মই মিনিংটো কৈ দিলে সোমাই পৰে, চবেই একেই কথা নহয়,
1: চবৰে
0: একেই অনুভৱখিনি, একেই সকলো মানুহৰ সকলো ঠাইতে অনুভৱবোৰ একে, গতিকে সেইকাৰণে এইটো মোৰ বাবে আশীৰ্বাদ এটা। মই অকণমান গাই দিছোঁ বাৰু আজি।

0: মা হালধি গীতটিৰ কথা জানিলোঁ। টুপ টুপ ৰভাতলি, আমি যেতিয়া অনুষ্ঠান প্ৰচাৰ কৰোঁ, অনুৰোধৰ গীতৰ অনুষ্ঠান প্ৰচাৰ কৰোঁ, এই গীতটি বহুতো শ্ৰোতাই অনুৰোধ কৰে, টুপ টুপ ৰভাতলি। এই গীতটিৰ বিষয়েও যদি আজি অলপ কয়, আপোনাৰ সুৰীয়া যাত্ৰাৰ ভাল লগা কিছু কথা শ্ৰোতাসকলে যিদৰে গম পাই আছিল আৰু কিছু কথা গম পাব, কওকচোন গীতটিৰ বিষয়ে বাইদেউ।
1: হয়, টুপ টুপ ৰভাতলিত পুৱাৰ নিয়ৰ্ষৰে এই গীতটি গাওঁতে মই আছিলোগৈ মোৰ মাৰ ঘৰত, তেতিয়া যোৰহাটত আছিলোগৈ, আৰু এওঁ আছিলে গুৱাহাটীত। আৰু যোৰহাটত থাকোঁতে ডিব্ৰুগড়ৰ খবৰ পাইছিল নে মই খবৰ দিছিলোঁ মনত নাই, কিন্তু মই এটা বিশেষ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ পাইছিলোঁ আৰু তাৰ বাবে মই এওঁক জনাইছিলোঁ যে মোক গান লাগে। তেতিয়া এওঁ কি কৰিছিলে, সেই সময়ত মানুহৰ হাতত

0: বাছত অহা বা হেৰিত অহা এনেকৈ কোনোবা মানুহৰ হাতত কেছেটত গান ৰেকৰ্ড কৰি পঠোৱাৰ এটা সুবিধা আছে, তাৰ বাহিৰে অন্য সুবিধা নাছিলে। গতিকে এওঁ টুপ টুপ ৰভা তুলি গীতটো লিখি নিজে সুৰ কৰি বনাই তাতে গাই পঠাই দিছিলে মোলৈ যোৰহাটলৈ। আৰু তেতিয়া মোৰ অলৰেডি মোৰ ল'ৰা জন্ম হৈছে, তাৰ বোধ কৰোঁ দুবছৰ হ'বলৈ অলপ বাকী বা ডেৰ বছৰ এনেকুৱা বয়স। গতিকে টুপ টুপ ৰভাতলিৰ গীতটো মই কেছেটৰ পৰা উঠাইছোঁ আৰু মই তেওঁক কৈছোঁ যে মই উশাহ ক'ত ল'ম, গীতটো এনেধৰণে সুৰ কৰিছে, ৰূপক তালত আছে আৰু গাওঁতে মানে উশাহ ল'বলৈ জেগাই নাই। সেই তেতিয়া সেই ধাৰাৰ গান মোৰ গাবলৈ যথেষ্টখিনি মই কষ্ট কৰিব লগা হৈছিল, সেই বস্তুখিনি মোৰ মনত আছে। যা হওক বাৰু, মই কেছেটৰ পৰা গীতটো উঠালোঁ আৰু মই ঘৰৰ মোৰ ভাগিন এটাৰ লগত মই ডিব্ৰুগড় গ'লোঁ। মই বাবাক লগত লৈ গৈছোঁ, মোৰ ল'ৰাটোৰ কথা মই কৈছোঁ, সৰু যে বহুত থৈ যোৱা নাই, মই লৈ গৈছোঁ লগত। আৰু মই তাতে হীৰেণ দাহঁতক কৈছোঁ যে মই ল'ৰাটো আনিছোঁ, কিন্তু একো নহয়, মই ইয়াতে ভিতৰত শুৱাই থৈ দিম ষ্টুডিঅ'তে, সি শুই থাকিব, একো প্ৰব্লেম নকৰে। গীত ৰেকৰ্ডিং হৈ থাকোঁতে টুপটো প্ৰভাতলী গীতটো যেতিয়া ডিব্ৰুগড় ষ্টেচনত ৰেকৰ্ডিং হৈ আছে, সেই ৰেকৰ্ডিঙৰ সময়ত মই বাবাক মই বহি থকা যিখন গাড়ী পৰা থাকে আমি বহোঁ যে গীত গাবলৈ ৰেডিঅ' ষ্টেচনত, মোৰ পিছতে তাক শুৱাই থৈছোঁ মই, তাৰ বহুত টোপনি। আৰু মই সেই গীতটো বাণীবন্ধন কৰিছোঁ আৰু তুমিতো জানাই বহুত সময় আমাক নালাগে গীত বাণীবন্ধন কৰোঁতে ৰেডিঅ' ষ্টেচনবিলাকত, বিশেষকৈ বহু আন্তৰিকতাৰে বহুত সোনকালেই হৈ গৈছিল আৰু বহুত ইনষ্ট্ৰুমেণ্টো নাছিলে তেতিয়া, খুব কম, তিনিটা চাৰিটা এনেকুৱা। গীত ৰেকৰ্ডিং মোৰ হৈ গ'ল আৰু বাবা শুই আছে,
1: একো অসুবিধা দিয়া নাই আপোনাক?
0: একো অসুবিধা দিয়া নাছিলে, কিন্তু এটা কাণ্ড কৰিলে সি, মানে মই তেতিয়া মানে এতিয়া মই ফিল কৰিছো যে সেই সময়তো যদি ডাইপাৰ থাকিলহেঁতেন,
1: বুজি পাইছো বাইদেউ,
0: সেই সময়ত তেনেকুৱা নাছিলেতো, ডাইপাৰটো নাছিলে, আমি চিলাই কৰি দিয়া নেপকিন বিলাকে আমি ইউজ কৰিছিলো, গতিকে সেইটো অকণ হৈছিলে, কিন্তু চবেই হাঁহিছিলে যে একো এইটো কাৰণে মানে ডিষ্টাৰ্ব একো হ'ব নালাগে। কিন্তু যা হওক, এই যে মই আন্তৰিকতাখিনিৰ কথা কৈছো, মই তেনেকে এটা গীত শিকি গুৱাহাটীৰ পৰা কেছেটত পঠাইছে, তাতে শিকি গাই ইমান অকমানি কেছু এটা লৈ গৈছো ৰেডিঅ' ষ্টেচনত গাইছো মই, আৰু এই গীতটিয়ে যে মানুহৰ অন্তৰ চুই ইমানখিনি কথা অন্তৰে ক'ব মই কেতিয়াও ভবা নাছিলো।
1: সঁচাকৈ সেই গীতটিয়ে সকলোৰে অন্তৰ জয় কৰিছিল, ইমান ভাল লগা এটি গীত, আৰু তাত আপোনাৰ কণমানিটো কাষত শুই থাকি আপোনাক একো অসুবিধাত নেপেলোৱাকৈ ইমান ধুনীয়াকৈ বাণীবন্ধন হৈছিল।
0: হয় হয়, এইবোৰ কথাই অলপ খুব আবেগিক কৰে আচলতে।
1: হয়, গীতটি অলপ শুনি লওঁ, ভাল লগা মুহূৰ্তৰ কথাখিনি আমি গম পালো, গীতটি শুনি লওঁ অলপ।
0: হয়, মই অকণমান গাই দিছো, মোৰ বৰ প্ৰিয় গীত।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সপ্তম তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো চেমনীয়াৰ চোৰা।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ

0: তোমালোক সকলোৱে কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ প্ৰথমে শুনোৱাহা এটি কথিকা, অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছে অসমীয়া শব্দকোষৰ প্ৰণেতা আৰু লেখক হোমন্ত চলিহাই। আহাচোন শুনো।
1: মৰমৰ চেমনীয়া ভাই ভনীহঁত, আজি তোমালোকক অসমীয়া ভাষাটো লিখোঁতে আৰু কওঁতে সাধাৰণতে হৈ থকা কিছুমান ভুলৰ বিষয়ে ক'ম, লগতে এই ভুলবোৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰো কিছুমান উপায় তোমালোকক দিম বুলি ভাবিছোঁ। আপোন ভাষাটো শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকাটো প্ৰতিজন ব্যক্তিৰে এটা পবিত্ৰ কৰ্তব্য। নহ'লে নিজ ভাষাটোক মাতৃভাষাৰূপে শ্ৰদ্ধা ভক্তি কৰাৰে একো অৰ্থ নাথাকে, নহয় জানো? পিছে নিজেই কম সময়ৰ ভিতৰতে তোমালোকক আটাইবোৰ কথা খৰচি মাৰি কোৱাটো সম্ভৱ নহ'ব। আজি মই কেৱল বাটটোহে দেখুৱাই দিম, সেই বাটেৰে আগবাঢ়িলে তোমালোকে নিজে নিজেই লক্ষ্যত উপনীত হ'ব পাৰিবাহঁক। আমাৰ এই সমূহীয়া লক্ষ্যটোনো কি? অসমীয়া ভাষাটো নিৰ্ভুলভাৱে কোৱা আৰু লিখাৰ জ্ঞান বা সামৰ্থ্য আহৰণ কৰা। এতিয়া আচল কথাখিনি তোমালোকে মন দি শুনিবাহঁক দেই। প্ৰতিটো উন্নত ভাষাৰে লিখিত আৰু কথ্যৰূপ দুটা নিৰূপণ কৰি দিয়া তিনিখন আধাৰস্বৰূপ কিতাপ থাকে। এই কিতাপ তিনিখন হ'ল এক ব্যাকৰণ, দুই অভিধান আৰু তিনি ব্যৱহাৰ বিধি। মই এইমাত্ৰ কোৱা কিতাপ তিনিখন তোমালোকে সদায় হাততে পোৱাকৈ ৰাখিবা, আৰু যেতিয়াই ভাষাৰ বিষয়ত তোমালোকৰ মনত কিবা সন্দেহ উপস্থিত হয় তেতিয়াই এই কিতাপ তিনিখনৰ পাত লুটিওৱাৰ অভ্যাস কৰিবাহঁক। তোমালোকৰ পাঠ্যপুথিবোৰৰ ভিতৰত ব্যাকৰণ পুথি একোখন নিশ্চয় আছেই। যদি অসমীয়া অভিধান আৰু ব্যৱহাৰ বিধি নামৰ কিতাপখন তোমালোকৰ ঘৰত নাই, তেন্তে তেনে দুখন কিতাপ গোটাই দিবলৈ ঘৰৰ জ্যেষ্ঠজনক ক'বা। মনত ৰাখিবা, ভাষাটো শুদ্ধকৈ শিকিবৰ বাবে মই কোৱা তিনিখন কিতাপৰ প্ৰতিখনেই আন দুখনৰ পৰিপূৰক, অৰ্থাৎ এখনত যিবোৰ কথা থাকে সেইবোৰ আন দুখনত নাথাকে। কথাটো অলপ বহলাই কওঁ ৰ'বা। কোনো এটা ভাষাৰ বাক্যৰ গঠন আৰু অন্যান্য নিয়মবোৰ যিখন কিতাপত একেলগ কৰি ৰখা হয় সেইখন কিতাপৰ নামেই হ'ল ব্যাকৰণ। অসমীয়া ভাষাত এতিয়ালৈকে বহুকেইগৰাকী বিশিষ্ট ভাষাবিদ আৰু পণ্ডিতে ব্যাকৰণ ৰচনা কৰিছে। ব্যাকৰণৰ বহুতো শ্ৰেণীবিভাগ আছে। তোমালোকৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়াশলীয়া শ্ৰেণীৰ ব্যাকৰণ এখন হ'লেই হ'ব। আমি তোমালোকৰ বয়সৰ ছাত্ৰ হৈ থাকোঁতে আমাক সত্যনাথ বৰাদেৱৰ বহল ব্যাকৰণখন পঢ়িবলৈ দিছিল। সেইখন ব্যাকৰণ পুথিকে তোমালোকে যদি আজিও পঢ়া হওক, তেনেহ'লে তাৰ ফলত তোমালোকৰ ভাষা জ্ঞান নিঃসন্দেহে বাঢ়িব। বহল ব্যাকৰণত নত্যবিধি আৰু সত্যবিধি বৰ সুন্দৰকৈ ফঁহিয়াই দেখুৱাইছে। কিছুমান শব্দত স্বাভাৱিকৰূপেই মূৰ্ধন্য ণৰ ব্যৱহাৰ হয়। এই শব্দবোৰ গোটাই এটা পদ্য ৰূপত এই ব্যাকৰণখনিত দিয়া আছে। একেদৰে যিবোৰ শব্দত স্বভাৱতে মূৰ্ধন্য শ বহে, সেইবোৰ শব্দলৈও ৰচনা কৰা আন এটা পদ্য এই ব্যাকৰণখনৰ সত্যবিধি অধ্যায়ত তোমালোকে পাবা। মুঠতে নত্যবিধি আৰু সত্যবিধি অধ্যায় দুটা খৰচি মাৰি পঢ়িলে মূৰ্ধন্য ণ আৰু মূৰ্ধন্য শৰ ব্যৱহাৰ তোমালোকৰ কেতিয়াও ভুল হোৱাৰ ভয় নাথাকিব। অসমীয়া ব্যাকৰণৰ আন এটা খুব আৱশ্যকীয় অধ্যায় হৈছে ধাতুৰূপ। আমাৰ ভাষাত কিমান প্ৰকাৰৰ ধাতু আৰু ধাতুৰূপ আছে সেই কথা ব্যাকৰণ এখন মেলি ল'লেই তোমালোকৰ সন্মুখত ফটফটীয়া হৈ পৰিব। এইখিনিতে বহুতো মানুহে ঘনাই কৰা ধাতুৰূপ সম্বন্ধীয় ভুল এটাৰ কথা উনুকিয়াই থওঁ। মই নহয় আৰু তুমি নহয় কথা দুষাৰ আচলতে অশুদ্ধ হ'ব লাগে। মই নহওঁ, তুমি নোহোৱা আৰু লগতে তেওঁ নহয়। একেদৰে আজিকালি সৰহভাগ মানুহে ব্যাকৰণত বানি থোৱা ধাতুৰূপৰ নিয়ম উলংঘা কৰি নটা ধাতুৰূপত চন্দ্ৰবিন্দু বহুৱাবলৈ এৰি দিছে। এই নটা ধাতুৰূপ হৈছে খাওঁ, খাইছোঁ, খালোঁ, খাইছিলোঁ, খোৱা, খাইছা, খালা, খাইছিলা আৰু খাওঁতে। কিন্তু য'ত চন্দ্ৰবিন্দু নালাগে তাত আকৌ বহুতে চন্দ্ৰবিন্দুটো বহুৱাই চাওঁক, খাওঁক আদি লিখে। তোমালোকে কিন্তু ব্যাকৰণৰ নিয়ম অনুযায়ীহে চন্দ্ৰবিন্দুটো ব্যৱহাৰ কৰিবাহঁক দেই। অসমীয়া ব্যাকৰণৰ আন এটা অতি দৰকাৰী বিষয় হৈছে প্ৰধান্যয়। কোনো এটা বাক্যত লিখা শব্দবোৰৰ কোনটো বিশেষ্য, কোনটো বিশেষণ, কোনটো ক্ৰিয়া, সেই কথা ব্যাকৰণেই তোমালোকক বুজাই দিবা। তাতো নুবুজিলে বিদ্যালয়ত শিক্ষাগুৰুসকলৰ নতুবা ঘৰত জ্যেষ্ঠসকলৰ সহায় ল'লেই ব্যাকরণ।

টান যেন লগা কথাবোৰ সোনকালেই তোমালোকৰ বাবে সহজ হৈ পৰিব। এতিয়া আহোঁ অভিধানৰ কথালৈ। অভিধান হৈছে এনে এখন গ্ৰন্থ য'ত একোটা ভাষাৰ প্ৰায় সকলো শব্দ সেই ভাষাৰ বৰ্ণক্ৰমত সজাই সেইবোৰৰ অৰ্থ আৰু অন্যান্য তথ্য দিয়া থাকে। তোমালোকৰ যেতিয়াই কোনো এটা শব্দৰ আখৰ জোটনি অথবা বানান সম্বন্ধে খোকোজা লাগিব, তেতিয়াই অভিধানৰ পাতলুটিয়াই বৰ্ণক্ৰম অনুসৰি সেই শব্দটো বিচাৰি উলিয়াবলৈ যত্ন কৰিবা দেই। পিছে এইখিনিতে এটা কথা কৈ থওঁ। কথাটো হ'ল, ইংৰাজী অভিধান এখনত সেই ভাষাৰ কোনো এটা শব্দ বিচাৰি উলিওৱাটো যিমান সহজ, অসমীয়া ভাষাৰ বেলিকা কথাটো সিমান সহজ নহয়। তাৰ কাৰণ ইংৰাজী বৰ্ণমালাত আখৰৰ সংখ্যা মুঠেই 26টা, কিন্তু অসমীয়াত যুক্তাক্ষৰ সমন্বিতে মুঠ আখৰৰ সংখ্যা কিমান জানানে? 400ৰো বেছি। সেইকাৰণে কৈছোঁ, অসমীয়া শব্দ একতাৰ বৰ্ণক্ৰম নিৰ্ণয় কৰা ইংৰাজীৰ তুলনাত বহুগুণে জটিল। পিছে আমাৰ কথা এষাৰ আছে নহয়, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ, অৰ্থাৎ চেষ্টাৰ অসাধ্য একো নাই। প্ৰথম অৱস্থাত একোটা শব্দ অভিধানত বিচাৰি উলিয়াবলৈ টান পালেই চেষ্টা এৰি নিদিবা। গুৰুজনৰ সহায় লৈ এবাৰ অসমীয়া বৰ্ণক্ৰমটো আয়ত্ত কৰিব পাৰিলে বাকীখিনি সহজ হৈ পৰিব। তেতিয়া কোনোবা এটা শব্দত প্ৰথম স বহিবনে দ্বিতীয় স বহিব, নাইবা দন্ত্যত বহিবনে মূৰ্ধন্যত বহিব, সেইবোৰ কথা তেনেই পানী যেন লাগি যাব তোমালোকৰ। অভিধান ব্যৱহাৰ কৰিব নজনা মানুহবোৰে সদায় কৰি থকা বানানৰ ভুলবোৰ তোমালোকৰ চকুত অতি সহজে ধৰা পৰি গ'লে তোমালোকৰ মনত কিমান যে ফূৰ্তি লাগিব নহয়নে? আনে শ্ৰেণী মানে শ্ৰেণীত দন্ত্যনত হঁচৰিকাৰ নিদি দন্ত্যনত দীঘৰিকাৰ দিয়া দেখিলে আৰু ভুল শব্দটোত ভত হঁচৰিকাৰৰ ঠাইত ভত দীঘৰিকাৰ দি লিখিলে, তোমালোকেই শুধৰাই দিব পাৰিবা। হওক, এটা ভাষাৰ ব্যাকৰণ আৰু অভিধানৰ পাছতে ব্যৱহাৰ বিধিও এখন বৰ লাগতিয়াল কিতাপ। এটা উদাহৰণ দিলেই তোমালোকৰ বাবে কথাটো পৰিষ্কাৰ হৈ পৰিব। আমাৰ অসমীয়া ভাষাত বহুতো পশু পক্ষীৰ মাত বুজোৱা অনেক শব্দ আছে, যেনে গৰুৱে কি কৰে হেম্বেলিয়াই, কুকুৰে ভুকে, কাউৰীয়ে ৰমলিয়াই, মহে তেতাই, ফেঁচাই কুৰুলিয়াই। পিছে এইবোৰ খবৰ তোমালোকে ব্যাকৰণতো নোপোৱা আৰু অভিধানেও এইবোৰৰ সম্ভেদ আমাক পোনপটীয়াকৈ নিদিয়ে। এনে বহুতো তথ্য আমাক দিব পাৰে একমাত্ৰ ব্যৱহাৰ বিধি নামৰ গ্ৰন্থই। অসমীয়া ভাষাৰ উচ্চাৰণ সম্পৰ্কেও আমি বহুত কথা আলোচনা কৰিবলগীয়া আছেই। মই প্ৰথমতেই শব্দবিলাকৰ চৰান্ত আৰু ব্যঞ্জনান্ত সম্পৰ্কত আমাৰ বহুত খেলি মেলি হয়। গতিকে কোনটো শব্দ চৰান্ত উচ্চাৰণ হ'ব, কোনটো ব্যঞ্জনান্ত উচ্চাৰণ হ'ব, সেই সম্পৰ্কেও আমি আলোচনা কৰিম। এতিয়া এটা কথা মন কৰিবা, শব্দবিলাক যেতিয়া আমি সমাসবদ্ধ হোৱাৰ আগতে, তাৰমানে দুটা শব্দ যোগ কৰি এটা শব্দ তৈয়াৰ কৰাৰ আগতে গাইগুটীয়াকৈ থাকে, তেতিয়া শব্দবিলাক ব্যঞ্জনান্ত ৰূপত আমি উচ্চাৰণ কৰোঁ। যেনে দেশ, ধন, দেহ, ক্ৰম, এইধৰণৰ আৰু বহুত শব্দ আছে। কিন্তু যেতিয়া এইবিলাক সমাসত অন্য এটা শব্দৰ লগত যুক্ত হৈ পৰে, তেতিয়া সেইবিলাক শব্দ চৰান্ত হয়। যেনে দেশ আৰু ভক্ত, কিন্তু যেতিয়া একেলগ হ'ব তেতিয়া আমি দেশভক্ত বুলি নকওঁ, তেতিয়া কি ক'ম? দেশভক্ত। ধন আৰু বান, লগ লাগি ধনবান হ'ব শব্দটো, ধনবান বুলি আমি নকওঁ। এতিয়া কিছুমান শব্দ আকৌ আমি গাইগুটীয়াকৈ আমি মনত ৰাখিব লাগিব। দুজোপা গছৰ নাম হ'ল আম আৰু চাম, দুয়োটাই ব্যঞ্জনান্ত। যেতিয়া আম শব্দটো গুৰি শব্দৰ লগ লাগি আমগুৰি শব্দটোৰ সৃষ্টি হ'ব, তাত কিন্তু এইটো আমি আমগুৰি বুলি নকওঁ আৰু, তেতিয়া সেইটো আমগুৰিয়ে হৈ থাকিব। কিন্তু তাৰ বিপৰীতে চাম শব্দটোত যেতিয়া গুৰি শব্দটো যোগ হৈ ঠাইটুকুৰাৰ নাম হ'ব, সেইটো আকৌ আমি চামগুৰি বুলি ক'লে ভুল হ'ব, সেইটো কি হ'ব? চামগুৰি। তেনেকৈ একেজন মানুহৰ নামটো কেতিয়াবা আমি প্ৰসংগক্ৰমে বেলেগ বেলেগ ধৰণে আমি উচ্চাৰণ কৰোঁ। এজন মানুহৰ নাম হেম বৰুৱা, সেই কেতিয়াবা একেটা নামকে দেখিবা যে অন্য ঠাইত আমি হেম বুলি উচ্চাৰণ কৰিছোঁ, তেতিয়া আমি হেম বুলি নামাতো, ঐ হেম এইপিনে আহচোন, একেটা শব্দ কিন্তু। গতিকে প্ৰসংগভেদে শব্দবিলাকৰ উচ্চাৰণ কেতিয়াবা চৰান্ত হয়, কেতিয়াবা ব্যঞ্জনান্ত হয়। আৰু এটা নিয়ম আছে, যেতিয়া হস্ত তটো থাকে, হস্ত তৰ পাছত বহা দন্ত্য শটো সদায় স হিচাপে অসমীয়াত উচ্চাৰণ হয়। যেনে উৎসৱ, আমি উৎসৱ বুলি নকওঁ, উৎসৱ কওঁ। তেনেকৈ চিকিৎসা নকওঁ, চিকিৎসা বুলি কওঁ। তেনেকৈ উৎস শব্দটো মানে চোৰ্চ, তাতো হস্ত ত আছে, দন্ত্য স আছে, গতিকে সেইটো আমি উৎস বুলিহে আমি উচ্চাৰণ কৰিব লাগে। কোনো কোনোৱে উৎস বুলি কয় কিন্তু কথাটো শুদ্ধ নহয়। গতিকে এইটো কথা সদায় মনত ৰাখিবা, যেতিয়া হস্ত তৰ পাছত যেতিয়া দন্ত্য সটো বহিব, তাৰ উচ্চাৰণটো চ।

0: হিচাপে উচ্চাৰিত হওঁ। এইখিনিতে মই তোমালোকক এটা পৰামৰ্শ দিওঁ, তোমালোকে পাঠবিলাক ফুটাই পঢ়িবলৈ যত্ন কৰিবা। পাঠবিলাক ফুটাই পঢ়িলে আচলতে উচ্চাৰণৰ ভুলবিলাক আমাৰ নিজৰ কাণত পৰে, তেতিয়া আমাৰ এটা সজাগতা আহে, সচেতনতা আহে। সেইটোৰ অভাৱত আজিকালি বহুত ভুল হোৱা আমি দেখিবলৈ পাওঁ। বহুত ডাঙৰ ডাঙৰ মানুহেও কেতিয়াবা শব্দটো উচ্চাৰণ হ'ব লাগে ক্ৰম বিকাশ, কিন্তু কয় ক্ৰম বিকাশ বুলি, ক্ৰম বিকাশটো ভুল। শব্দটো হ'ব লাগে লোকসেৱা, এনেই আমি লোক বুলি কওঁ, কিন্তু সেৱাটো যেতিয়া লগত যুক্ত হ'ব তেতিয়া শব্দটো উচ্চাৰণ হ'ব লোকসেৱা, লোকসেৱা বুলি ক'লে বস্তুটো ভুল হ'ব। তেনেকৈ পথিকৃত, শব্দটো হ'ব লাগে পথিকৃত, শেষত হসন্তত আছে, কিন্তু বহুতে উচ্চাৰণ কৰা আমি শুনিবলৈ পাওঁ পথিকৃত বুলি, গতিকে সেইটো এটা ডাঙৰ ভুল। এতিয়া এটা শব্দ সঘনাই ভুলকৈ উচ্চাৰণ কৰা মই শুনিবলৈ পাওঁ, সেইটো হৈছে প্ৰতঃ প্ৰতঃ। আচলতে তাত এই বিসৰ্গ ধ্বনিটো তাত নাই, এইটো শব্দ উচ্চাৰণ হ'ব লাগে ওতঃপ্ৰত বুলি, ওতঃপ্ৰত। গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা। চেমনীয়া ভাই ভনীহঁত, এইখিনিতে এটা কথা মন কৰাচোন, ইংৰাজী শব্দ এটা যদি পৃথিৱীৰ কোনোবা এঠাইত কোনোবা এজন ব্যক্তিয়ে অভিধানত নথকা ৰূপ এটাত যদি লিখে, এতিয়া কলেজ শব্দটোৱে ধৰা, চি অ' এল এল ই জি ই হ'ব লাগে, এইটো যদি চি অ' এল এল এ জি ই যদি কোনোবাই লিখে, পৃথিৱীৰ কোনোবা ঠাইত এইটো বস্তু শুদ্ধভাৱে গৃহীত হ'বনে, কোনোবাই গ্ৰহণ কৰিবনে, এইটো শুদ্ধ বুলি কেতিয়াও নকৰে। কিন্তু আমাৰ অসমীয়াত যদি শ্ৰেণী শব্দটো যদি কোনোবাই দীৰ্ঘিকাৰ দিয়ে, সেইটো চলি যায়, মানুহে সেইটো ভুল বুলি নধৰে। গতিকে আমাৰ মূল নীতিটো হ'ব লাগে যে আমি সদায় ব্যাকৰণ আৰু অভিধানক আমি সন্মান কৰিব লাগে, অভিধান আৰু ব্যাকৰণৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব লাগে, অভিধান আৰু ব্যাকৰণৰ নিয়মবিলাক আমি কেতিয়াও লংঘন কৰিব নালাগে। মাতৃভাষাৰ যদি আমি পবিত্ৰতাটো ৰক্ষা কৰিবলৈ হয়, ইয়াৰ শুদ্ধতাৰ প্ৰতি আমি সদায় সজাগ দৃষ্টি ৰাখিব লাগিব, আৰু অভিধান ব্যাকৰণ অনুযায়ী আমি ভাষাটো ব্যৱহাৰ কৰিবৰ কাৰণে সদায় প্ৰস্তুত থাকিব লাগিব। আমি পাছত যেতিয়া তোমালোকক আকৌ এবাৰ লগ পাম, তেতিয়া এইখিনি কথা আমি বিস্তাৰিতভাৱে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ।
1: ভাইটি ভণ্টিহঁত, চোৰাত ইমান পৰে অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ, এই শীৰ্ষক কথিকাটি শুনিলা। তোমালোকলৈ বুলি লিখি পঠিয়াইছিল অসমীয়া শব্দকোষৰ প্ৰণেতা তথা লেখক সুমন্ত চলিহাই। চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি আধুনিক গীত, পৰিৱেশন কৰিবলৈ লৈছে চন্দ্ৰাৱলী পাঠক, বিশাখা গগৈ আৰু নন্দিনী গোস্বামীয়ে।

ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লীনা বৰা, ট্ৰান্সমিটাৰত ধীৰাজ বৈশ্য, নিখিল শৰ্মা আৰু আনোৱাৰ আলী, নিয়ন্ত্ৰণ কক্ষত অজয় আনন্দ আৰু ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰান্সমিটাৰত পপী শৰ্মা আৰু ষ্টুডিঅ'ত মই বৰষা কলিতা।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে 2,117,85,00,000 টকা আগতীয়াকৈ মুকলি কৰি দিছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ৰাজ্য চৰকাৰে বানৰ ফলত খেতিৰ সময় পাৰ হৈ যোৱাৰ বাবে ধান খেতি কৰিব নোৱাৰা খেতিয়কসকলক আগৰ, নাৰিকল, কঁঠাল, ডাঙৰ বগৰীৰ পুলি প্ৰদানৰ লগতে তিল, মাটি দাইল, মচুৰ দাইল, মগু দাইলৰ খেতি কৰাৰ সুবিধা কৰি দিব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰিছে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়া অহা 16 আগষ্টত সামৰণি পৰিব। চলিত বৰ্ষৰ অধ্যাপক তাবুৰাম টাইড সোঁৱৰণী বঁটা 4গৰাকী বিশিষ্ট লোকলৈ আগবঢ়োৱা হয়। লাভলীনা বৰগোহাঁয়ে কমনৱেলথ গেমছৰ মহিলাৰ বক্সিং শাখাত ৰূপৰ পদক অৰ্জন কৰি অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক অৰ্জন কৰা দেশৰ 6ষ্ঠগৰাকী

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে নাথালা।

0: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ভাল দিন বেয়া দিন। ৰচনা কৌস্তুভমণি শইকীয়া, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ভাল দিন বেয়া দিন।
1: হাসতে গাতে যাহা সে গুজর দুনিয়া খুবই পরুয়া না কর, হাসতে যাহা সে গুজর।
2: এরা শুনিছানে, ৰামালক ভাত দিবলৈ কোৱাচোন, মোৰ যাবৰ হৈছে। দেৰিয়েই হ'ল,
3: তুমি ড্ৰেছ কৰাচোন, ৰামলালে ভাত ৰেডি কৰিছে। ৰামলাল, ৰামলাল, এই চাহাবৰ ভাত দি দে।
4: জি মেম চাহাব।
3: হেৰা, এই প্ৰধানমন্ত্ৰী কেতিয়ানো পাবহি?
2: 10 বজাতে পোৱাহি কথা, স্পেচিয়েল ফ্লাইটত আহিব, আহিয়ে বাহিৰে বাহিৰে হেনো হেলিকপ্টাৰত বানপানী চাবলৈ যাব।
3: তুমিও যাবা নেকি প্ৰধানমন্ত্ৰীৰ লগত বানপানী চাবলৈ?
2: মই নাযাওঁ হে, মোৰ নিচিনা সাধাৰণ।

0: বিচাৰকজনক প্ৰধানমন্ত্ৰীৰ লগত কিয় নিব? স্বয়ং মুখ্যমন্ত্ৰী যাব, জনসংযোগ বিভাগৰ সঞ্চালকজন যাব, ৰেডিঅ' টিভিৰ মানুহ যাব। এই নিউজৰ সময় হৈছে হে, ৰেডিঅ'টো আনাচোন।
1: ৰবা ৰবা, মালতী, মালতী
2: বাইদেউ,
1: এই চাওঁ চাহাবৰ টেবুলতে ট্ৰানজিষ্টাৰটো আছে, লৈ আছো, লোৱা।
3: এইটো ৰেডিঅ' বাইদেউ, এতিয়া বাতৰি দিব নেকি?
1: কেলৈনো, বাতৰি শুনি তই দেশৰ খবৰ ল'ব নালাগে, যা যা বাথৰুমত পৰি থকা চাহাবৰ কাপোৰকেইটা আউডালি মেলি দেগৈ, যা।
3: বাৰু বাইদেউ।
0: কি হ'ল, তাই বাতৰি শুনিলেনো কি হ'ব?
1: কি হ'ব বুজা নাই, আজি কেইদিনমানৰ পৰা তাই মোৰ ওচৰত ঠেনঠেনাই আছে। সিহঁতৰ গাঁৱতো বোলে পানী উঠে, পানী কেতিয়াবা বোলে একেবাৰে ছালৰ ওপৰেৰে বাগৰে, এইবাৰ পানী উঠা গম পাই তাই। হেৰা, এই ভলিউমটো অলপ কমাই দিয়া না।
0: হ'ব হ'ব, তুমি অলপ মনে মনে থাকাচোন, নিউজটো শুনি লওঁ। চা, এই আচাৰ বটল পেফালে দিয়াচোন।
1: এইটো
0: মাছ ক'ৰ পৰা আনিলাহে?
1: এই কালি আবেলি মানুহ এজনে দি থৈ গৈছে জানা, কৈছে মহন্ত দিয়া বুলি ক'লে বোলে ছাৰে গম পাব। জানো তোমাৰ কোনোবা?
0: ৰ'বাচোন ৰ'বা, নিউজটো শুনিবলৈ দিয়া।
4: আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, ৰাতিপুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ, ইন্দ্ৰজিত দাসে। অসমত হোৱা প্ৰলয়ংকৰী বানপানী পৰ্যবেক্ষণৰ উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী আজি পুৱা 10 বজাত এখন বিশেষ বিমানেৰে আহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ'বহি। প্ৰধানমন্ত্ৰী বিমানবন্দৰৰ পৰা বাহিৰে বাহিৰে এখন সেনাবাহিনীৰ হেলিকপ্টাৰেৰে বান বিধ্বস্ত ঠাই পৰিদৰ্শন কৰিবলৈ যাব। ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহৰ বানপানীয়ে নিতৌ ন ন অঞ্চল বুৰাই পেলোৱাৰ বাতৰি আমালৈ আহি আছে। কাজিৰঙাত ক্ৰমান্বয়ে বৃদ্ধি পাই থকা গড় হত্যাৰ ঘটনাত উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় বন মন্ত্ৰী।
1: এবাৰো গাখীৰৰ টিন কেইটামান বেছিকৈ আনিবা না।
0: ৰবাহে, ৰিলিফৰ কামত মই তাকুৰি ঘূৰাদি ঘূৰি আছো, তোমাৰ আকৌ সেইবোৰ চিন্তা?
1: চিন্তা কৰিব লাগিবতো, মই গৃহস্থনীজনীয়ে যদি চিন্তা নকৰোঁ এইবোৰ চিন্তানো কোনে কৰিব? তুমিতো অফিচ লৈয়ে ব্যস্ত, যোৱাবাৰো ৰিলিফৰ পৰা ৰাখি থোৱা বস্তুখিনিয়ে আমাৰ গোটেই বছৰৰ বাবে হৈ যোৱা নাই জানো।
0: হেৰা, এইবোৰ সাহায্যৰ বস্তু বুজিছা, বানপানীত সকলো উঠি ভাঙি যোৱা নিথৰুৱা মানুহক দিবলৈ চৰকাৰে দিছে। তোমাৰ মোৰ দৰে ওখ নিৰাপদ ঠাইত সজা চৰকাৰী বঙলাত আৰামত থকা মানুহৰ বাবে এইবোৰ নহয় নহয়।
1: হ'লেও দিয়াচোন, এনেকুৱা সুবিধা বছৰেকত এবাৰহে আহে।
5: দেউতা, তুমি অফিচলৈ যাবলৈ ওলালা নেকি?
0: ওলাইছো পুনা, মই আকৌ আজি বাহিৰে বাহিৰে সাহায্য শিবিৰলৈ যাব লাগিব নহয়। মানুহবোৰে ঠিকমতে সাহায্য পাইছে নে নাই সেইবোৰ চাব লাগে, অলপ চকু নিদিলে তলৰ অফিচাৰবোৰে বৰ গা এৰা দিয়েও।
5: দেউতা, এইবাৰ কিন্তু আমাৰ বস্তুটো আনিবই লাগিব।
0: বস্তু কি বস্তু মাজনী?
5: সেইয়া কি বস্তু পাহৰিলাই হ'বলা, এইবাৰ কিন্তু আমাক লাগিবই। তোমাৰ তলত কাম কৰা মহন্ত খুৰাও আনিছে, তুমি কিয় নোৱাৰিবা?
0: অ' কম্পিউটাৰটো, সেইটো বহুত দামো মাজনী।
5: নহ'ব, আমাক লাগিবই।
6: সেইটো হ'লে আমি আৰু চিনেমা চাবলৈ চিনেমা হললৈ যাবই নালাগে, চিনেমা হলত গৈ চিনেমা চোৱাত কিমান যে অশান্তি। কম্পিউটাৰটো হ'লে ঘৰতে বহি বহি আৰামত চিনেমা চাব পাৰিম।
0: আহ, তোমালোকৰ পৰা আৰু নোৱাৰি। বাৰু বাৰু কোৱাচোন, তোমালোকে পঢ়া সামৰিলে হ'ব পাৰে।
1: বুজিছা, কথাটো জানা, ময়ো ভাবিছোঁ কম্পিউটাৰ এটা লাগে জানা, টিভিত চব সময়তো আৰু মন পচন্দৰ চিনেমা নিদিয়ে, সেইটো হ'লে মনৰ খুচিত চাব পাৰিম জানা। তুমিতো অফিচৰ কামত দিনটো ব্যস্ত থাকা, মইহে জানো দিনৰ দিনটো কিমান বোৰ লাগে।
0: তুমিও এতিয়া সিহঁতৰ ফলীয়া হ'লা যেতিয়া আৰু নোৱাৰি। বাৰু বাৰু বাৰু, মই এতিয়া আহোঁ।
6: দেউতা, নাপাহৰিবা দেই।
5: বাই দেউতা, টাটা,
0: বাই বাই।

0: হেল্ল' অঁ মই ফুকনে কৈছোঁ। কোনে কৈছে? মিষ্টাৰ সুন্দৰলাল? আচ্ছা আচ্ছা আচ্ছা, ব্যস্ত জানেই নহয় বানপানীৰ ডিউটি। কি ক'লে? মোৰ লগত কনফিডেঞ্চিয়েল কথা হয় নেকি? তেনেহ'লে সোনকালে আহক, অলপ পাছত মই ওলাই যাম। অঁ অঁ বাৰু, থৈছোঁ।
1: ছাৰ
0: চুট চাহাবক মাতাচোন।
1: হয় ছাৰ।
2: ছাৰ মোক মাতিছিল।
0: অঁ মহন্ত, গুদামত থকা সাহায্যৰ বস্তু বাহিনীবোৰ চেক কৰিছেনে? কেনেকুৱা, মানে ভাল?

0: বস্তু আছেনে?
1: ভাল ছাৰ, চাউল দাইল গাখীৰৰ টিন বেবী ফুড এইবোৰ বেষ্ট কোৱালিটিৰ ছাৰ। কাপোৰ কানিবোৰ অৱশ্যে অলপ সস্তীয়া ধৰণৰ।
0: এটা কাম কৰকচোন, এই আটাইবোৰ বস্তুৰে আমাৰ কেইজনৰ বাবে বছৰটো যোৱাকৈ ছেপাৰেট কৰি ৰাখিব। কাপোৰ কানি বেছি ৰাখিব নালাগে, অৱশ্যে দুটামান ছেট মোক লাগিব ছাৰ্ভেণ্টৰ বাবে। অ'কে,
1: ভাল ছাৰ,
0: আপুনি এতিয়া যাওক।
2: ছাৰ, ব্যৱসায়ী এজন আহিছে।
0: ব্যৱসায়ী? অঁ, আহিবলৈ দিয়া, আহিবলৈ দিয়া। আৰু শুনা, তেওঁ সোমোৱাৰ পাছত আন কাকো মোৰ ৰুমলৈ সোমাবলৈ নিদিবা।
2: ভাল বাৰু ছাৰ।
3: ৰাম ৰাম ৰাম, নমস্কাৰ ফুকন চাহাব।
0: অঁ নমস্কাৰ, বহক বহক বহক।
3: আপোনাক দুই লগ পাব বৰ মুস্কিলেই হৈছে।
0: জানেই নহয় ল এণ্ড অৰ্ডাৰৰ মানুহ, তাতে বানপানীৰ বাবে সাহায্য উদ্ধাৰ কাৰ্য কত যে কি
3: হ'বই হ'বই হ'বইতো লাগিব, ইমান দায়িত্ব আপোনাৰ।
0: আচ্ছা বাৰু কওকচোন, আপোনাৰনো মোৰ লগত কেনে কি কনফিডেঞ্চিয়েল কাম আছে?
3: ৰাম ৰাম, তেনে বিশেষ একো কনফিডেঞ্চিয়েল কথা নাই ফুকন চাহাব। বৰ ভয়ানক বানপানী হৈছে এইবাৰ, ৰাইজৰ বহুত দুখ হৈছে। ৰাম ৰাম ৰাম ৰাম ফুকন চাহাব, বানপানীৰ বাবে ৰাইজৰ যি ৰকম কষ্ট হৈছে মই বৰ দুখ পাইছে। মইতো এজন সাধাৰণ ব্যৱসায়ী আছোঁ, ৰাইজক সহায়তা কৰিবৰ বাবে আমাৰ বৰ ইচ্ছা যায়। আপুনি যদি অলপ দয়া কৰে, মানে যদি অনুমতি দিয়ে, মই ভি অলপ ৰাইজক সাহাৰ্য কৰিব খোজোঁ।
0: আৰে সেইটোতো বৰ ভাল কথা দেখোন, বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাইজক আপুনি সহায় কৰিব খুজিছে, সেইটোতো ভাল কথা। তাততো মোৰ অনুমতিৰ প্ৰশ্ন নাই।
3: আছে ফুকন চাহাব, আছে। মানে ফুকন চাহাব, মই আপোনাৰ লগত এটা বন্দোবস্ত কৰিব আহিছোঁ।
0: বন্দোবস্ত? কি বন্দোবস্ত?
3: মানে ফুকন চাহাব, মোৰ গুদামত বহুত বস্তা চাউল দাইল মজুত আছে। বানপানীত কষ্ট পোৱা ৰাইজক সহায় কৰিবলৈ সেই চাউল দাইলবোৰ মই দিব খুজিছোঁ ফুকন চাহাব।
0: অ', সেইটোতো বৰ ভাল কথা। আৰু আপোনাৰ দৰে দিব পৰা মানুহে যদি এইদৰে ৰাইজক বিপদৰ সময়ত সহায় নকৰে, কোনে কৰিব? মই আপোনাৰ এই সদভাৱৰ বাবে আপোনাক চৰকাৰৰ হৈ ধন্যবাদ জনাইছোঁ।
3: লেকিন ফুকন চাহাব, মানে মোৰ মানে এটা মানে মই ক'ব খুজিছোঁ ফুকন চাহাব, এই লওকচোন চিগাৰেটটো খাওকচোন।
0: নাই নাই নাই, মই চিগাৰেট এৰিছোঁ। আৰু আপুনি নাজানে জানো চিগাৰেট যে স্বাস্থ্যৰ বাবে হানিকাৰক? শুনক সুন্দৰলালজী, আপুনিও চিগাৰেট এৰক।
3: ঠিক কথা চাহাব, মইতো এৰিব চেষ্টা কৰিয়েই আছোঁ, কিন্তু
0: বাৰু কওকচোন, কওক কি ক'ব খুজিছে?
3: ফুকন চাহাব, মোৰ এটা চুক্তি আছে, আপুনি দয়া কৰি মানিব লাগে, মানে মঞ্জুৰ কৰিব লাগে।
0: চুক্তি? কি চুক্তি?
3: বুঢ়া নাই মানিব ফুকন চাহাব, কহিছোঁ আৰু।
0: কওকচোন কওক।
3: মোৰ গুদামত বহুত দিনৰ পৰা চাউল দাইল অলপ মজুত কৰি ৰাখিছিলোঁ। পিছে ফুকন চাহাব, আজিকালি কাৰ ওপৰত ভৰসা কৰিব? গুদাম মহৰীয়া ভালদৰে নজৰেই নিদিলে, এতিয়া দেখিছোঁ চব চাউল দাইল বৰবাদ হৈ গৈছে, কোনোবা ফালে দি পানী ভি ঢুকিছে। ৰাম ৰাম ৰাম, দাইলবিলাক লডা বান্ধি গৈছে আৰু চাউলৰ বস্তাবিলাক ভি মলঙিছে।
0: তেনেহ'লে সেইবোৰতো বেয়া হৈ গৈছে।
3: সেইকাৰণেই মই কহিছোঁ ফুকন চাহাব, আপুনি মোক কিছু সহায়তা কৰিব লাগে।
0: মই আকৌ কি সহায় কৰিব লাগে?
3: পাৰিব পাৰিব ফুকন চাহাব, আপুনিহে মোক এই সহায়টো কৰিব পাৰিব।
0: মই বুজা নাই, ভালকৈ কওকচোন।
3: আপুনি দয়া কৰি মোৰ এই মালবোৰ খটুৱাই দিব লাগে।
0: ইছ ইছ, আপুনি এইবোৰ কি কথা কৈছে? সেই পচা মলঙা বস্তুবোৰ মই বান সাহাৰ্যৰ বস্তু হিচাপে কেনেকৈ বিতৰণ কৰিম? বানপানীত মানুহৰ এনেই অৱস্থা কাহিল হৈছে, সেইবোৰ চাউল দাইল খালে মানুহ মৰিব দেখোন।
3: তেনেকৈ কিয় কৈছে ফুকন চাহাব? আপুনি আমিহে সেইবিলাক খাব নোৱাৰোঁ, বহুতেতো সেইবিলাক খায়েই জীয়াই আছে। ৰাম ৰাম ৰাম ফুকন চাহাব, মই আপোনাৰ বাবে কিবা এটা আনিছোঁ, মানে 45,000 টকাৰ বান্দল। এয়া লওক, ড্ৰয়াৰতে ভৰাই ৰাখক।
0: এইটো মানে?
3: নাই নাই ফুকন চাহাব, ৰাখক, আপোনাৰ কোনো অসুবিধা নহয়, কোনেওভি নাজানিব কথাটো, চিৰ্ফ আপুনি আৰু মই জানিব।
0: নাই নাই, মানে
4: দিনৰ দিনটো কিমান বোৰ লাগে। এইবাৰ কিন্তু আমাক লাগিব। তোমাৰ তলত কাম কৰা মহন্তে ঘূৰা মানুহ। তুমি কেনে

0: অলক, দেউতাৰে কম্পিউটাৰৰ লগত চিনেমাৰ চিডি কেইখনমান লৈ আহিছে হ'ব পাই।
1: অ মা, দহখনমান চিডি লৈ আহিছে।
2: ঐ অলক, দবংখন লগাই দেচোন, কি মজা হ'ব।
0: দেউতাৰ কলৈ গ'ল?
1: জানো কলৈ গ'ল, কম্পিউটাৰটো নমাই থৈ আকৌ গাড়ীত উঠি গুচি গ'ল। কলে বোলে কিবা জৰুৰী কাম আছে হেনো।
0: তহঁতনো কি ল'ৰা ছোৱালী অ, দেউতাৰক হাত মুখ ধুই কিবা এটা খাই যাবলৈতো ক'ব পাৰ।
1: দেউতা নৰলি, কম্পিউটাৰটোৰ ড্ৰাইভাৰে হতুৱাই গাড়ীৰ পৰা নমাই থৈ ক'লে বোলে তহঁতৰ বস্তু আনিছো, এতিয়া কিমান চাও চাই থাক।
2: অলক লগাচোন, কি চাই আছ? অ
0: মালতী, তোৰ কাম বন সামৰিলেই জানো?
3: সামৰিলো বাইদেউ, ময়ো চাবলৈ বহোনে।
0: অ যা যা, মোৰ হাত আনি বহি ল।
4: এই মই কাৰ্পেটতে বহোঁ মাবুৱনী।
2: ৰামলাল গুচাচোন গুচা, মোৰ আৰ হৈছে, তুমি অলপ কাষলৈ যোৱা না।
0: অলক, তই এইটো চলাব জানো? জানো
1: জানোতো, মহন্ত খুৰাহঁতৰ ঘৰত দেখিছোঁ নহয়, ময়ো এদিন লগাই চাইছিলোঁ।
2: দেউতালৈ যে খঙে উঠে পায়, দেউতাৰ তলতীয়া চাকৰিয়াল হৈও মহন্ত খুৰাই কেতিয়াবাই কম্পিউটাৰ ল'লে।
0: এই এজনী কেপকেপাই নাথাকিবি, শান্তিৰে বহি থাকচোন। অলক লগাই দেচোন, লগাই দে।
1: লগাইছো মা।
5: আমি আকে রবিন হুড, রবিন হুড পান্ডে।
2: দিসুম দিসুম বুড়িয়া।
1: হে জনি রসুন সাই থা,
5: পুলিশ ওয়ালে কো ঠকনে কা অঞ্জাম পাতা হ্যা? 21 সাল জেল আর ঠকাই অলগ সে, আর উসি পুলিশ ওয়ালে নে গর্ত মে ঠকা তো প্রমোশন অলগ সে আর বাহাদুরি কা মেডেল ভি।

0: এইবোৰ চাউল দাইল খাই পেটৰ বেমাৰত মৰাতকৈ বানপানীত উটি যোৱাই ভাল আছিল।
1: চৰকাৰে এইবোৰ কি চাউল দাইল দিছে জানো? দাইলবোৰ লতা বন্ধা, চাউলবোৰ উখুমা উখুম গোন্ধোৱা।
2: এইবোৰ বস্তু গৰু ছাগলী হাঁহ কুকুৰাক দিবলৈ অলায়ক। চৰকাৰে আমাক কি বুলি ভাবিছে?
0: ৰ'বাচোন ৰ'বা, কেইখনমান গাড়ী আহিছে দেখোন। কোনোবা মন্ত্ৰী অফিচাৰ আহিছে হ'বলা, ভালেই হ'ল।
3: আহক ৰাইজ, আহক, আমি তেওঁলোকক এই চাউল দাইলবোৰ দেখুৱাম।
2: আহক ৰাইজ, আমাক তেওঁলোকে কি বুলি ভাবিছে?
4: বলক
0: আমি প্ৰত্যেকেই এই ৰিলিফত দিয়া চাউল দাইল একাজলি একাজলি লৈ লওঁ, তেওঁলোকক দেখুৱাব লাগিব তেওঁলোকে আমাক কি বুলি ভাবিছে।
5: ৰাইজ, আমি আপোনালোকক লগ পাবলৈ আহিছো।
0: আমাক আপোনালোকে মাৰিব খুজিছে নেকি? হে
5: ৰাইজ, ৰাইজ, আপোনালোকৰ কি অসুবিধা হৈছে আমাক কওক। আৰু এই আচকচোন, একেতসকল যে আহিছে, এই একেতসকল হ'ল সৰ্বদলীয় প্ৰতিনিধি, আপোনালোকৰ অভাৱ অভিযোগৰ বুজ ল'বলৈ আহিছে।
0: কি কথা হ'ব?
6: শুনক শুনক শুনক শুনক।

0: ৰাইজ শুনক, আপোনালোকে হুলস্থুল নকৰিব, ধীৰে সুস্থিৰে আপোনালোকৰ ক'বলগীয়াখিনি কওক। আমি বিভিন্ন ৰাজনৈতিক দলৰ যদিও ৰাইজৰ প্ৰতিনিধি, মানে আপোনালোকৰেই প্ৰতিনিধি।
1: হেৰি, আপোনালোকে এতিয়া আমালৈ পিঠি দিলে নহ'ব
2: নহয়।
3: অঁ নহ'ব, বছৰে বানপানী আমাক আথানি আবানি কৰে, ইয়াৰ এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰক।
0: হ'ব, আমি বাৰু বিধানসভা আৰু লোকসভাত এই বিষয়ে প্ৰস্তাৱ দাঙি ধৰিম, আপোনালোকে চিন্তা নকৰিব।
4: ৰ'ব ৰ'ব, কওকচোন বাৰু, আপোনালোকে ৰিলিফৰ বস্তু বাহানি ঠিকমতে পাইছেনে?
1: ঠিকমতেই পাইছোঁ, ঠিকমতেই পাইছোঁ। আৰু এয়া আমি তাৰ নমুনা লৈ আহিছোঁ, এয়া চাওক, চাউল পচা, আৰু এয়া এয়া দাইল, চাওক চাওক।
5: নাকৰ ওচৰত লৈ চাওক।
1: এতিয়া কওকচোন, আমি মানুহ নে কোনোবা ইতৰ প্ৰাণী? হে, জন্তু জানোৱাৰকো এই আহাৰ দিব নোৱাৰি, অথচ আজি কেইবাদিনৰ পৰা সাহায্যৰ নামত আমাক এইবোৰ গোন্ধোৱা মলঙি যোৱা চাউল দাইল দিয়া হৈছে, আমি তাকে খাই প্ৰাণ ৰক্ষা কৰিব লগা হৈছে।
3: এইবোৰ খাই প্ৰায়বোৰৰে পেটৰ অসুখ হৈছে।
0: ফুকন ছাৰ, আপুনি এইবিলাক ডিষ্ট্ৰিবিউট কৰাৰ আগতে ভালদৰে চেক কৰা নাছিল নেকি?
6: নাই নাই, কৰাইছিলোঁ ছাৰ, কৰাইছিলোঁ, কিন্তু কি কৰিব ছাৰ, এই গুদামত থাকোঁতেই বস্তুবোৰ এনেকুৱা অৱস্থাত পোৱা হৈছে।
4: এইবাৰ বিধানসভাত চৰকাৰী পক্ষই ভাল প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব।
0: আপোনালোকে চিন্তা নকৰিব, আমি বিৰোধী পক্ষৰ তৰফৰ পৰা বিধানসভাত এই বিষয়ে এটা জৰুৰী তদন্তৰ দাবী কৰিম।
4: আমি আহোঁ ফুকন, আপুনি নিজে ইয়াৰ এটা তদন্তৰ ব্যৱস্থা কৰিবলৈ ল'লে ভাল হয়।
6: ভাল বাৰু ছাৰ, মই কৰিম।

0: হেৰা কি হ'ল, তুমি দেখোন কিবা মন মাৰি আছা? ভাত খোৱা গো, আজি মাছ মাংস দুয়োটাই ৰান্ধিছো।
1: দেউতা, আজি কম্পিউটাৰ লোৱা খানা। অলকে ৰামলালক লৈ নিজেই বজাৰ কৰি আনিছে, মধুৰ ভাণ্ডাৰৰ পৰা মিঠাইও লৈ আনিছে।
2: ভাত খাই উঠি আৰু এখন চিনেমা চাব লাগিব। দেউতা তুমিও চাবা, এইখন বৰ মজাৰ, বাহুবলী একেবাৰে নতুন চিনেমা।
3: মোৰ গা মন ভাল নহয় আপোনাৰ, তহঁতি চা মই নাচাওঁ। এই সৰ্বদলীয় পাৰ্টিটোৰ লগত ৰিলিফ কেম্পে কেম্পে ঘূৰি ঘূৰি মোৰ বৰ ভাগৰ লাগিছে।
0: বাৰু হ'ব হ'ব দিয়া, খাই উঠি শুই থাকিবা বুজিছা। অঁ শুনিছা, কথা এটা ক'বলৈ পাহৰি আছোঁ জানা, এই অথনি ট্ৰাক এখনত আমি চাউল দাইল গাখীৰৰ টেন বেবী ফুড কাপোৰ এই আটাইবোৰ নমাই থৈ গ'লহি। আমাৰ অহা বানপানীৰ সময়লৈ হৈয়েই যাব। পিছফালৰ ৰামলালৰ শোৱা কোঠাটোৰ কাষত যে সেই যে খালী ৰুমটো আছে তাতে চাউল দাইলবোৰ থৈছোঁ, গাখীৰৰ টিন আৰু বেবী ফুডবোৰ ৰেকৰ ওপৰত থৈছোঁ। হেৰা কি হ'ল, তুমি ভাত নাখালা যে, গা বেছিকৈ বেয়া কৰিছে নেকি?
3: নাই হে, মোৰ কিবা ভাত খাবলৈ

0: শুনা, চলিহা ডাক্তৰলৈ ফোন কৰ নেকি বাৰু?
1: নাই, নালাগে নালাগে। চলিহা ডাক্তৰে মোৰ বেমাৰ ভাল কৰিব নোৱাৰে।
0: চাওঁ চাওঁ চাওঁ কপালখন চাওঁ, টেম্পাৰেচাৰটো ঠিকেই আছে। ৰিলিফ কেম্পে কেম্পে ঘূৰি ঘূৰি ভাগৰ লাগিছে চাগে। শুই থাকা, ভাল পাবা।

0: হেৰা হেৰা নুঠা নেকি? 7:30 বাজিল।
1: উঠো ৰবা, এই পেপাৰখন দিছে নেকি? হে
0: অঁ দিছে,
1: চাওঁ দিয়াচোন পেপাৰখন।
0: এয়া লোৱা।
1: মদাৰ টলা গাঁও পানীৰ তলত গাঁৱৰ ৰাইজ আশ্ৰয় শিবিৰত, মা আৰু ভাইটি ভণ্টিহঁতো চাগে এতিয়া আশ্ৰয় শিবিৰত, আৰু মই ইয়াত মহা আৰামেৰে আছো। নাই নাই নাই নাই, মই যাব লাগিব, আজিয়ে যাব লাগিব, মাহঁতক ইয়ালৈ লৈ আহিব লাগিব।

0: হেৰা হেৰা, শুনিছানে?
1: কি হ'লনো?
0: আছোঁ না, শুনা, আমাৰ গাঁৱৰ ঘৰতো পানী উঠিছে। এচোন আচোন, এই পেপাৰত দিছে মই অলপ পাছতে গাঁৱৰ ঘৰলৈ যাম। মাহঁতৰ কি হৈছে, কেনেকৈ আছে, বৰ চিন্তা লাগিছে।
1: চিন্তা কৰিবলৈ কিটো আছে? চৰকাৰে ৰিলিফ কেম্প পাতিছে যেতিয়া, আছে চাগে তাতে।
0: নহয় হে, মোৰ বৰ চিন্তা হৈছে ৰ'বা। হেৰা, মই যাওঁ বুজিছানে, মানে মই যাবই লাগিব। ৰামলাল, ৰামলাল
2: জি ছাৰ,
0: তই বেগতে মধু ড্ৰাইভাৰ জীপখন উলিয়াবলৈ কচোন, যা।
2: হ'ব ছাৰ।
0: মই এতিয়া গাঁৱলৈ যাম, যা, দেৰি নকৰিবি।

0: তুমি কিন্তু যাবা আৰু আহিবা দেই, তাত যি টি খোৱা বোৱা নকৰিবা। কিন্তু টিফিনত খোৱা বস্তু দিছোঁ, ফ্লাস্কত চাহ আৰু ৱাটাৰ বটলত পানী দিছোঁ। শুনা, নিজৰ দেহালৈ চাবা কিন্তু।
1: বাৰু হ'ব দিয়া, হ'ব দিয়া, সেইবোৰ কথা হ'ব, মই আহিছোঁ।

0: মধু, চাওক গাড়ীখন এইখিনিতে অলপমান শ্ল' কৰাচোন।
1: ভাল ছাৰ।
0: ৰ'বা চোন, ৰ'বা ৰ'বা। হেৰা মধু, এইখিনিতে এখন এল পি স্কুল আছিলহে, সেইখনতে মই পঢ়িছিলোঁ। অঁ, মই পঢ়িছিলোঁ বুইছা, কিন্তু এতিয়া ধৰিব পৰা নাই দেখোন। চব ঘৰৰ মুঠৰ চেতি পানী বাগৰিছে, একো চিনেই ধৰিব পৰা নাই।
1: সেই যে দীঘল ঘৰটো দেখিছে, সেইটো সেইটোৱে হ'ব চাগে আপুনি পঢ়া স্কুলখন ছাৰ।
0: অঁ হয় হয় হয়, অঁ ঠিকেই, সেইখনেই হ'ব মই পঢ়া স্কুলখন। ইচ ইচ ইচ ইচ ইচ, বেৰবোৰ পানীয়ে উটুৱাই নিলে। মধু
1: ছাৰ,
0: বহুত স্মৃতি লুকাই আছেহে মোৰ এই স্কুলখনৰ লগত। বুইছা, স্কুলৰ সন্মুখত থকা পথাৰখনত আমি আবেলি আবেলি টেঙা বল খেলিছিলোঁ। এই ৰবাব বা চকলা টেঙা যে থেতেলিয়াই লৈ খেলে, তোমালোকে খেলিছিলানে বাৰু?
1: খেলিছিলোঁ ছাৰ, আমিও খেলিছিলোঁ টেঙা বল।
0: তোমাৰ ঘৰ ক'ত আছিল বুলিছিলা?
1: ইয়াৰ পৰা দক্ষিণে ছাৰ, দুঘণ্টামানৰ বাট।
0: অ', তেতিয়াহ'লে তোমালোকৰ গাঁৱতো চাগে পানী উঠিব পাৰে?
1: হয় ছাৰ, আমাৰ গাঁৱতো প্ৰতি বছৰেই পানী উঠে।
0: এই হয় নেকি? অ', তোমাৰ তিৰোতা ল'ৰা ছোৱালী গাঁৱতে আছে নেকি?
1: হয় ছাৰ, এই অৱস্থাত যে সিহঁত ক'ত আছে, কি খাবলৈ পাইছে, বৰ জানিবলৈ মন গৈছে ছাৰ। ইমাৰ্জেঞ্চি ডিউটি, এৰি যাওঁনো কেনেকৈ ছাৰ?
0: হা,
1: আমি আহি পাইছোঁহে নেকি?
0: হয় নেকি? অঁ অঁ ঠিক আছে, ৰাখাচোন ৰাখা।
2: কোন চাহাব হে?
3: কেলে আমাৰ যমুনাবাই ল'ৰা পৰদেৱ ফুকন, নগৰত থাকে, ডাঙৰ অফিচাৰ।
2: অঁ, এই বানপানীৰ সাহায্যৰ বস্তু বাহানিবোৰ বোলে তেওঁই দিয়া মেলা কৰে, এইবোৰৰ মালিক বোলে তেওঁই
4: হয়নে? পিছে যমুনাবাইৰ ল'ৰা হয়নো, সিনো বাৰু আমাক এনে বস্তুহে দিব পাৰেনে? মুখত দিয়াৰ সাধ্য নাই, এইবোৰ বস্তু গৰু কুকুৰেও নাখাই বালক। ৰাম ৰাম, ঘূৰ কলিকাল হ'ল, দেখোন গুচিল।
3: তুমি বোপা পৰদীপ নহয়নে?
0: হয় মাহী। মাহী, আমাৰ মা আৰু ভাইটি ভণ্টিহঁত ক'ত আছে?
3: এই আছে আছে, ক'লৈ যাব, আমি আটায়ে আছোঁ গোট পিট খাই। আমি সকলো দুখৰ দিনৰ লগ বোপাই।
0: মাহী, মাৰ গা মোৰ কেনে আছে? মোৰ বৰ চিন্তা লাগি আছে।
3: ব'লা ব'লা, তেওঁলোক সেইটো কোঠালিতে আছে। অঁ, সেইফালে ব'লা। চাবা চাবা, বস্তুৱে বেহানীয়ে তেনে মানুহটো সৰকিবলৈ বাটেই নোহোৱা কৰিছে। আই যমুনা বাই, আই চোৱাচোন, এয়া কোন আহিছে?
5: মোৰ সোণটো আহিছে, মোৰ মনে কৈ আছে, মই জানো নহয় তই আহিবি বুলি।
0: মা, মাটো বৰ কষ্ট হৈছে নহয়নে?
5: হে, মোৰনো কি কষ্ট অ' বোপাই, ৰাইজখনৰে এলাই আঠানি হৈছে, তইনো কেনেকৈ আহিলি অ'?
0: আহিলোঁ মা, মানে অফিচৰ গাড়ীলৈ আহিলোঁ। মা, আমাৰ ঘৰতো পানী সোমালনে?
5: সোমাল বুইছনে, চোতাল ঘৰ তেনেই চেদ ভেদ নোহোৱা হ'লো, চালেদি পানী কাটিছে, বস্তু বাহানি চব ভচম উঠিল, ভনীয়েৰে তাতে জুতি লগাইছিল চকঠীয়া চেলেং চাদৰ, ভায়েৰে বাৰীত জিকা ভেন্দি আৰু পাণপুলি কেইটামান

0: গাইছিল, সব পানীয়ে সামৰিলেও বোপাই।
1: মা, এই ভঁৰালটো ধানবোৰ উলিয়াব পাৰিলি নেকি?
0: সেই ক'ত উলিয়াব পাৰিলোঁ, ৰাতি চোৰ অহাৰ দৰে পানী আহিল, কোনো মতে জীৱকেইটা ৰক্ষা পালোঁ। চাঙৰ তলেদি পানী আহি পিঠিত লাগিলতহে গম পালোঁ বৰ পানী আহিছে বুলি। হেৰৌ ভায়েৰৰ কলেজৰ কিতাপ কাগজ সোপাকে তিতি নষ্ট পালে। ভঁৰালৰ ধানবোৰলৈ আমি কন্দা নাই অ' বোপাই। চৰকাৰৰ ঘৰৰ পৰা ভালে বেয়াই পেটত পেলাবলৈ চাউল দাইল অলপ অলপ দিছে। কিতাপ কাগজবোৰ তিতি নষ্ট পোৱাৰ বাবে ভায়েৰৰ মনটো বৰ বেজাৰ হৈ। চাচোন হৌতো কেনেকে চুকত মোজোৰা মাৰি বহি আছে। বোপাই অ' অদলিপ, এই ককায়ে আহিছে, আহচোন ওচৰলৈ উঠিয়া।
2: চাওঁ দিলীপ, এইফালে আহচোন।
1: দিলীপ, তোৰ কিতাপ পত্ৰ চব তিতিলে নেকি?
3: অঁ ককাইদেউ।
1: হ'ব দে, চিন্তা কৰিব নালাগে, মই তোক পইচা দিম, তই কিতাপ পত্ৰবোৰ আকৌ কিনি ল'বি।
3: কিতাপবোৰ কিনি ল'ব পাৰিম, ইমান কষ্ট কৰি পৰীক্ষালৈ নোট লিখিলোঁ, চব পানীত তিতি উলি গ'ল।
1: কি কৰিবি আৰু, আকৌ লিখিব লাগিব নোট, অলপ কষ্ট হ'ব দে।
3: বাৰু ককাইদেউ, আমাৰ মথাউৰি বন্ধোৱা ঠিকাদাৰবোৰ তেওঁলোকে বাৰু শাস্তি পাবনে?
1: কিয়, কি হ'লনো?
3: চোৱা ককাইদেউ, বানপানী অত্যাচাৰ আমি কিমান দিনৰ পৰা পাই আহিছোঁ। মথাউৰি নথকা অৱস্থাত বানপানীয়ে আপাক জুলুকা জুলুকে শিকালে, এতিয়া মথাউৰি হ'ল, পিছে নামতহে।
0: অঁ বোপাই, এই বাৰিষা পানী উঠিলেই ধূলিৰে বন্ধা ভেটিৰ দৰে মথাউৰিটো এবখলাই ৰুৱাই নিয়ে পানীয়ে, তাৰ পাছত জল স্থল চব একাকাৰ।
1: কি কৰিবি, এইবোৰ চবতে আজিকালি দুৰ্নীতি সোমাইছে। মা, ভনী ক'লৈ গ'ল?
0: ক'ত যাব আৰু, হৈ জনি তাতে গায়ে মূৰে কম্বলখন লৈ মোচা বান্ধি বহি আছে।
1: কি হৈছে তাই, গা বেয়া নেকি?
0: অঁ, তাই গাটো বেয়া, পেটটো ফন্দি আছে, কিবা আভোক আভোক লাগে বোলে। ঐ চাচোন, এয়া কোন আহিছে?
4: অ'
0: তাই উঠিবকে নোৱাৰে, বৰ দুৰ্বল, দুদিন একোকে মুখত দিয়া নাই অ'।
1: আই ভনী, ভনী চা চা চা, ইচ্ছা, এই গাটো দেখোন গৰম, ডাক্তৰ চাক্তৰ আনিব লাগিছিল নেকি?
0: ইয়াতনো ক'ত ডাক্তৰ চাক্তৰ আছে হেৰৌ, এই চহৰৰ পৰা ডাক্তৰ পাৰ্টি এটা আহিব বুলি শুনি আছোঁ, কেতিয়াকৈ আহেবা। হেৰি নহয়, অ তই দেখোন থিয় থিয় ৰলি, এই স্কুলৰ বেঞ্চি এখনতে বহ, ৰহ।
1: হ'ব মা, হ'ব হ'ব হ'ব, মই বেছি দেৰি নবহো,
0: বহ।
1: মোৰ বৰ জৰুৰী ডিউটি চলি আছে নহয়, বানপানীৰে ডিউটি চলি আছে, এই সাহায্য দিয়া, খবৰ খাতি কৰা, মন্ত্ৰী এম এল এৰ লগত তাকুৰি ঘূৰা দি ঘূৰি থাকিব লগা হৈছে নহয়, মানে বৰ বিজি।
0: কি কলি বোপাই, বৰ বেজি? অ নাই, এই পানী উঠিলত বেজি ক'ত বেৰত গোজা মাৰি থোৱাতেই থাকিল, সামৰি সুতৰি আনিবলৈকে নহ'ল। তোৰ কিবা ফাটিল নে কিয় বোপাই?
3: সেই তেজনী, ককাইদেৱে বেজি বিচৰা নাই নহয়,
0: তেনে
3: ককাইদেউ যে ব্যস্ত হ'ব লগা হৈছে, খাবলৈ শুবলৈ যে সময় নোহোৱা হৈছে, তাকেহে কৈছে।
0: অ' হয় নেকি, মই বোলো তাৰ এই চোৱা গাড়ীৰ পৰা নামি বোকা পানী ফেনেকি ফেনেকি আহোঁতে হয় পটলুংটোৰ ক'ৰবাত ফাটিল নেকি।
1: মা, মা মই এতিয়া যাওঁ, পানী শুকালে তহঁত যাবিগৈ।
0: কি কলি বোপাই, তই যাৱই নে? এ নোৱাৰ নোৱাৰ হেৰৌ, ইমান দিনৰ মূৰত আহিছ, ভাত এগাজ খাই যাও।
1: নালাগে নালাগে মা, তোৰ বোৱাৰীয়েৰে টিফিন কেৰিয়াৰত কিবা কিবি ভৰাই দি পঠিয়াইছে, পানীৰ বটলো দিছে, মই আই বিত সোমাই খাই যাম।
0: থ থ হেৰৌ, সেইবোৰ টিফিন কেৰিয়াৰত ভৰাই অনা চেঁচা বস্তুবোৰ খাব নালাগে, মোৰ ভাত হ'লেই। ভাতনো কি, সেই ৰিলিফৰ চাউলৰ ভাত আৰু দালি, লগত তেল আৰু নিমখ, ভাজি চাজি একো নাই। ইমান দিনৰ মূৰত আহিছ, ঘৰত হোৱা হ'লেতো তই যে ভাল পাৱ, হে ঢেকীয়া শাক আৰু কচুথুৰ বিচাৰি আনিলোহেঁতেন, হে খোৱালোহেঁতেন। ইয়াতো ৰিলিফ কেম্পত সেইবোৰ বিচাৰি আনি খোৱাব নোৱাৰোঁ, চব পানীৰ তলত।

0: ক'ত দিলীপ? দিলীপ অ' এ আহ কাঁহীকেইখন লৈ আহ। অ ভনীয়েৰকো উঠাই দেচোন। ককায়ে ইমান দিনৰ মূৰত আহিছে, সুদাই নিকাই হ'লেও খুৱাই নপঠিয়ালে কেনেকৈ হ'ব হে? এ বোৱাৰীয়ে মোকেহে দুখিব। আহ আহ আহ তহঁতকেইটাও কাষ চাপি আহ, ময়ো আজি একেলগে বাঢ়ি লওঁ ভাতকেইটা। একেলগে ঘৰৰ মানুহ আটাইকেইটা লগ নেখাওঁৱেই, একেলগে খাওঁ আজি এসাঁজ।
1: মা কিবা এটা গুণ পাইছোঁ, কিহৰ গুণ জানো?
0: কিহৰ হ'ব আৰু বোপাই, এইবোৰ ৰিলিফৰ চাউলৰ পৰা ওলোৱা গুণ। ৰিলিফত কি চাউল দাইল দিছে জানো? এইবোৰ একেবাৰে সহ্য কৰিব নোৱাৰা গুণ। কিন্তু কি কৰিবি, পেটৰ পুৰণিতকৈ গুণ ভাৱটোতো ডাঙৰ নহয়, তাকে খাইছো আৰু।
2: অঁ এইবোৰ খায়ে ভনী পেটৰ অসুখ, মোৰো পেটটো চিকুট মাৰি আছে।
0: হেৰৌ দিলীপ, ইমান দিনৰ মূৰত ককায়ে আহিছে, ভাত এসাঁজ খুৱাব খুজিছোঁ, তইনো কিয় আপদীয়া কথাবোৰ কৈছ বোপাই? খা খা বোপাই খা, ভাত চেঁচাই হ'ব এতিয়া। অ' কি হ'ল বোপাই, তোৰ গা বেয়া কৰিছে নেকি? উকালি আহিব খুজিছে যে। আই ঐ দেহি, ভোকত চাগে বহু সময় আছ, পুৱাতে ঘৰৰ পৰা ওলাই আহিলি, খাই দে খাই দে, সুদাই নিকাই ভাতকেইটা খাই দে অ' বোপাই।
1: মা মই এইবোৰ ভাত খাব নোৱাৰো।
2: মা তই ককাইদেউক খাবলৈ জোৰ কৰিছ কেলৈ? সি এই গোন্ধোৱা পচা চাউলৰ ভাত কেনেকৈ খাব? ককাইদেউহঁতৰ সদায় ভাল চাউলৰ ভাত খাই থকা অভ্যাস নহয়, তই জানো নাজান?
0: হেৰা হয়তো সিনো কেনেকৈ খাব, কিন্তু ইমান দিনৰ মূৰত তাক লগ পাইছোঁ, মাকজনী হৈ মোৰ জানো পেটৰ পোৱালীক এসাঁজ খোৱাবলৈ মন নেযায়। কম অথনো তাক এইসাঁজ ভাত যাচিব লগা হৈছেনে? মোৰে দুৰ্ভাগ্য, মোৰে দুৰ্ভাগ্য।
1: মা তহঁতে যে আজি এনেকুৱা পচা গোন্ধোৱা চাউলৰ ভাত খাব লগা হৈছে, পোক লগা দাইল খাব লগা হৈছে, এইবোৰ মোৰ কাৰণে হৈছে।
0: তোৰ কাৰণে? তই কি কৈছ মই বুজা নাই বোপাই।
2: অ' ককাইদেউ তই কি কৈছ ময়ো বুজা নাই।
1: অহ মোৰ কাৰণে ৰিলিফৰ চাউল দাইলবোৰ তহঁতে খাইছ, হাজাৰ হাজাৰ বান বিধ্বস্ত ৰাইজে খাইছে, পেটৰ অসুখ হৈছে, বহুতো প্ৰাণহানি হৈছে, এইবোৰ সব মোৰ কাৰণে হৈছে।
0: হে বোপাই তোৰ কি হৈছে হে, এইবোৰ কি বলকিছ? মনে মনে থাকো বোপাই, মনে মনে থাক, তোৰ গা বেয়া লাগিছে নেকি হে? তই দেখোন ভ্ৰম বকিছ।
1: নাই নাই মই ভ্ৰম বকা নাই মা, মই সঁচা কথা কৈছোঁ। বান সাহায্যৰ বাবে চৰকাৰৰ ঘৰৰ পৰা যিবোৰ চাউল দাইল দিছিল, সেইবোৰ আচলতে ভাল চাউল দাইল আছিল, কিন্তু মইহে মোৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি টকাৰ লোভত সুন্দৰ লালৰ গুদামত পচি থকা চাউল দাইলবোৰ বান সাহায্যৰ বাবে পঠাই দিলোঁ, আৰু চৰকাৰৰ ঘৰৰ ভাল চাউল দাইলবোৰ সুন্দৰ লালৰ গুদামলৈ পঠালোঁ। বিনিময়ত সুন্দৰ লালে দিয়া টকাৰে আজি মোৰ ঘৰত চিনেমা চলি আছে, বজাৰৰ পৰা ইপদৰ পিছত সিপদ নতুন বস্তু আহিছে, ডাইনিং টেবুলত বিধে বিধে খোৱা বস্তু ভৰি পৰিছে, কিন্তু তই মোৰ জন্মদাত্ৰী মাতৃ হয়, মোৰ সহুদৰ ভাই হৈ, সহুদৰা ভনী হৈ গুণ ওলোৱা পচা চাউল দাইল খাব লগা হৈছে।
2: অকল আমিয়ে নহয় ককাইদেউ, সকলোৱে খাব লগা হৈছে, বান বিধ্বস্ত সকলোৱে খাব লগা হৈছে। তই কিয় এনে কৰিলি ককাইদেউ?
0: তই কিয় এনে কৰিলি বোপাই? এইবোৰ পচা চাউল দাইল খায়েই কিজানি ভনীয়েৰ পেটৰ অসুখ হৈছে। তইতো এনেকুৱা ল'ৰা নাছিলি বোপাই, মোৰ পেটৰ পোৱালি হৈ তই এনেকুৱা কাম কৰিলি নে?
1: মই তোৰ ল'ৰা নহয় মা, তোৰ ল'ৰা নহয়, মই কিজানি পশু হৈ গৈছোঁ, বহুতকৈ অধম হৈ গৈছোঁ, ক্ষমতাৰ বলত বলিয়ান হৈ টকাৰ লোভত অন্ধ হৈ মই তহঁতক ৰাইজক

জীবন আলীর যুগলবন্দী। এই মাহৰ অতিথি অধ্যাপক দম্পতি ডক্টৰ পান্নালাল গোস্বামী আৰু ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। অনুষ্ঠানটিৰ আগ ধৰিছে সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই। প্ৰযোজন সীমান্ত বাৰ্মাৰ।

0: তেতিয়া
1: শুনিবলৈ পাব অহা 2 আগষ্ট দেওবাৰে নিশা 9:30 বজাত।
0: নতুন খাহে হৈ আমি দুয়ো যাম নতুন খাহে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া শুনা।

শ্ৰোতাসকল, বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত শুনাবলৈ লোৱা শেষৰটি গীতৰ কথা নৱকান্ত বৰুৱাৰ।

0: লোকপিয়ল 2027 সফল কৰি তোলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। লখিমপুৰ জিলাটোৰ জিলা আয়ুক্ত তথা মুখ্য লোকপিয়ল বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ সকলো বাসিন্দাক এই লোকপিয়লত গৃহ তালিকাভুক্তকৰণৰ অধীনত আজিৰে পৰা আৰম্ভ হোৱা ডিজিটেল স্বগণনা ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। একেদৰে শিলচৰ কাছাৰ পশ্চিম কাৰ্বি আংলং জিলাটো প্ৰথম পৰ্যায়ৰ কাম চলি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী নাগৰিকক লোকপিয়লৰ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু গণনা কৰ্মীসকলক সহযোগিতা কৰিবলৈ আহান জনাইছে।
1: লোকপিয়ল 2027ৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু ই দুটা পৰ্যায়ত সম্পন্ন। ইয়াৰে প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়লত চলিত বৰ্ষৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। এই সময়ছোৱাত চৰকাৰে নিযুক্তি দিয়া গণনাকাৰীসকল আপোনালোকৰ ঘৰলৈ এইবাৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে স্বগণনাৰ সুবিধা দিয়া হ'ব। অনুগ্ৰহ কৰি আপোনালোকৰ স্বগণনা ID সহজে দেখুৱাব পৰাকৈ সাজু কৰি ৰাখে। আনহাতে যিসকল নাগৰিকে স্বগণনা সম্পূৰ্ণ কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত গণনাকাৰীয়ে ঘৰলৈ গৈ সকলো পৰ্যায়ৰ তথ্য যেনে গৃহৰ অৱস্থা, পানীৰ সুবিধা, বিদ্যুৎ, শৌচালয়ৰ সুবিধা, ৰন্ধনত ব্যৱহৃত ইন্ধন, ইণ্টাৰনেট, মোবাইল বাহন আদি প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি গৃহ তালিকা আৰু গৃহপিয়ল সম্পূৰ্ণ। এই তথ্যসমূহে আমাৰ দেশৰ উন্নয়নমূলক পৰিকল্পনা অধিক ফলপ্ৰসূভাৱে প্ৰস্তুত কৰাত সহায় কৰে। সেয়েহে সকলো প্ৰশ্নৰ উত্তৰ সঠিক আৰু সম্পূৰ্ণ উত্তৰ দি গণনাকাৰীসকলক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ মই আপোনালোকক বিনম্ৰতাৰ সহকাৰে আহ্বান জনাইছো।
0: ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 17,08,837 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে এই বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰী আৰু বেচৰকাৰী প্ৰচেষ্টা অব্যাহত আছে। ৰাজ্য চৰকাৰৰ সাহায্যৰ সমান্তৰালকৈ বিভিন্ন ব্যক্তি, দল তথা স্বেচ্ছাসেৱী সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা 5 আগষ্টৰ ভিতৰত বেংক একাউণ্টযোগে 15,000 টকাকৈ প্ৰদান কৰা হ'ব। শিৱসাগৰ জিলাৰ 55,000, চৰাইদেউ জিলাৰ 20,000, যোৰহাট জিলাৰ 7,000 আৰু গোলাঘাট জিলাৰ 3,000 পৰিয়ালে এই ধন লাভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে জিলা 4খনৰ অৰুণোদয় হিতাধিকাৰীসকলে 2,500 টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক চৰকাৰে আগবঢ়াই যোৱা বিভিন্ন আৰ্থিক সাহায্য আৰু আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি কয় যে জিলা কেইখনৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও এতিয়াও ঘৰলৈ উভতি যোৱাৰ পৰিৱেশ সৃষ্টি হোৱা নাই। এই কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঘৰুৱা বিদ্যুৎ উপভোক্তাক 300 ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই ধন প্ৰদান কৰা হ'ব। প্ৰিপেইড ব্যৱহাৰকাৰীৰ 300 ইউনিট ৰিৰোল কৰি দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। বিদ্যুৎ মাচুল ৰেহাইৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে এই বছৰৰ মাটিৰ খাজানা আদায় দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয় যে 5 আগষ্টৰ ভিতৰত 15,000 টকা সাহায্য হিচাপে লাভ কৰাৰ পিছতো বান প্ৰভাৱিত লোকসকল ঘৰলৈ ঘূৰি যোৱা পৰিস্থিতিৰ সৃষ্টি নহলে 10 আগষ্টত প্ৰতিটো পৰিয়ালক পুনৰ 10,000 টকাকৈ প্ৰদান কৰা হ'ব। বান বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰৰ বাবে 2,50,000 টকা দিয়া হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে বিদ্যালয় মেৰামতিৰ বাবে 5 আৰু 6 আগষ্টত 2,00,000 টকাকৈ আৰু নামঘৰ মেৰামতিৰ বাবে 10 আগষ্টত 1,50,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলৰ বিদ্যালয়সমূহ 10 আগষ্টৰ পৰা খোলাৰ প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। ইপিনে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি বীমা কোম্পানীসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বীমা দাবী নিষ্পত্তি কৰাৰ লক্ষ্যৰে কোম্পানীসমূহে 21জনকৈ নডেল বিষয়া নিযুক্তি দিব বুলি প্ৰকাশ কৰে। বীমা কোম্পানীসমূহে ইয়াৰ বাবে 24 ঘণ্টাই খোলা থকা হেল্পলাইনৰ ব্যৱস্থা কৰিব আৰু ন্যূনতম কার্যক্রম নথির সহায়ত দাবি নিষ্পত্তি করব পারিব। একদরে মৃত্যু হওয়া লোকর বিবার ক্ষেত্রত মৃত্যুর প্রমাণপত্রর পরিবর্তে সরকারে প্রস্তুত করা তালিকা চাইয়ে ধন আদায় দিব পারিব। বান ক্ষতিগ্রস্ত লোকসকলের বীমার দাবি নিষ্পত্তি ত্বরান্বিত করার লক্ষ্যে অনুষ্ঠিত এই বৈঠকত 46টা বীমা কোম্পানির পরিচালন সঞ্চালক মুখ্য

0: কাৰ্যবাহী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কালি বান পৰিস্থিতিৰ বাবে অসম লোকসেৱা আয়োগৰ অধীনত 9 আগষ্টত হ'বলগীয়া সহকাৰী অভিযন্তা পদৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকামৰ ডংকামুকাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ হিচাপে অসামৰিক সেৱা ইউ পি এছ চিৰ প্ৰস্তুতি শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে এই সজাগতা কাৰ্যসূচীত নেতৃত্ব দিয়ে। এই কাৰ্যসূচীত ইউ পি এছ চি তথা অসামৰিক সেৱাৰ পৰীক্ষা, প্ৰস্তুতিৰ কৌশল আৰু নিষ্ঠা তথা জনসেৱাৰ গুৰুত্বৰ দিশত আলোকপাত কৰা হয়। ভাৰত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাৰ কালি 10ম দিনা কালি 16টা পদক জয় কৰি প্ৰতিযোগিতাৰ পদক তালিকাত চতুৰ্থ স্থানলৈ উন্নীত হয়। ভাৰতে এতিয়ালৈকে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক লাভ কৰিছে। ভাৰতে কমনৱেলথ গেমছৰ বক্সিঙত সৰ্বোৎকৃষ্ট প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক 7টা সোণ আৰু 3টা ৰূপৰ পদক অৰ্জন কৰি এই শিতানত সৰ্বাধিক পদক অৰ্জন কৰে। ভাৰতৰ অংকুশ পংঘলে ইংলেণ্ডৰ ডিমেজি চিট্টুক পুৰুষৰ 80 কিলোগ্ৰাম শাখাৰ ফাইনেলত 4-1 ফলাফলত আৰু শচীন শিৱাছে নামিবিয়াৰ ট্ৰিয়াগেইন মৰ্নিং এণ্ড ডেভেলক 60 কিলোগ্ৰাম ওজন শাখাত 3-2 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। একেদৰে জেচমিন লম্বৰীয়া, সাক্ষী চৌধুৰী, প্ৰিয়া ঘংঘাছ, প্ৰীতি পাৱাৰ আৰু অৰুন্ধতী চৌধাৰীয়ে নিজ নিজ শিতানত সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে। ইপিনে নৰেন্দ্ৰ ৱেৰৱাল, লাভলীনা বৰগোহাঁই আৰু যদুমণি সিঙে ৰূপৰ পদক অৰ্জন কৰে। গুলবীৰ সিঙে পুৰুষৰ দৌৰৰ 10,000 মিটাৰত ৰূপৰ পদক লাভ কৰাৰ পাছত 5,000 মিটাৰ দৌৰতো ব্ৰঞ্জৰ পদক অৰ্জন কৰি কমনৱেলথ গেমছত ইতিহাস ৰচনা কৰে। তেওঁ কমনৱেলথ গেমছৰ 5,000 মিটাৰ দৌৰত পদকজয়ী প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ লগতে প্ৰতিযোগিতাৰ একেটা সংস্কৰণতে 2টা পদক অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। ইপিনে পেৰা এথলেটিক্স ভাৰতৰ সুমন ৰাণাই কালি পুৰুষৰ F57 শ্বটপুট শিতানত সোণৰ পদক হস্তগত কৰাৰ বিপৰীতে শুভম জুৱেলে ৰূপৰ পদক অৰ্জন কৰে। জুডুমেটত উন্নতি শৰ্মাই মহিলাৰ 63 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত স্বগণনা প্ৰক্ৰিয়াৰে লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। ৰাজ্যৰ কেইবাখনো জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত। বান ক্ষতিগ্ৰস্ত উজনিৰ 4খন জিলাৰ বাবে মুখ্যমন্ত্ৰীৰ কেইবাটাও ঘোষণা আৰু কমনৱেলথ গেমছত ভাৰত পদক তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, আগবঢ়াইছো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো কোৰা কাগজ থা য়ে মন মেৰা। এই গীতটি আৰাধনা ছবিৰ পৰা, কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত। গীতিৰ বাবে আমালৈ অনুৰোধ পঠাইছে নাৰেংগীৰ পৰা নিকিতা তালুকদাৰ, সুমি তালুকদাৰ, গৌতম দাস আৰু বীণা দাসে।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ইংলিছ উইংলিছ ছবিৰ এটি গীত শিল্পা ৰাওৰ কণ্ঠত। গীতটিৰ বাবে আমালৈ অনুৰোধ পঠাইছে জালুকবাৰীৰ পৰা মণিমালা বৰা, জুপিতৰা কলিতা, হিমাশ্ৰী কলিতা আৰু প্ৰভাত কলিতাই।

বাইদেউ বুলনি সমূহ শ্ৰোতাকে সম্ভাষণ জনাই এয়া দেওবাৰৰ বুলনি আৰম্ভ কৰিছোঁ। আজি আনিছোঁ প্ৰফুল্ল বৰা ৰচিত নাটক হৃদয়ৰ চিঞৰৰ তৃতীয় খণ্ড। প্ৰেম আৰু সংগীতেৰে আৰম্ভ কৰা নিৰূপম আৰু পূবালীৰ জীৱনলৈ আহিল প্ৰচণ্ড এজাক ধুমুহা। ধুমুহাৰ সংগীতৰ লয়ৰ সৈতে নিৰূপম আৰু পূবালীৰ যুগ্ম জীৱনৰ লয় ৰজিতা খালেনে বাৰু? আহকচোন এবাৰ শুনো হৃদয়ৰ চিঞৰৰ তৃতীয় খণ্ড।

0: আপোনালোকৰ পৰা আহিছে?
1: আমি দৈনিক বাতৰিৰ স্থানীয় সংবাদদাতা। আপোনাৰ বোৱাৰীৰ লগত অলপ কথা পাতিব খুজিছিলোঁ আৰু তেখেতৰ এখন ফটো।
0: বাতৰিটো প্ৰকাশ হৈ গৈছে, আৰু নতুন কি বাতৰি লাগে?
1: আমি মানে অলপ বহলাই মানে ঘটনাটো ঘটাৰ আৰম্ভণিৰ পৰা শেষলৈকে সজাই পৰাই দিব খুজিছোঁ।
0: শুনক, বোৱাৰী এতিয়া নাই, মহিলা সংগ্ৰাম সমিতিৰ সদস্যাসকলৰ লগত গৈছে নিজৰ ষ্টেটমেণ্ট দিবলৈ। অ' জগবন্ধু,
2: অনুপম,
0: আহা আহা, আৰু কথাটো

0: মিছা তেনেধৰণৰ কোনো দুৰ্ঘটনা বোৱাৰী হোৱা নাই। মাত্ৰ ৰিক্সাৰ পৰা পৰি সামান্য দুখ পোৱাত নাৰ্ছিং হোমলৈ যাবলগীয়া হ'ল। আপোনালোকে কাগজলৈ এইটো স্পষ্টীকৰণ দি দিয়ক, আপোনালোকে ডি চি অফিচলৈ গ'লে সকলো গম পাব।
1: ৰজনী, ৰজনী,
0: আপোনালোকে যাওক, ৰৈ আছে কিয়?
2: অনুপম, বোৱাৰীয়ে অস্বীকাৰ কৰিবতো?
0: কৰিব। মই নিৰুপমকো লগত পঠাই দিছোঁ।
3: মোক মাতিছিল নেকি দেউতা?
0: অঁ, মাতিছিলোঁ। যা, মিঠাই যোগাৰ কৰ আৰু মাংস মাছ আনগৈ যা। জগবন্ধুৱেও ভাত খাব ইয়াত।
3: আজি কিবা উৎসৱ হ'ব নেকি দেউতা?
0: উৎসৱ নহয়, মহোৎসৱ হ'ব। যা, সোনকালে বজাৰৰ পৰা আহ।
3: যাম যাম, সোনকালে নহয়, অতি সোনকালে যাম।
4: হেৰি, নিৰুপম আৰু বোৱাৰী দেখোন এতিয়াও আহি নাপালেহি। মই অকণমান আগবাঢ়িয়ে যাওঁ নেকি?
0: নালাগে নালাগে, সিহঁতৰ কাম শেষ হ'লে নিজেই সোনকালে আহিব। কোন আহিল?
4: অঁ, নিৰুপম দেখোন অকলেহে আহিল।
0: কি হ'ল, তই গুচি আহিলি যে? বোৱাৰী ক'ত?
5: আহিব, অলপ দেৰি হ'ব।
4: তই একেবাৰে লগতে লৈ নাহিলি কিয়?
5: গুচি নাহি কি কৰিম মা, তাত মানুহ থাকিব পাৰে নেকি? মানুহবোৰক কি চাওনি, মই যেন এটা চিৰিয়াখানাৰ জন্তু। গাড়ীত উঠাৰ পিছতো গাড়ীৰ ওচৰলৈ আহি মানুহবোৰে জুমি জুমি চাইছে।
0: নিৰুপম,
5: মই লীনাক থৈ আহিছোঁ লগত,
6: তুমি অলপ ৰেষ্ট লোৱাগৈ যোৱা।
5: খুৰা, ৰেষ্ট আৰু কি ল'ম, জিৰণি ল'ম বুলি ভাবিলেও মানুহে জানো জিৰণি ল'ব পাৰে।

0: বুঝিছা জগবন্ধু, নিরুপমের ঘটনাটা বড় সহজভাবে লৈছে। যেতিয়া আমার আর চিন্তা করবলগিয়া একো নাই। বোয়ারিয়ে অস্বীকার করিলেই বাতরি কাকতত প্রকাশ পাব, মানুষেও মিছা বলিয়েই বিশ্বাস করিব। আর যাকে বিশ্বাস নকরে সেইবিলাকেও লাহে লাহে এদিন এইবিলাক কথা পাহরি যাব। এইখন ঘরের হেরাই যাওয়া সুনাম আমি আকো ঘুরাই পাম, তুমি কি কোয়া?
1: নিশ্চয় পাবা। মই তোমালোকক ধন্যবাদ দিছো যে সকলো কথা তোমালোকে সহজভাবে লব পাৰিছা, যিটো আন বহুতে নোৱাৰিলেহেঁতেন। মানুহৰ মানৱতাটো ইয়াকে কয়।
2: হেই হেৰি, শুনিছে? লীনা বোৱাৰীক এৰি অকলেই গুচি আহিল, আহি বিচনাত পৰি হুক হুকাই কান্দি আছে।
0: কি কৰিছে? কান্দি আছে? তেতিয়াহ'লে তেতিয়াহ'লে চাওঁ চাওঁ, তাক মাতাচোন সোনকালে মাতা।
2: লীনা,
1: লীনাই আহি কান্দিছে কিয়?
0: তেতিয়াহ'লেতো বোৱাৰীয়ে কি, লীনা আচোন, বোৱাৰীক এৰি থৈ আহিলি যে, আৰু আহি তই কান্দিছ?
2: কচোন, তই কিয় কান্দিছ?
0: বোৱাৰীয়ে ষ্টেটমেণ্ট দিলে।
2: দিলে?
0: কি ষ্টেটমেণ্ট দিলে? ঘটনাটো মিছা বুলি কৈছেতো।
2: মোৰ বিয়া, এইখন ঘৰৰ সন্মান,
0: সেইটো সঁচা বুলি কৈ বোৱাৰীয়ে দেখিছো এটা সপোনা মাতি আনিলে। সঁচা বুলি ক'লে বোৱাৰীয়ে, সঁচা বুলি ক'লে নিৰুপম, নিৰুপম, নিৰুপম, নিৰুপম!
1: দেউতা, দেউতা, লীনাৰ কথা মই শুনিছো দেউতা, কিন্তু নহয়, পোৱালীয়ে এই কথা সঁচা বুলি ক'ব নোৱাৰে দেউতা, কাৰণ পোৱালীক মই মোৰ শপত দি কৈছিলোঁ সেই কথা মিছা বুলি ক'বলৈ। সঁচা বুলি ক'লে মই আত্মহত্যা কৰিম বুলি কৈছিলোঁ। ইয়াৰ পিছতো পোৱালী সঁচা বুলি ক'ব নোৱাৰে দেউতা। পোৱালী মোৰ প্ৰতি, এই ঘৰখনৰ প্ৰতিজন মানুহৰ প্ৰতি ইমান নিৰ্দয় হ'ব নোৱাৰে দেউতা।
0: ৰূপম, কিন্তু পোৱালীয়ে সঁচা বুলি ক'লে,
1: পোৱালীয়ে এই কথা সঁচা বুলি ক'বই নোৱাৰে দেউতা। হয়তো মই

0: নোৱাৰিলোঁ, মিছা কথা ক'ব মই নোৱাৰিলোঁ।
1: কিন্তু কিয় কিয় তুমি মিছা বুলি ক'ব নোৱাৰিলা? মোৰ জীৱনৰ কথা, তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাৰ কথা, এই পৰিয়ালটোৰ কথা তুমি কিয় এবাৰো ভাবিব নোৱাৰিলা? পূবালী, তুমি আমাৰ ওপৰত এনেকৈ প্ৰতিশোধ লোৱা বুলি মই ভাবিব পৰা নাছিলোঁ। এতিয়া এতিয়া লীনাৰ বিয়াখন কি হ'ব? বিয়াখন ভাঙি গ'লে তাই যদি কিবা এটা কৰি পেলায়, তাৰ কাৰণে দায় কোন হ'ব? এইখন ঘৰৰ মানুহে যি কথা মিছা বুলি কৈ প্ৰতিবাদ কৰিলে, সেই কথা তুমি সঁচা বুলি কৈ এইখন ঘৰৰ মানুহক বিচলীয়া বুলি সমাজৰ ওচৰত পৰিচয় কৰি দিয়ালা। তুমি কি কৰিলা ভূপালি? এয়া তুমি কি কৰিলা?
0: ইয়াৰ বাহিৰে মোৰ কোনো উপায় নাছিল। মই যদি এই কথা আজি মিছা বুলি ক'লোহেঁতেন, তেন্তে সেই পশুকেইটা সাৰি গ'লহেঁতেন, আৰু সাৰি গ'লে সিহঁতে মোৰ দৰে আৰু বহুতো বোৱাৰীক পুনৰ কলংকিতা কৰিলেহেঁতেন। মই মোৰ কথা ভবা নাই, ভাবিছোঁ দেশৰ শ শ গৰাকী যুৱতী বোৱাৰীৰ কথা। মোৰ কাৰণে যদি সেই পশুকেইটা ধৰা পৰে, তেন্তে দেশৰ বহুতো যুৱতী বোৱাৰী এনে জঘন্য দুৰ্ঘটনাৰ পৰা বাচি যাব।
1: তুমি আনৰ ভৱিষ্যতৰ কথা ভাবিলা, কিন্তু এইখন ঘৰৰ কথা ভাবিব নোৱাৰিলা। কিয়? কি কাৰণত তুমি এইখন ঘৰৰ কথা ভাবিব নোৱাৰিলা?
0: নোৱাৰিলোঁ, সেই কথা মই ভাবিব নোৱাৰিলোঁ। এইখন ঘৰৰ কথা নাভাবি, নিজৰ কথা নাভাবি, আপোনাৰ কথা নাভাবি মই এটা জাতিৰ ভৱিষ্যতৰ কথা ভাবিলোঁ। মই ইয়াৰ পিছত আত্মহত্যা কৰিব লাগিছিল, কিন্তু আত্মহত্যা কৰিব নোৱাৰিলোঁ মই। কাৰণ মই আত্মহত্যা কৰি মোৰ গৰ্ভত থকা সন্তানটোক হত্যা কৰাৰ অধিকাৰ মোৰ নাই। সেই সন্তানৰ মৃত্যু মই মাতৃ হৈ বিচাৰিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। তথাপিও আপোনালোকে ভাবি লওক, মোৰ মৃত্যু হৈছে।
1: মৃত্যু মৃত্যু হ'ল মোৰ অন্তৰত, মোৰ হৃদয়ত। তোমাৰ অপমৃত্যু ইতিমধ্যেই হৈ গ'ল। মই আৰু মোৰ অন্তৰত, মোৰ হৃদয়ত তোমাক বিচাৰি নাপাওঁ। মই আজি অকলশৰীয়া, নিঃসংগ।
0: নিঃসংগতা সদায় নাথাকে, নিঃসংগতা এদিন সংগী বিচাৰি আনে। শুনক, আপোনালোকে এদিন সকলো ঘূৰাই পাব। হেৰাই যোৱা বস্তুবোৰ সকলোৱে ঘূৰাই নাপালেও কিছুমানে ঘূৰাই পায়, আপোনালোকে পাব। মই এইখন ঘৰৰ পৰা আঁতৰি গ'লেই আপোনালোকে এদিন সকলো ঘূৰাই পাব। মই আঁতৰি গৈ আপোনালোকৰ পূৰ্বৰ মান সন্মান, সকলো সমস্যাৰ সমাধান কৰি যাম। মই আঁতৰি যাম। মোৰ জীয়াই থকাৰ বাসনা নাথাকিলেও মোৰ সন্তানটোৰ কাৰণে মই জীয়াই থাকিব লাগিব। মই জীয়াই থাকিব লাগিব। মই যাম।
2: বোৱাৰী, তোমাৰ সকলো কথা মই শুনিছোঁ। তুমি এইখন ঘৰৰ পৰা আঁতৰি যাব নোৱাৰা বোৱাৰী।
1: সেইখন ঘৰ, যিখন ঘৰৰ মূল্য তেওঁ দিব নোৱাৰিলে, আজি সেইখন ঘৰৰ মূল্য কি তেওঁৰ ওচৰত আছে? তেওঁক

0: যাবলে দিয়া মা।
1: তই এই কথা আকৌ এবাৰ ভাবিছা নিৰূপম?
0: এবাৰ ভবা কথাবোৰ আকৌ বাৰে বাৰে কিমান ভাবিম মা। তেওঁ যাওক, তেওঁ যোৱাত আজি মোৰ কোনো দুখ নাই, চকুত মোৰ চকু পানী নাই, আজি মোৰ হাঁহিবলৈ মন গৈছে মা।
1: কিন্তু কিন্তু তই পাহৰি নাযাবি, বোৱাৰীৰ গৰ্ভত তোৰ সন্তান, তই পিতৃ হ'বলৈ ওলাইছ।
0: ভাবিছিলো সেই পিতৃত্বৰ দাবী মোৰে, কিন্তু আজি আৰু নকৰোঁ। সেই সন্তানৰ পিতৃ মই নহয় মা, সেই সন্তানৰ পিতৃ আৰু
1: নিৰূপম।

0: হেৰা, মুখ ঢাকি শোৱাজন তুমিয়েই নে?
1: অ' দাদা, কি কৰিব দাদা, গা ভাল নহয়, শুই আছোঁ। বহক দাদা, বহক।
0: পিছে মই কিয় আহিলোঁ গম পাইছাই নহয়?
1: পাইছোঁ দাদা, পাইছোঁ। ৰ'ব, ঘৰ ভৰাৰ আগতে আপোনাক এটা বেলেগ কথা কওঁ। আগৰবাৰতো নিৰুপমৰ লগত মোৰ ভাগিনীজনীৰ বিয়াখন ঠিক কৰি নিদি বেলেগ এজনীকে ঠিক কৰি দিলে। এইবাৰ কিন্তু ঠিক কৰি দিব লাগিব দাদা।
0: এইবাৰ মানে?
1: এইবাৰ মানে দ্বিতীয়বাৰ। অৱশ্যে তেনে এখন বদনামী ঘৰলৈ মোৰ ভাগিনীজনীক বিয়া দিয়াৰ ইচ্ছা নাছিল, তথাপিও বৰ দুখ লাগিছে, বোৱাৰীজনী এনেকৈ গুচি গ'ল।
0: তুমি কাৰ কথা কৈছাহে?
1: নিৰুপমৰ ৱাইফ পূবালী কালি ৰাতিয়ে ঘৰৰ পৰা ওলাই গ'ল, আপুনি ক'বই নোৱাৰে নেকি?
0: পূবালী ওলাই গ'ল?
1: অঁ।
0: সেইবিলাক তুমি কি বাজে কথা কৈছাহে?
1: অঁ বাজে নহয় দাদা, সঁচা কথাকে কৈছোঁ। ষ্টেচনত মই নিজে দেখি আহিছোঁ। আপুনি খবৰ ল'বলৈ গ'লেই মোৰ কথা সঁচা নে মিছা তাৰ প্ৰমাণ পাব। সেয়েহে কৈছোঁ, এইবাৰ মোৰ ভাগিনীজনী গ'লে দেখোন।
0: কথাটো তেন্তে সঁচা?
2: সঁচা সঁচা জগবন্ধু।
0: কথাটোত মই বৰ দুখ পাইছোঁ অনুপম।
2: দুখ? কিহৰ কাৰণে দুখ? কিহৰ কাৰণে তুমি দুখ পাইছা জগবন্ধু? এজন শহুৰ হৈ য'ত মই দুখ পোৱা নাই, তাৰপিছত তোমাৰ দুখ পোৱাৰ কি কাৰণ থাকিব পাৰে? সেইখন ঘৰৰ এটা অনুৰোধ যিজনী বোৱাৰীয়ে প্ৰত্যাখ্যান কৰিব পাৰে, এইখন ঘৰৰ প্ৰতি কোনো মায়া অনুভৱ কৰিব নোৱাৰিলে, সেইজনী বোৱাৰীৰ এইখন ঘৰত থকাৰ অধিকাৰ ক'ত?
0: বোৱাৰীয়ে হয়তো পৰিয়ালটোক কলংকৰ পৰা মুক্তি দিবলৈকে,
2: আমাক কলংকৰ পৰা মুক্ত কৰিবলৈকে এই পথ নলৈ আমি দিয়া পথেৰে যদি তেওঁ আগবাঢ়িলেহেঁতেন। কিন্তু আমি দিয়া পথেৰে আগনাবাঢ়ি বিপথে গ'ল কিয়? এই প্ৰশ্নৰ উত্তৰ তুমি মোক দিব পাৰিবা জগবন্ধু? অ' আপুনি আহক, আহক, বহক।
3: বোৱাৰীজনী তেতিয়াহ'লে ঘৰ এৰি গুচি গ'লগৈ, ভালেই কৰিলে। আন বোৱাৰী হোৱা হ'লে আত্মহত্যা কৰিলেহেঁতেন। বাৰু যি নহওক, বোৱাৰীজনী গ'লগৈ যেতিয়া কিছু হ'লেও পূৰ্বৰ সুনাম আপোনালোকে ঘূৰাই পাব। আমিও ঘৰত সকলোৱে আলোচনা কৰি সিদ্ধান্ত ল'লোঁ, আমাৰ সম্পূৰ্ণ মত নাথাকিলেও কৌশিকৰ কাৰণে আপোনাৰ ছোৱালীক বৰ্তমান বিয়া কৰিবলৈ আমি ৰাজি। বিয়াৰ দিনবাৰ মই চোৱাই আনিছোঁ, এইখন কাগজ চাওক।
2: হয়,

0: তুমি কি কলা বন্দনা, নিরুপমে ড্রিঙ্ক কৰিবলৈ লৈছে?
1: অ, বৰুৱানী বাইদেউয়ে মোক সিদিনা ক্লাবলৈ লৈ গ'ল। তাত গৈ দেখিলোঁ নিরুপমে অকলে অকলে ড্রিঙ্ক কৰি আছে। ওয়েটাৰটোৱে ক'লে আজিকালি হেনো নিরুপমে ক্লাবত ৰাতিপুৱাৰে পৰা ড্রিঙ্কেই কৰি থাকে।
0: বৰ ভাল কথা। এ, তুমি কিবা এটা কৰি চিনাকি হৈ আমাৰ ঘৰলৈ অনা চেষ্টা এটা কৰাচোন। ড্রিঙ্ক ইয়াতো কৰিব পাৰিব, ঘৰলৈ আনিব পাৰিলে ভাগিনজনী দিবলৈ বৰ সহজ হ'ব, বুজিছা? আৰু ভাগিনজনী দি ল'ব পাৰিলে এদিন দেখিবা মই ফেক্টৰীৰ মালিক হৈ বহি আছো। কথাটো বুজিলানে?
2: নিৰ্মালী, নিৰুপম আহিলনে?
3: নাই, আজিকালি তাৰ কি হৈছে মই ধৰিবই পৰা নাই। সি ৰাতি ৰাতিও দেৰিকৈ আহিবলৈ লৈছে।

0: আৰু
1: জানো সেই কথা মই জানো। সুস্থ হৈ নহয় মাতাল হৈ সি ৰাতি ঘৰলৈ আহে। সি মদ খাই দুখবোৰ পাহৰি যাবলৈ চেষ্টা কৰিছে। সি ভুল কৰিছে, কিন্তু কি ক'ম, যাক মই কি ক'ম, নিজেই মই নিজক সান্ত্বনা দিব পৰা নাই, তাক আৰু মই কি সান্ত্বনা দিম।
0: হেৰি, মই এটা কথা ভাবিছোঁ।
1: কি কথা ভাবিছা তুমি?
0: তাক ভাল কৰাৰ এটাই উপায় আছে।
1: কি উপায়?
0: বোৱাৰী যেতিয়া নিজৰ ইচ্ছাৰে এইখন ঘৰৰ পৰা গুচি গ'ল, তেওঁ আৰু এইখন ঘৰলৈ কেতিয়াও ঘূৰি নাহে। গতিকে নিৰুপমৰ কাৰণে এজনী ভাল ছোৱালী চাই যদি বিয়াখন পাতোঁ, কাৰণ মই ভাবোঁ এজনী নাৰীৰ অবিহনে নিৰুপমক কোনেও সুস্থ কৰিব নোৱাৰে।
1: কিন্তু ঘটনাটো হোৱা দুদিন নহওঁতেই সমাজে আমাক কি বুলি ক'ব?
0: সমাজৰ কথা বাদ দিয়ক, সেইদিনা তাত জানো সমাজৰ মানুহ নাছিল। সেই সমাজৰ মানুহে জানো দুৰ্বৃত্তহঁতৰ হাতৰ পৰা বোৱাৰীক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল, আৰু সেই দুৰ্বৃত্তহঁত সিহঁতো জানো এইখন সমাজৰে মানুহ নহয়।
1: ৰ'বা ৰ'বা, কথাটো মোক ভাবিবলৈ, তাৰ আগতে লীনাৰ বিয়াখন হৈ যাওক।

0: সহ্য কৰিব নোৱাৰে।
1: কিন্তু ঘটনাটো হোৱা দুদিন নহওঁতেই সমাজে আমাক কি বুলি ক'ব?
0: সমাজৰ কথা বাদ দিয়ক, সেইদিনা তাত জানো সমাজৰ মানুহ নাছিল। সেই সমাজৰ মানুহে জানো দুৰ্বৃত্তহঁতৰ হাতৰ পৰা বোৱাৰীক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল, আৰু সেই দুৰ্বৃত্তহঁত সিহঁতো জানো এইখন সমাজৰে মানুহ নহয়।
1: ৰ'বা ৰ'বা, কথাটো মোক ভাবিবলৈ, তাৰ আগতে লীনাৰ বিয়াখন হৈ যাওক।

0: Σάβω, σάβω. Σάβω. Ήθελα.
1: Άτσα, έπαιλε.
0: Έχει. Έχει το κλάβο τεπάει, λόγω τη λουέχηλου.
2: Μπορβαλ κουήλα.
0: Έμορ χασβέν.
1: Απνή.
2: Νομοσκά. Νομοσκά, νομοσκά. Αχ, αχ, αχ.
0: Σάβω.
2: Χαίρι, ακόμα ধৰিলে হামা
1: বৰ
2: ডাঙৰ ঘটনা ঘটি গ'ল নহয়
1: ডাঙৰ ডাঙৰ নহয় সৰু ঘটনা এইবিলাক আৰু নক'ব এইবিলাক মই পাহৰি যাবলৈ চেষ্টা কৰিছোঁ এতিয়া
2: চেষ্টা নহয় একেবাৰে পাহৰি যাব লাগিব আৰম্ভ কৰিব লাগিব এটা নতুন জীৱন
1: নতুন জীৱন
2: হয় পোৱালীয়ে সিদিনা কথাটো মিছা বুলি কোৱা হ'লেই বুজিছা বন্দনা মই এখেতক কৈছোঁ এতিয়া আগৰ কথা সকলো পাহৰি এটা নতুন জীৱন আৰম্ভ কৰিব লাগে
0: নিশ্চয় এজনী সাধাৰণ ছোৱালীৰ কাৰণে নিজৰ জীৱনটো ধ্বংস কৰি দিয়াৰ কিবা অৰ্থ আছে জানো
2: অৰ্থ বিচাৰি চিন্তা কৰি থাকিলে অনৰ্থহে হ'ব গতিকে আকৌ বিয়াখন পাতিব লাগে
0: বিয়া পাতিলে আকৌ হেৰুৱা সংসাৰখন ঘূৰাই পাব
1: ঘূৰাই আকৌ ঘূৰাই পাম এৰাই যোৱা সংসাৰখন মই ঘূৰাই পাম
0: পাব কিয় নাপাব
1: কিন্তু কিন্তু মোৰ সন্তান
0: আকৌ নতুন সন্তান পাব
1: নতুন সন্তান বাৰু পোৱালীয়ে মোক এই কিয় গুচি গ'ল কিয় গুচি গ'ল
2: আপোনাক বেয়া পাই গ'ল
1: বেয়া পায়
2: হয় কিন্তু পৃথিৱীততো আৰু পোৱালী এজনীয়ে নাই আৰু বহুত পোৱালী আছে
1: বহুত পোৱালী
2: হয় তাৰে এজনী পোৱালীক বিয়া কৰাই নতুনকৈ এটা সুখী জীৱন আৰম্ভ কৰক
0: আমাৰ এজনী ভাগিনী আছে বৰ ধুনীয়া
1: পোৱালী দৰে
2: তাতোকৈ ধুনীয়া নাম নমিতা
1: নমিতা
2: হয়
1: পোৱালী নহয়
2: হেৰি নহয় নামলে কি কথা আছে
0: ইচ্ছা কৰিলে নামটো নমিতাৰ ঠাইত পোৱালীও কৰি ল'ব পাৰি আপোনাক এতিয়া এনে এজনী ছোৱালীৰ প্ৰয়োজন যি মৰম ভালপোৱাৰে পোৱালীৰ কথা আপোনাৰ মনৰ পৰা আঁতৰাই ৰাখিব পাৰে
1: আচ্ছা তেনেকুৱা তেনেকুৱা ছোৱালী আছে
0: আছে কিয় নাথাকিব
1: তেতিয়া হ'লেতো

0: 언어범.
1: 어, 아하, 여러분도. 비세 수알리 것하도.
0: 수알리 뭐 사이수. 근데 이 호주와 것하부로 가는에 니루범으로의 발포리알로 수알리 부하도 얼럽. বহুতে বহুত কথা কয়, কিছুমানে কয় বোলে বোৱাৰীজনীক যাবলৈ দিবই নালাগিছিল, কিছুমানে কয় আকৌ বোৱাৰীজনীক যাবলৈ পৰিয়ালৰ মানুহেই বাধ্য কৰাইছে।
1: আচৰিত কথা, মানুহে আমাক নিজ বুলি ভাবিব পাৰিছে।
0: সকলো মানুহৰ চিন্তাধাৰা একে নহয় অনুপম, প্ৰত্যেকৰে মন বেলেগ বেলেগ। তদুপৰি আজিকালি ড্ৰিংকছ কৰি নিৰূপম ক্লাবতে পৰি থাকে, সেই কথাও প্ৰচাৰ হৈ গৈছে।
1: অ,
0: তথাপিও মই চেষ্টা কৰি আছোঁ, মই চেষ্টা কৰি আছোঁ।

0: আপোনালোক
1: আমাক চিনি পোৱা নাই।
2: আমি আগতে আমাৰ ভাগিনীজনীৰ বিয়াৰ কথালৈ আপোনাৰ ওচৰলৈ আহিছিলোঁ।
0: অ' চিনি পাইছোঁ চিনি পাইছোঁ। বহকচোন বহক। সেইখন বিয়া নহ'ল। বৰ্তমান অৱশ্যে নিৰুপমাৰ বিয়াৰ কথা আমি আকৌ ভাবিছোঁ।
1: গম পাইছোঁ, সেইকাৰণে আমি আহিছোঁ।
0: কিন্তু নিৰুপমক এই বিষয়ে আমি এতিয়ালৈকে একো সোধা নাই। তাৰ মতটো প্ৰথমতে ল'ব লাগিবতো।
2: তেখেতৰ মত আছে।
0: আপুনি কেনেকৈ জানিলে?
1: তেওঁ আমাৰ ঘৰলৈ প্ৰায়েই যায়। বিয়াৰ কথা আমি কওঁতে তেওঁ পাতিম বুলিয়ে ক'লে।
0: হয় নেকি?
1: হয়।
0: তেতিয়াহ'লে বিয়াৰ কাৰণে আপোনালোক সাজু আছেতো?
1: আমি একেবাৰে সাজু। মাত্ৰ প্ৰথমবাৰতেই বিয়াখন হোৱা হ'লে যৌতুকত আমি যি যি দিম বুলি ভাবিছিলোঁ, মানে গাড়ী পৰ্যন্ত দিম বুলি ভাবিছিলোঁ, এতিয়া আৰু দিব নোৱাৰিম।
0: নাই নাই, নালাগে। যৌতুকত একো দিব নালাগে। মাথোন ছোৱালী আহি নিৰুপমক ভালকৈ চোৱা চিতা কৰি তাক সুখী কৰিব পাৰিলে। অঁ ৰ'বচোন, মই এওঁকো মাতোঁ, এওঁৰ লগতো কথা হওক। নিৰ্মালী, নিৰ্মালী,
3: তেতিয়াহ'লে নিৰুপমৰ বিয়াখন হেমন্ত ঠিকাদাৰৰ ভাগিনীজনীৰ লগতে ঠিক হ'ল।
0: আৰু কি কৰিবা, এই অৱস্থাত ভাল পৰিয়ালৰ ছোৱালী পোৱাটো সম্ভৱ নহয়। মই ভাবিছোঁ পৰিয়াল যিয়েই নহওক কিয়, ছোৱালীজনী ভাল হ'লে ঘৰখনলৈ শান্তি ঘূৰি আহিব। অন্ততঃ নিৰুপমে পুবালিক পাহৰি নিজকে সুস্থ কৰি জীয়াই ৰাখিব পাৰি। তুমি কি কোৱা?
3: মই আৰু কি ক'ম, বিয়াখন ঠিক হ'লেই যেতিয়া মোৰ আৰু এতিয়া ক'বলগীয়া কি থাকে? আৰু কিবা ক'বলগীয়া থাকিলেও এতিয়া আৰু কৈ জানো কিবা লাভ হ'ব।

0: রজনী
1: কি হল বৌ?
0: কি হল মানে? তোক মই গরম পানি কেইটা বজাত দিবলৈ কৈছিলো
1: জানো? মই ঘড়ি ঘণ্টা চোৱা নাই নহয়, সেইডাল মই চাবও নাজানো।
0: তোক মই 8 বজাত গরম পানি দিবলৈ কৈছিলো, এতিয়া কেইটা বাজিল?
1: কৈছো নহয়, মই ঘড়ি ঘণ্টা চাব নাজানো। আগৰজনী বৌয়ে দরকার হলে গরম পানি নিজেই কৰি লয়।
0: সেইকাৰণে ময়ো নিজে গরম পানি কৰি লম নেকি? আৰু শুন, কথাৰ প্ৰতি আগৰজনীৰ কথা মোৰ আগত কৈ নাথাকিবি, বুজিছ? মুঠতে মোৰ লগত ঠিকমতে চলিবি, আৰু বেঠিক হলে ইয়াত থাকিব নোৱাৰিবি, এইখন ঘৰ এৰি গুচি যাব লাগিব।
1: মোক ইয়াৰ পৰা খেদি পেলাই আপুনি কোন?
0: কি কলি? মই কোন?
2: নমিতা।
0: মামা আহিলা?
3: ময়ো আহিছো।
0: বহা বহা বহা, হ'ব যা, গৰম পানীখিনি এতিয়াই লৈ আনগৈ। আৰু শুন, চাহ আৰু খাবলৈ কিবা কিবি লৈ আহ।
2: ঐ, মোলে গাখীৰ এগিলাচ আনিবি। হেৰি নহয়, এই পিছত নিৰূপম ক'ত?
0: ৰাতিপুৱাই ওলাই গৈছে, অহা যোৱাৰ সময়ৰ কোনো ঠিক নাই। টকা পইচাৰ বাহিৰে মানুহজনৰ পৰা মই এতিয়ালৈকে আন একো পোৱা নাই মামা।
2: টকা পইচাৰ বাহিৰে নিৰূপমৰ পৰা একো নাপালেও হ'ল, বুজা নাই? টকা পইচা তোৰ হাতত দিছেনে নাই? হে,
0: এতিয়ালৈকে দিয়া নাই।
2: ভাল নাপালো, ভাল পোৱাৰ অভিনয় কৰি বেংকৰ একাউণ্টবিলাক তোৰ নামলৈ ট্ৰেঞ্চফাৰ কৰিলো। লাহে লাহে ফেক্টৰীটো তোৰ নামলৈ ট্ৰেঞ্চফাৰ কৰিব লাগিব, বুজিছ? নহ'লে মদ সোপা খাই খাই সি কোনদিনাখন মৰে ঠিকনা নাই, কথাবিলাক বুজিছনে নাই?

প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ তৃতীয় খণ্ড শুনিলে। চৰিত্ৰসমূহত অভিনয় কৰিলে অনুপম চৌধুৰী, ঈশান বৰুৱা, জগবন্ধু, হৰি ডেকা, হেমন্ত শইকীয়া, উপকূল বৰদলৈ, নিৰ্মালী, প্ৰণতি বৰুৱা, বন্দনা, মণি বৰদলৈ, নমিতা, জুৰি শৰ্মা, লীনা, জংকী বৰঠাকুৰ, ৰজনী, কৌস্তুভমণি শইকীয়া, নিৰুপম আৰু পূবালীৰ চৰিত্ৰত তপন দাস আৰু পূৰৱী শৰ্মা। নাটকৰ প্ৰযোজনা অৱনী নয়নৰ। হৃদয়ৰ চিঞৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব অহা দেওবাৰে এই একেই সময়তে।

0: make an official visit to India from today until the 5th of this month. According to the Ministry of External Affairs, during his visit, Odilovich will call on President Draupadi Murmu at the Rashtrapati Bhavan and also meet External Affairs Minister Dr. S. Jaishankar. He is also scheduled to attend a business forum in Delhi. Amid widespread havoc caused by heavy rain in Kerala, the India Meteorological Department has issued an orange alert for 12 districts of the state. 8 people have been reported dead, while 8 others remain missing in rain-related incidents. More than 5,792 people have been shifted to 209 relief camps opened in the affected areas. The drop in the rainfall intensity since yesterday has brought some relief. The IMD has issued an orange colour warning for heavy to very heavy rainfall over Karnataka, Kerala, Mahi, Nagaland, Manipur, Mizoram, Tripura, Rajasthan, Sub-Himalayan West Bengal and Sikkim today. The IMD forecast heavy rainfall conditions over Delhi, Haryana, Punjab, Chandigarh, Uttarakhand, Himachal Pradesh, Jammu and Kashmir and Ladakh during the next 2 days. The weather agency has also advised fishermen not to venture into parts of the North Arabian Sea till tomorrow and few parts of the East Central Arabian Sea from the 3rd to the 6th of this month. In badminton, India's Tanvi Sharma claimed her maiden BWF World Tour title, defeating Vietnam's six-seeded Nguyen Thieu Linh to win the Taipei Open Super Women's Singles title today. The 17-year-old Tanvi became the youngest Taipei Open champion, surpassing Taiwan's Tai Tzu Ying. She's also the first Indian woman to win the title since Saina Nehwal in 2008. At the Glasgow Commonwealth Games, India's medal hunt enters the final day with judo and track cycling offering the last opportunities to add to the tally. Avtar Singh in the men's 100kg, Yash Ghangas in the men's plus 100kg and Ishroop Narang in the women's 78kg category will lead India's judo challenge. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
3: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
2: তাৰ মানে
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে দেওবৰীয়া নাট্যানুষ্ঠান
5: এয়া গোবৰ্ধন চৰিতৰ তৃতীয় খণ্ড ৰচনা তৰুণ শইকীয়া গোবৰ্ধন চৰিত
6: মই চৰু খুদি চাউল নবহাওঁ নহয় মুখ মেলিলিলে নাই
7: দেচোন দে ফটচনে বি এটা দে বি এটা দেচোন দে এই তিতাখিনি মাৰি দিওঁ দে
6: নাহি তাক অথনি বিৰি পৰাই লাগি মোৰ চৈধ্য পুৰু গুজাৰিছ খাই থাক মোৰ কি
7: কিবা এটা আগ্ৰহ কৰি খাবলৈ ল'বা
6: মনে মনে শুই থাক
7: ঐ ঐ চাওঁ এইফালেচোন এইফালা কঁকালটো অকণমান পিটিকি দেচোন ঐ অকণমান পিটিকি দে
6: কোনফালে দিওঁ ওপৰলৈ মুখ কৰি থাকিলে মই কেনেকৈ কঁকাল পিটিকিম পেট পেলা

0: ডাক্তৰ
1: বোলে পৰিলে যথেষ্ট নহয় দেচোন, জ্ঞান বুদ্ধি থাকিলে নপৰাকৈও ডাক্তৰ হ'ব পাৰি, বুজিছ? মোলানৰ কি চমৎকাৰ চিকিৎসা, বুজিছ? কি ফাইন বেজি দিয়ে!
0: হেৰি নহয়, ফাৰ্মেচীত থাকি তাৰ বছৰ চেক হ'ল নহয়, জানে, বুজিছ? জানে,
2: কিন্তু মোলান মোলান মোলান কিন্তু ফাৰ্মেচী চকীদাৰে কথাটো বুজিছ নাই?
1: চকীদাৰ হৈ সোমাল বুলি আৰু সদায় চকীদাৰ হৈয়ে থাকিবনে? কথাতে কয় নহয় বোলে গায়নৰ ঘৰত বোন্দায়ো ৰাগ টানে, বুজিছ?
0: সিহে ডাক্তৰ হোৱাৰ লগতে লাগি থাকে নহয়।
2: সেইটো কথাটো বুজিছ নাই? ডাক্তৰ বজাৰ কৰি ফাৰ্মেচী চকীদাৰী কৰিয়ে যদি মোলান ডাক্তৰ হ'ব পাৰে, কথাটো বুজিছ নাই? এই কলেজৰ চকীদাৰটো কলেজত কাম কৰি কৰি বুঢ়া হ'লি নহয়, সি প্ৰিন্সিপাল হ'ব পৰা নাই কিয়, কথাটো বুজিছ নাই?
1: মানে হেৰিয় গলক,
0: মানে কথাটো হ'ল,
2: কথাটো হ'ল মানে তহঁত এইদৰে মৰিবি, কথাটো বুজিছ নাই? এইদৰে এইদৰে তহঁত মৰিবি। আৰু মোলান এই সি সি মানুহ মাৰিব দেই, কথাটো বুজিছ নাই? সেই বেজিটোৰ খোজটো মাৰিব পাৰি সি ডাক্তৰ বনি গ'ল নে?
0: চৰকাৰী ডাক্তৰৰ তালে যাবলৈ কৈছিলো নহয়, বেজি ল'ব লগা হয় বুলিয়ে লৰচ কৰাব নোৱাৰিলো।
2: চৰকাৰী ডাক্তৰে কিটো কৰিব, কথাটো বুজিছ নাই? ঐ গোবৰকাই,
1: তাকো খাবলৈ তোৰ সেই আধা ঘণ্টাৰ আগতে আৰু আধা ঘণ্টাৰ পিছত অইন বস্তু খোৱা নিষেধ, বুজিছ? দেৱাই খাইছো খাইছো যেনে নেলাগে,
2: নেলাগিব। এই লাখ পাৰৰ এপুৰিয়াতে তোৰ বেমাৰৰ চৈধ্য ভুৱন দেখুৱাই দিব নহয়, বুজিছ নাই কথাটো? তোৰ যি বেমাৰেই নহওক, তাৰ কেনি যাওঁ গোপাল, কেনি যাওঁ কিপাল লাগিব, বুজিছ নাই কথাটো? তই তুৰম যা গোবৰকাই, তই তুৰম যা। নহ'ব, চাৰ কৈছা নেকি কিবা কৈছা যে দিয়া।
1: শুনিছনে শুনিছনে, আগতে আহি যা।
0: কি হ'ল?
1: কতা গোলকে দেখোন কৈছিল হোম পুথিৰ এক পুৰিয়াতে বেমাৰৰ বাৰটা বাজিব, মই কেই পুৰিয়া খালো?
0: বাৰ পুৰিয়া আৰু দুপুৰিয়া আছে।
1: দলি মাৰি দে, দলি মাৰি দে সেইবোৰ
0: ল, টপত পানী বটলটো, মই চৰুত লাগোগৈ।
3: হেৰি নহয় মানে গোবৰ, আই গোবৰ, আই তোৰ মানে হেনো বৰ বেমাৰ,
0: হেৰি শুই আছে, আই কি কথা নে পাতি দি।
1: হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ হ্যাঁ
2: মানে হেৰি মানে বহিম দেচোন, কিমান দিন হ'ল মানে?
1: দহ দিনেই হ'ল তোৰ।
2: দেৱাই পাতি মানে কৰিছনে নাই?
1: কৰাত কৰিছো, খোৱা এই বিয়ে এটা
2: নালাগে বাৰু, হ'ব হ'ব। হেৰি নহয় মানে হেৰি গোবৰ মানে সেই দেৱাই মানে কাৰ খাইছ?
1: বৰ্তমান হোমিঅ'পাথীৰ।
2: মানে মৰিবলৈ মন কৰিছ নহয় গোবৰ?
1: কিয়?
2: দেৱাই খাবলৈ মানে ডাক্তৰ আৰু সংসাৰত মানে তই বিচাৰি নেপালি
1: নহয়, মানে ধৰচোন এইটো গোলকে ক'লে,
2: গোলকে ক'লে গোলকৰ মানে এই বিষয়ত কি আইডিয়া মানে আছে? হে মানে মৰিবি কৈছো নহয়, মানে মৰিবি।
1: তেনেহ'লে কি কৰোঁ কচোন?
2: আজি মানে তোৰ কিবা
1: আজি
2: আজি মানে হেৰি মানে ৰ, দেও দেও, মানে তই তই মানে পৰহিলৈ মানে হাটলৈ যা, মানে শুনিছ নাই? মই মানে কি কৈছো তোক?
1: শুনিছো, মইতো যাব নোৱাৰো, তইকো তাইকে ক, তাইকে কচোন। ঐ ঐ চাওলা
2: হেৰি, তই মানে গোবৰক এইবোৰ মানে হোমিঅ'পেথী চোমিঅ'পেথী যা তা মানে

0: খুৱাই শিৰৰ সিন্দুৰ মোচাৰ মানে কাম কৰিছ নহয়, হে মই দিহা দি শুন, মানে শুন, মানে পৰহিলে তই হাতলৈ যা।
1: কিয়?
0: এই মানে তাত এটা দেৱালয় মানে বঢ়িয়া বঢ়িয়া দেৱাই মানে বিক্ৰী কৰে, বুজিছ, মানে তোৰ খৰচ অতি কম। নামটো হ'ল তোৰ জ্বৰ বিনাশন, বুজিছ, জ্বৰ বিনাশন, মানে নামটো মনত ৰ'ল নে? জ্বৰ বিনাশন। প্ৰমাণ নেপালে মানে মোৰ নামে তই এটা কুকুৰ পুহিবি, বুজিছ? সিদিনা মানে সেয়া দিবাকৰ মানে কি সাংঘাতিক মানে জ্বৰ, মানে পানী টিঙৰ পিছত টিং ঢালিছে, মানে তবু মূৰৰ পৰা মানে ডিঙিলৈকে জ্বৰটো নেনামে।
1: তাৰপিছত?
0: হে তাৰপিছত, তাৰপিছত তোৰ মানে এপুৰীয়া জ্বৰ বিনাখন মানে ফট কৰি আনি পানীত গুলি টেটুত পেলাই দিলোঁ, মানে আধা ঘণ্টা তাৰ জ্বৰ ফুট।
1: আজিয়েই পোৱা হ'লে ভাল আছিলোঁ, মানুহটোৱে আৰু কিমান ভুগিব কচোন আৰু।
0: মই মানে এতিয়া যাওঁ। ঐ গোবৰ, মানে তই ভয় নকৰিবি, বুজিছ, তই ভয় নকৰিবি, খালি মনত ৰাখিবি মানে জ্বৰ বিনাখন, জ্বৰ বিনা।

0: জয় বিনা শুনে জয় বিনাশ কৰাতকৈ মোৰ জীৱনে বিনাশ কৰিব এতিয়া। আৰু যদি মেথাত পানী দুটিংমান ঢাল নহ'লে মৰি যাম। কৃষ্ণ কৃষ্ণ
1: মইহে গোবৰ চিনি পাইছনে? কেনে পাইছ হয়নে শুনতো?
2: ভাগি নপৰিবি হেৰ, ভাগি নপৰিবি। ৰক্ষা কৰোঁতা এজন আছে নহয়, তেওঁৰ ওপৰত আৰু কি ডাক্তৰ দেৱাই আছে, বুজিছ মইনা?
3: পেহী,
2: এই কিবা গৰহ গতিহে বেয়া যেন পাইছো, বুজিছ? এই যি খৰচ হৈ হ'ব, মানুহটোতকৈ আৰু কিবা ডাঙৰ আছেনে? এই তই পুথি পঢ়া বা কোটা, যি গ্ৰহৰ নলম ভক কীৰ্তন পুথিৰ আগত আৰু সি কোন কোটা? এই পাৰ যদি চাউল সিজোৱা এমুঠিও যোগাৰ কৰ, সেইটো হ'লে কামটো গহীন হয়। এই শনিৰ বাবে আকৌ ক'লা বস্তু ভাল, এই পাৰ যদি মাটিমাহৰ এঞ্জা ক'লা চেনেকীয়ে মাছ যোগাৰ কৰি দিবি, বুজিছ? মই বাৰু লাগি ভাগি দিমহি। এৰা, এই নামৰ ওপৰত আৰু কি আছে?
4: মই জানিছো নহয়, এইটো এলা পেচা জ্বৰ নহয়, শনিপাত। মোক আগতেই খবৰ দিব লাগিছিল। মিছা মিছি ইমান দিন তাক যতন ভোগালি। চাওঁ বিৰি এটা দে গোবৰ। অ' গোবৰ না, টোপনি গ'ল।
3: ক'ত টোপনি যাব, মাজে মাজে তেনেকৈ তলাকা মাৰি থাকে। কিবা এটা হ'ব লাগিলে মোৰ কি গতি হ'ব মোমা?
4: আৰু একো নহয় একো নহয়, কান্দি কাটি আপদ চপাই নল'বি। মই বিধান পাইছো নহয়, এই জ্বৰৰ জম হ'বগৈ মকৰ ধ্বজ বেজ।
3: তেওঁকনো ক'ত পামো মাই, কিবা এটা কৰক আৰু।
4: ৰা, কিবা এটাতো কৰিব লাগিবই, পিছে ৰাস্তা হ'ল অলপ সৰহ, মইতো আৰু বাইচাইকেলো মাৰিব নোৱাৰোঁ। ডেকা ল'ৰা এটা পঠিয়াব পাৰি, সিও জানোচা নাহে, সেইটোও ভয়। ৰিক্সাৰ ভেড়াও লয় সৰহ।
3: যি লয় ল'ব মোমাই, যেনে তেনে মাত্ৰ আনিব লাগে, মই পইচা দিম।
4: পইচা আছে যদি দে বাৰু। এই মকৰ ধ্বজৰ বাহিৰে এই জ্বৰৰ লগত যুঁজোতা আৰু দ্বিতীয়জন নাই, মই নিজেই পাই থৈছোঁ নহয়। সেইটো সেই দেহিৰাম মৰো মৰো অৱস্থা, আজি যাওঁ কালি যাওঁ। এই মকৰ ধ্বজৰ এপালি পিছতেই তোৰ ঢপলিয়াব পৰা হ'ল। এই বৰ লায়েকৰ বেজ, বুজিছনে?
3: টকা পাছোতা আছিল মোমাই, তাকে দিছোঁ, মাত্ৰ বেজটোক যেনে তেনে আনি মানুহটোৰ জীৱন আৰু বচাওক আৰু।
4: আৰু তই একো চিন্তা নকৰিবি, মই পোন কোবেই মাৰি পঠিয়াম নহয়, এই ঘৰত নসোমাৱেই। তই খালি খাই এই বেজলৈকো আৰু মোলৈকো জলপান এটা পাৰ যদি তিয়াৰী কৰি থবি। মই যাওঁ, হে?
3: হ'ব হ'ব।

0: অকণমান কম পাইছনে ফুল খোৱাৰে পৰা?
1: হাত কান দেখোন সুতা
0: খুলি চুকেছত ভৰাই থৈছো, তোৰ ভাল হলে উলিয়াই পিন্ধিম
1: নহয়।
0: 300 কালি পৰভুৰ পৰা তোলৈ ফুল আনিবলৈ আকৌ গেদু মহাজনৰ টেক্স এৰি মটৰতহে নিছিলো, তাতো কিজানি এসমান ধৰিব। সৌৱা দেখিছ, ধাৰ্মিক মানুহ নহয়, আয়ুস বাঢ়িল। আহক আহক দেউতা আহক।
2: গোবৰ্ধন, এই হাতীটো যেন মানুহটো, ধান খেৰ যেন হ'ল দেহি।
0: দেউতাৰ টকাখিনি?
2: টকা? মই টকা বিচাৰি আহিছো নে কিবা? ইছ, ৰাম ৰাম ৰাম ৰাম ৰাম, এই কথা শুনাই পাব।
0: নহয় মানেহে দেউতাই,
2: মই আহিছো গোবৰ্ধনৰ বেমাৰৰ খবৰ কৰিবলৈ। তোমালোকে মোক ভাবা যে মই কেৱল টকাৰ পিছতহে ঘূৰি ফুৰো। গোবৰ্ধন, ঈশ্বৰে মোৰ বুলি দুটা পইচা মোক দিছে, এই বুলিয়ে আৰু মোৰ কাম টকা ঘটাই নহয় দেচোন আৰু, না কি
1: কমাৰি
2: মানুহ বেছি কথা নকবি ৰ। আৰু এটা কথা নহয়, টকা মই যাক দিওঁ হিচাপটো ঠিক থাকিবৰ কাৰণে এনেকে একোখন খত লিখাই ৰাখো, কিন্তু তোৰ পৰা খত কথাটো ভাবিবই নোৱাৰি অ। ঘৰত আয়েৰে শুনিব লাগিলেতো একেবাৰে খেচ খেচাই আহিব, বোলে সেই গোবৰ সেইটো নিজৰ ঘৰৰ ল'ৰাৰ নিচিনা। হয়োতো দেচোন, তেজমঙহৰ সম্পৰ্ক নাথাকিলে কি হ'ল, অন্তৰৰ সম্পৰ্ক এটাতো আছে, হয় নে নহয় বাৰু কচোন। তই কথা নকবি, তাতে কথা নহয়, বুজিছ গোবৰ্ধন, আমি এখন সমাজ পাতি আছোতো, সেয়েহে লোকক দেখুৱাবলৈ মানে এই মই যে স্বাৰ্থপৰ নহয় এই সেইটোকে মানে প্ৰমাণ কৰিবলৈ এই কাগজ এখন লিখি আনিছো, বুজিছ। তই আকৌ কথাটো বেলেগভাৱে ল'বি নেকি?
1: মানে
2: লোকৰ তেলেকা চকুৰ আগত দেখুৱাবলৈকেহে, বুজিছ, চাওঁ তাক কচু সি এটা মাৰি দেচোন। মই এটা কাইদা কৰি দিওঁ, চাওঁ মোৰটো চাওঁ, অলপ গা মূৰ দাঙি থাকিব লাগে, বুজিছ, চাওঁ আৰু অলপমান, বাচ বাচ বাচ, পেণ্টটো ল, মা এই আঙুলি দি থাকোঁতে, মা কপক দে, এই ওপৰত লেফ্টডাল দি দে, বাচ বাচ, হৈ গ'ল নহয় এতিয়া, এতিয়া তোৰো সতৰো নাই মোৰো নাই, তই আকৌ কথাটো দোচৰা হিচাপে লৈছ নেকি, হে ফালি পেলাওঁ তেনেহ'লে। তেনেকে ক'লে মই বেয়া পাওঁ, চাওঁ দিয়া দিয়া, চাহ কিন্তু চাহৰ লেখীয়া হৈছে দেই।
0: দেউতাই যেন আৰু আপদে বিপদে নেৰে, এয়ে প্ৰাৰ্থনা।
2: যেতিয়াই যি লাগে খবৰ দিবা, টকাৰ কাৰণে মোৰ ভাইৰ লেখীয়া ভাই এটা মৰিব নোৱাৰে নহয়। মই যাওঁ এতিয়া, গোবৰ্ধন থাক।

0: শুনিছোঁ শুনিছে গাঁওবুঢ়া, মই আল্লাহৰ নামত কিবা কৰি ক'ব পাৰোঁ, এইটো বেমাৰ হ'বই নোৱাৰে।
1: গতিবিধি চাই মই সমুদায় তাকেই ভাবিছোঁ। সমুদায় গাৰু কাঠপৰা দি পৰি থকা মানুহে গাত সমুদায় আহিল ক'ৰ পৰা?
0: এই ইমান দিনে তাৰ গাতে লাগি আছিল যদিও দিন বাৰ ভালে থকাত সিমান ক্ৰিয়া কৰিব পৰা নাছিল। এতিয়া দুৰ্ঘণ পালেতো
1: তুমি সমুদায় কি বুলি ভাবা? কিবা পাৰমত
0: এটা কথা বুজিছেনে?
1: সেই যে মিঠা আম জোপা গাঁওবুঢ়া,
0: এই তাত থকাটো
1: কি?
0: সেই তাত থকাটো ই বৰ এটা কথা বুজিছেনে?
1: বাপৰে বাপ, মোৰ ভয় লাগিছে। ডাক্তৰী চিকিৎসা তাৰ আৰু ভাল উঠি ঠিক কৈছা। মোৰ মনেও সমুদায় সেইটোকে কৈছে বুজিছেনে? আমাৰ সেই লেঙেৰাটো সি বুধিলে
0: লা লা তিনিটা বেজ হাৰিলহে বুজিছেনে?
1: শুনিছে শুনিছোঁ বেজ আহিছে হ'বলা।
2: আহিছো বাপ্পে আহিছো, ৰ সবৰ কৰ সবৰ কৰ।

0: মই অহা গম পালো যে তার চিয়ৰ মাখা বেছি হৈছে।
1: পাবি পাবি তই
0: এতিয়া ৰ খবৰ কাট খবৰ কাট
2: মোৰ মন
0: ভালে
1: মই বিনাইছ কিয় হয়নে এইটো খাইটো তোৰ পয়ে নহয়, এইটো তোৰ পিঠা
0: পিঠা
1: দিবি। কি খাচোন মই তাৰ কি ব্যৱস্থা কৰোঁ?

0: এটা কৰ পৰা আহিছে তাই হা সঁচা কথা ক ক হা এই কখালি খৌকা দেখিছনে নাই তাক হা দেখিছ সদে সদে ক আম গছটো তই হয়নে নহয় আম গছটো তই হয়নে নহয় হয়নে নহয় হয়নে নহয় হয়নে নহয় তই নকৰতো নকৰাতো তোক মই ভাল শিক্ষা দিব লাগিব দেখিছো হেই তই মুখ মেলিবি নিমিল মুখ মেলিবি নিমিল মুখ মেলিবি নিমিল এইটো নামঘৰৰ ওচৰতে বুলি মনে ধৰা নাই দেই এইটো নিশ্চয় সেই দলনি পাৰৰ পৰা আহিছে অতি বদমাছ অতি বদমাছ সেই তাৰ মূল নাহে চকু তোমাৰ বুক যিটো সহজনেৰে হয় ক ক এৰিবি নে নেৰ যাবি নে নেযাৱিবি নে নেৰ কথা শুনিবি নে নুশুন ওলা ওম হৃং ক্ৰিং হৃং ক্ৰিং পাগুন যাবি যাওঁতে চিন ৰাখি যা আই কৌ পাঁচজোপাৰ আগ ভাঙি থৈ যা নেযাওঁ নহয় তোক কোব লাগে কোব লাগে কোব লাগে
1: এই ডাক্তৰক কোনে মাতিলে এইটো ডাক্তৰৰ লগৰ বেমাৰ নহয় নহয় ওচৰলৈ নেযাবা ওচৰলৈ নেযাবা ধৰিলে মজা পাব
0: এইটো কাৰ কাম হা ডাক্তৰে ভূত খেদা ভাতক
2: আপুনি চাওক ছাৰ মই ইয়াত এই ব্যৱস্থা দেখিয়ে আপোনাৰ ওচৰলৈ গৈছোঁ ছাৰ
0: মোৰ পেচেণ্টক
2: আপুনি বেছি গণ্ডগোল নকৰিব কেইবাখন নকৰিব মই পুলিচ মাতি
0: আনিম মোক পুলিচৰ ভয় দেখুৱাইছে মই ভূত পিখাত খেলা মানুহ পুলিচলৈ ভাইটি তোমালোকে এতিয়াই গৈ থানা খবৰ দিয়া এই মানুহটোক এইসকলে মাৰিবলৈ ষড়যন্ত্ৰ কৰিছে বেজ দেখুৱাইছে মানুহটো বাচিনে নাই ঠিক নাই ৰাম ৰাম জমৰ যাতনা
3: গাঁওবুঢ়া কাই অ' গাঁওবুঢ়া কাই এই কথাটো বেয়াই হ'ল দেখোন
2: মানে ডাক্তৰ সমুদায় কথাটো হ'ল এই গোবৰৰ গাত সমুদায় ভূত লম্বি
3: ভূত লম্বি
2: ডাক্তৰৰ ঔষধ বেজিত সমুদায় ভূত নাযায়
0: শুনক মই আপোনালোকৰ কথা শুনিবলৈ ইচ্ছা কৰা নাই

0: ভাই সিহঁত আহাচোন, এই মানুহটো তাৰ পৰা গাঁঠিব খোলা, ইয়াক এতিয়া হস্পিটেললৈ নিব লাগিব, বৰ চিৰিয়াছ, ভূত দেখুৱাইছে, ভূত দেখিছে আপোনালোকে,
1: মেলি থকা আছেনে,
0: কিন্তু আচল ভূত আপোনালোকে দেখা নাই, মানে চাব জনা নাই, চাব নেকি কওক, দেখাব লাগে, আচল ভূত আপোনালোক, আপোনালোক ভূতেই মানুহ মাৰে, এই মানুহটোৰ গাটো আপোনালোক লম্ভিয়ে এনে অৱস্থা কৰিলে,
1: তাৰ চিঞৰ চিৎকাৰি আপুনি শুনা নাই, ভূত নলম্বিলে,
0: আপোনালোকে জানি থওক, ভূত নলম্বিলেও কঠিন গৰত বেমাৰীয়ে ভুলবকে, জ্বৰ মূৰত উঠিলেও বেমাৰীয়ে পাগলৰ দৰে চিঞৰ মাখৰ কৰে, বলা বলা মানুহটো লোৱা, এই ভূত যোৱাৰ মাজত থাকিলে সি মৰি যাব, বলা বলা বলা বলা লোৱা ভাইটি লোৱা
2: হ'ব পায়।

0: ইমান পৰে শ্ৰোতাসকলে, দেওবৰীয়া নাট্যানুষ্ঠানত তৰুণ শইকীয়া ৰচিত নাট গোবৰ্ধন চৰিতৰ তৃতীয় খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ইন্দ্ৰপনীয়া, মোজাদ্দিন আলী, আনন্দমোহন ভাগৱতী, দুলাল শৰ্মা, লক্ষী বৰঠাকুৰ, থানেশ্বৰ শৰ্মা, চেতনা দাস, পুষ্পলতা বৰদলৈ, প্ৰফুল্ল শইকীয়া আৰু সংগীবৃন্দই। নাটৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।
1: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে যুৱক যুৱতীসকল শাৰীৰিক মানসিকভাৱে সুস্থ সবল আৰু আত্মবিশ্বাসেৰে পৰা হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতৰ ভিছাৰ বাবে আবেদন কৰা চীনৰ নাগৰিকসকলৰ নথিপত্ৰ সৰলীকৰণ প্ৰক্ৰিয়া অহসপ্তাহত আৰম্ভ হ'ব। পাকিস্তানে দ্বিপাক্ষিক বিষয় সন্দৰ্ভত ভাৰতৰ সহযোগিতা বিচাৰিলে দেশখনে প্ৰথমে সন্ত্ৰাসবাদী ঘাটিসমূহ উৎখাত কৰিব লাগিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহনপাত্ৰাই মন্তব্য কৰিছে। ভাৰতৰ তানভি শৰ্মাই টাইপাই অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ আজি অন্তিম দিনা ভাৰতীয় খেলুৱৈসকল জুডো আৰু ট্ৰেক চাইক্লিং শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ হলে যুৱক যুৱতীসকল শাৰীৰিক মানসিকভাৱে সুস্থ সবল আৰু আত্মবিশ্বাসেৰে ভৰা হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰ্চুৱেল ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আঁকোৱালি লোৱা উচিত। শ্ৰীমোদীয়ে কয় যে নিচা মুক্তিৰ বাবে আজিৰে পৰা 100 সপ্তাহজোৰা ৰাষ্ট্ৰব্যাপী জন অংশগ্ৰহণ অভিযান আৰম্ভ হৈছে। জনসাধাৰণৰ অংশগ্ৰহণেৰে এখন নিচামুক্ত সমাজ গঢ়ি তোলাৰ বাবে উদগনি যোগোৱাৰ উদ্দেশ্যে এই অভিযানৰ অধীনত প্ৰতি দেওবাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে জনসাধাৰণক নিজৰ লক্ষ্যৰ পৰা বিচলিত কৰে আৰু সপোন পূৰণত বাধাৰ সৃষ্টি কৰে। তেওঁ লগতে কয় যে নিচাৰ আসক্তিয়ে অকল পৰিয়ালসমূহক ধ্বংস কৰাই নহয় বৰং দেশৰ ভেটিও দুৰ্বল কৰে। যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিভীষিকাৰ পৰা সুৰক্ষিত ৰখাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক যুৱতীসকলে এই আসক্তিৰ ভয়াৱহতা অনুধাৱন কৰা উচিত। তেওঁ লগতে নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে কৰ্মজীৱন নষ্ট কৰে, সাংসাৰিক জীৱন ব্যাহত কৰে আৰু ভৱিষ্যত ধ্বংস কৰে বুলিও মন্তব্য কৰে।
3: নশা কেৱল শৰীৰ কো নুকচান নহীঁ পহঁচাতা, নশা এক মাঁ কি মুস্কান ছিন লেতা হে, নশা এক পিতা কে সপনো কো চুর চুর কর দেতা হে। আর জব পরিবার মে সমাজ মে এসা হোতা হে আর কহীঁ না কহীঁ রাষ্ট্র কি শক্তি ভি কমজোর পড় জাতি হে। আর ইসলিয়ে হমে হর এক যুবা কো নশে কে চুঙ্গল মে ফসনে সে বচানা হে।
2: শ্ৰীমোদীয়ে সামাজিক কলংকৰ ভয়ত নিচাযুক্ত দ্ৰব্য সেৱনৰ

0: ঘটনা নুলুকুৱাবলৈ পৰিয়ালসমূহৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে তেওঁলোকে সময়মতে সহায় আৰু বিশেষজ্ঞৰ পৰামৰ্শ বিচৰা উচিত।
1: ঘৰ কা কোই বচ্চা অগৰ নশে কা শিকাৰ বন গয়া হে তো ইসে সামাজিক প্ৰতিষ্ঠা কি আড় মে ছিপায়ে নহীঁ, জিসকি জৰুৰত হো উসকা সহযোগ মাঙ্গে, মন খোল কৰকে উসসে বাত কৰে, জো এক্সপার্ট হ্যায় উনকা সহযোগ লে, মেডিকেল হেল্প সে আপনে বচ্চে কো নশে সে মুক্ত করানে কা প্রয়াস করে। হমে পরিবার মে বচ্চো সে খুল কর সংবাদ কি সংস্কৃতি ভি বনানি চাহিয়ে।
0: শ্রীমোদীয়ে কয় যে প্রারম্ভিক পর্যায়ত বিপদৰ সংকেত চিনাক্ত কৰা আৰু শিশুলৈ সময়মতে সহায় আগবঢ়োৱাৰ বাবে পৰিয়ালসমূহে মুক্ত আলোচনাৰ সংস্কৃতি বিকশাই তোলা উচিত। সামাজিক জীৱনৰ পৰা আঁতৰি থকা, কথা বতৰা নপতা, দেৰিলৈকে ঘৰৰ বাহিৰত থকা আৰু সঘনাই টকা পইচা বিচৰাৰ দৰে আচৰণগত পৰিৱৰ্তন নিচাৰ প্ৰতি আসক্তিৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যাপক অধ্যাপিকাসকলক নিচাযুক্ত দ্ৰব্যৰ আসক্তিৰ বিভীষিকাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে নিয়মীয়াভাৱে আলোচনা কৰিবলৈ আৰু সজাগতামূলক অভিযানৰ আয়োজন কৰিবলৈও আহ্বান জনায়। যুৱ প্ৰজন্মক নিচাযুক্ত আসক্তিৰ পৰা আঁতৰত ৰখাৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 28,000টা স্থানৰ পৰা 1 কোটিতকৈ অধিক যুৱক যুৱতীয়ে এই কাৰ্যসূচীত ভাগ লৈছে। ভাগ লোৱাসকলৰ ভিতৰত মাই ভাৰত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, যুৱ সংঘ, বেচৰকাৰী সংস্থা আৰু আধ্যাত্মিক সংস্থাৰ প্ৰতিনিধিও আছে। ভাৰতৰ ভিছাৰ বাবে আবেদন কৰা চীনৰ নাগৰিকসকলৰ নথি পত্ৰ সৰলীকৰণ প্ৰক্ৰিয়া অহা সপ্তাহত আৰম্ভ হ'ব বুলি চীনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিক্ৰম দৰাইস্বামীয়ে প্ৰকাশ কৰিছে। শুকুৰবাৰে বেইজিঙত ভাৰতীয় দূতাবাসৰ প্ৰথমটো মুকলি সত্ৰত দিয়া ভাষণত ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ভাৰতীয় দূতাবাসে সাংস্কৃতিক কাৰ্যসূচী সম্প্ৰসাৰণ কৰাৰ লগতে চীনত থকা ভাৰতীয়সকলে কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে আইনী সাহায্য ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে বাণিজ্যিক দূতাবাসৰ কাম কাজ উন্নত কৰাৰ বাবে নিয়মীয়াকৈ মুকলি সত্ৰৰ আয়োজন কৰা হ'ব বুলি তেওঁ কয়। অনলাইন মাধ্যমত ভাৰত বিৰোধী বিষয়বস্তুৰ অধিক প্ৰচাৰ সন্দৰ্ভত শ্ৰীদৰাইস্বামীয়ে কয় যে চীনৰ চৰকাৰে এনেধৰণৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু বিষয়সমূহ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে দূতাবাসে সামাজিক মাধ্যমত ভুল তথ্য প্ৰচাৰৰ বিৰুদ্ধেও পদক্ষেপ লৈছে। পাকিস্তানে দ্বিপাক্ষিক বিষয় সন্দৰ্ভত ভাৰতৰ সহযোগিতা বিচাৰিলে দেশখনে প্ৰথমে সন্ত্ৰাসবাদী ঘাটিসমূহ উৎখাত কৰিব লাগিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাই মন্তব্য কৰিছে। পাকিস্তানে সিন্ধু জলচুক্তি স্থগিত ৰখাৰ বাবে ভাৰতে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ইছলামাবাদত অলপতে আয়োজন কৰা সন্মিলনৰ বিৰোধিতা কৰি লিখা এটা প্ৰবন্ধত শ্ৰীকোৱাত্ৰাই এইদৰে প্ৰকাশ কৰে। হিন্দু জলচুক্তিক লৈ ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি দিয়াৰ বাবে পাকিস্তানৰ এগৰাকী প্ৰাক্তন বিদেশ মন্ত্ৰীক কঠোৰভাৱে সমালোচনা কৰি তেওঁ কয় যে অভ্যন্তৰীণ সমস্যাৰ পৰা দৃষ্টি অন্যফালে ঢাল খোৱাৰ বাবে ভাৰতক যুদ্ধৰ ভাবুকি দিয়া আৰু ঘৰুৱা বিফলতাৰ দোষ দিয়াটো পাকিস্তানৰ নীতিত পৰিণত হৈছে। শ্ৰীকোৱাত্ৰাই কয় যে ভাৰতক অযথা দোষ বা ভাবুকি দিয়াৰ পৰিৱৰ্তে পাকিস্তানে পানীৰ উৎস বৃদ্ধিত গুৰুত্ব আৰোপ কৰা উচিত। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ওড়িশালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিয়ে গঞ্জাম জিলাৰ কটক, ভুৱনেশ্বৰ, ব্ৰহ্মপুৰ আৰু তপ্তপানীত এলানি শৈক্ষিক, সাংস্কৃতিক আৰু চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰথম দিনাৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতিগৰাকীয়ে কটকৰ জগতগুৰু কৃপালু বিশ্ববিদ্যালয়ৰ শুভাৰম্ভ কৰিব। মঙলবাৰে শ্ৰীমতী মুৰ্মুৱে দক্ষিণ ওড়িশাৰ মা কন্ধুনী দেৱীৰ মন্দিৰত পূজা অৰ্চনা কৰিব। ইয়াৰ পাছতে তেওঁ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আৰু কটকত আৰক্ষীৰ 40টা বাহিনী নিয়োগ কৰাৰ লগতে যান বাহন ব্যৱস্থাপনা, নিৰীক্ষণ আৰু অন্যান্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। ভাৰতৰ তন্বী শৰ্মাই টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। তন্বীয়ে আজি ফাইনেলত ভিয়েটনামৰ ষষ্ঠ বাছনিপ্ৰাপ্ত গুয়েন থুই লিনহক 21-16 গেমত পৰাস্ত কৰে। এই জয়ৰ সুবাদত 16 বছৰীয়া তন্বী টাইৱানৰ টাই জু য়ঙৰ অভিলেখ ভংগ কৰি টাইপেই অপেনৰ খিতাপ দখল কৰা কনিষ্ঠতম খেলুৱৈৰূপে বিবেচিত হয়। খেলুৱৈগৰাকীয়ে লগতে ছাইনা নেহৱালৰ পাছত এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে ছাইনা নেহৱালে 2008 চনত এই প্ৰতিযোগিতাৰ খিতাপ লাভ কৰিছিল। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ আজি অন্তিম দিনা ভাৰতীয় খেলুৱৈসকল জুডো আৰু ট্ৰেক চাইক্লিং শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। জুডোত অৱতাৰ সিঙে পুৰুষৰ 100 কিলোগ্ৰাম, য়েছ খাংগাছে পুৰুষৰ 100 কিলোগ্ৰামৰ ঊৰ্ধৰ আৰু ইষ্ট্ৰু নাৰংগে মহিলাৰ 78 কিলোগ্ৰাম ওজন শাখাত দেশক প্ৰতিনিধিত্ব কৰিব। ট্ৰেক চাইক্লিঙত ৰনাল্ডো লাইটন জামে পুৰুষৰ 1000 মিটাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰতে বৰ্তমানলৈকে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত আছে।

ভাৰতে কালি বক্সিঙত সৰ্বোৎকৃষ্ট প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক 7টা সোণ আৰু 3টা ৰূপৰ পদক অৰ্জন কৰি এই শিতানত সৰ্বাধিক পদক অৰ্জন কৰে। ভাৰতৰ অংকুশ পাংঘালে ইংলেণ্ডৰ ডিমেজি চিট্টুক পুৰুষৰ 80 কিলোগ্ৰাম শাখাৰ ফাইনেলত 4-1 ফলাফলত আৰু শচীন চিৱাছে নামিবিয়াৰ ট্ৰিয়াগেইন মৰ্ণিং এণ্ড ডেভেলক 60 কিলোগ্ৰাম ওজন শাখাত 3-2 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। একেদৰে জেচমিন লম্বৰীয়া, সাক্ষী চৌধুৰী, প্ৰিয়া ঘংগাছ, প্ৰীতি পাৱাৰ আৰু অৰুন্ধতি চৌধুৰীয়ে নিজ নিজ শিতানত সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে। ইপিনে নৰেন্দ্ৰ বেৰৱাল, লাভলীনা বৰগোহাঁই আৰু যদুমণি সিঙে ৰূপৰ পদক অৰ্জন কৰে।

0: সি চৌধুরী, প্রিয়া ঘাঙ্গা, স্মৃতি পাওয়ার আর অরুন্ধতী চৌধুরী নিজ নিজ শিতানত সোণৰ পদক অর্জন করে দেশে গৌরব কড়িয়ায় আনে। ইপিনে নরেন্দ্র বেরওয়াল, লাভলীনা বরগোহাই আর যদুমণি সিঙে রূপর পদক অর্জন করে। গুলবীর সিঙে পুরুষের দৌড়ের 10,000 মিটার রূপর পদক লাভ করার পাছত 5,000 মিটার দৌড়ও ব্রঞ্জর পদক অর্জন করে কমনওয়েলথ গেমসত ইতিহাস রচনা করে। কমনওয়েলথ গেমসর 5,000 মিটার দৌড়ত পদক জয়ী প্রথমগী ভারতীয় হওয়ার গৌরব অর্জন করার প্রতিযোগিতার একটা সংস্করণতে দুটা পদক অর্জন করা দেশের প্রথমগী ভারতীয় ট্রেক এন্ড ফিল্ড খেলোয়াড় হিসাবে পরিগণিত হয়। ইপিনে পেরা এথলেটিক্সত ভারতের সুমন রানায় কালি পুরুষের F-57 শটপুট শিতানত সোণৰ পদক হস্তগত করার বিপরীতে শুভম জুয়েলে রূপর পদক অর্জন করে। জুডো মেটত উন্নতি শর্মায় মহিলার 63 কিলোগ্রাম শাখাত ব্রঞ্জর পদক অর্জন করে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হবলৈ হলে যুৱক যুৱতীসকল শাৰীৰিক মানসিকভাৱে সুস্থ সবল আৰু আত্মবিশ্বাসেৰে ভৰা হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতত ভিছাৰ বাবে আবেদন কৰা চীনৰ নাগৰিকসকলৰ নথিপত্ৰ সৰলীকৰণ প্ৰক্ৰিয়া অহা সপ্তাহত আৰম্ভ হ'ব। পাকিস্তানে দ্বিপাক্ষিক বিষয় সন্দৰ্ভত ভাৰতৰ সহযোগিতা বিচাৰিলে দেশখনে প্ৰথমে সন্ত্ৰাসবাদী ঘাটিসমূহ উৎখাত কৰিব লাগিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাই মন্তব্য কৰিছে। ভাৰতৰ তানভি শৰ্মাই টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ আজি অন্তিম দিনা ভাৰতীয় খেলুৱৈসকল জুডো আৰু ট্ৰেক চাইক্লিং শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 2 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ,
2: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ',
2: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: কাগজ কলম নহয় এবাৰ মোবাইলৰ নতুন প্ৰাৰম্ভণ, লেখ যুগৰ তথ্য।

0: প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ন অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: প্ৰিয় শ্ৰোতা, নিবেদন কৰা হৈছে বৃন্দকান অনুষ্ঠানটি। অনুষ্ঠানত আজি আগবঢ়াইছো পল ৰবছনৰ গীতৰ কথাৰে হেমেন হাজৰিকাই কৰা অনুবাদ আৰু প্ৰযোজনাৰে সমবেত কণ্ঠত এই গীতটি।

বৃন্দগান অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে পল ৰবছনৰ গীতৰ কথাৰে হেমেন হাজৰিকাই কৰা অনুবাদ আৰু প্ৰযোজনাৰে সমবেত কণ্ঠত গীতটি শুনিলে।

0: বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM 100

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত পূৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও প্লাবিত হৈ আছে। এই বানত 349খন গাঁৱৰ 17,08,837 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰী আৰু বেচৰকাৰী প্ৰচেষ্টা অব্যাহত আছে। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউকে ধৰি জিলাকেইখনত অভাৱনীয় বান পৰিস্থিতিৰ সন্মুখীন হোৱা জনসাধাৰণৰ সহায়ৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ দল, সংগঠন, স্বেচ্ছাসেৱী সংস্থাৰ লগতে দেশ বিদেশৰ বিভিন্ন লোক আৰু সংস্থাইও সহযোগিতা আগবঢ়াইছে। আজি বানপীড়িত ৰাইজৰ বাবে সাহায্য বিচাৰি চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, অভিনয়া, জুবিন গাৰ্গ অনুৰাগী সমাজকে ধৰি কেইবাটাও সংস্থাৰ সদস্যই গুৱাহাটীত জনসংযোগ যাত্ৰা উলিয়ায়। তেওঁলোকে সুৰ বাহিনীৰূপে বেলতলা বজাৰৰ পৰা জয়ানগৰ চাৰিআলি হৈ 6 মাইল উৰণ সেতুৰ তলত দান বৰঙণি সংগ্ৰহ কৰে। প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শৰে ওলাই অহা এই দলটোত ৰাজ্যৰ কেইবাগৰাকী অভিনয় শিল্পী, সংগীত শিল্পী আৰু কলা কুশলীসকলে অংশগ্ৰহণ কৰে। দলটোৰ সদস্য গৰিমা শইকীয়া গাৰ্গে কয় যে 8 আগষ্টত বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ বাবে সাহায্য দিবলৈ চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মীকে ধৰি 40 জনীয়া এটা বৃহৎ দল ৰাওনা হ'ব। 9ৰ পৰা 11 আগষ্টলৈ তেওঁলোকে বান ক্ষতিগ্ৰস্ত অঞ্চলত চিকিৎসা শিবিৰ মুকলি কৰিব। কাইলৈ দলটোৱে জালুকবাৰীত বান সাহায্য বিচাৰিব। শিৱসাগৰ নগৰৰ সমীপৰ বেদবাৰী অঞ্চলৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ দুৱাৰৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত আজি নৰ্থ ইষ্ট ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে চাফাই অভিযান চলায়। সংস্থাটোৰ লোকসকলে বাসগৃহত জমা হোৱা বোকা, পলস আদি আঁতৰোৱাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে পঞ্জাৱৰ কেইবাটাও স্বেচ্ছাসেৱী সংস্থায়ো ক্ষতিগ্ৰস্ত জিলাকেইখনত সাহায্য প্ৰদানৰ লগতে পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাত সহায় কৰিছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায় আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নিজা বাসগৃহত স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ

0: কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন স্বগণনা সহজেই কৰিব পাৰি। চৰকাৰী পৰ্টেলত স্মাৰ্টফোন, লেপটপ বা ইণ্টাৰনেট ব্যৱহাৰকাৰী যিকোনো আহিলাৰ দ্বাৰা এই কাম কৰিব পাৰি বুলি তেওঁ কয়। এই স্বগণনাত পৰিয়ালৰ প্ৰাথমিক তথ্যসমূহ দাখিল কৰিব লাগিব। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাছৰ জিলাত স্বগণনা প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদ আৰু নোটাৰী অধিবক্তা আবু ছালেম মহম্মদ জাহাংগীৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰি মাত্ৰ দুইৰ পৰা তিনি মিনিটৰ ভিতৰত এই কাম কৰিব পৰা যায় বুলি উল্লেখ কৰে। তেওঁলোকে জিলাবাসীক নিৰ্ভুলভাৱে এই কাম কৰিবলৈ আহান জনায়। গোৱালপাৰা জিলাতো আজি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্ৰদীপ ডিমুঙে আজি স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই ব্যৱস্থা দ্ৰুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত 2027 বৰ্ষৰ লোকপিয়লৰ গৃহ তালিকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক কালিৰে পৰা প্ৰশিক্ষণ দি থকা হৈছে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ আজি অন্তিম দিনা ভাৰতীয় খেলুৱৈসকল জুডো আৰু ট্ৰেক চাইক্লিং শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। জুডোত অৱতাৰ সিঙে পুৰুষৰ 100 কিলোগ্ৰাম, য়েছ খংঘাছে পুৰুষৰ 100 কিলোগ্ৰামৰ ঊৰ্ধৰ আৰু ইছৰু নাৰংগে মহিলাৰ 78 কিলোগ্ৰাম ওজন শাখাত দেশক প্ৰতিনিধিত্ব কৰিব। ট্ৰেক চাইক্লিঙত ৰোনাল্ডো লাইটনজামে পুৰুষৰ 1000 মিটাৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰতে বৰ্তমানলৈকে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত আছে। ভাৰতে কালি বক্সিঙত সৰ্বোৎকৃষ্ট প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক 7টা সোণ আৰু 3টা ৰূপৰ পদক অৰ্জন কৰি এই শিতানত সৰ্বাধিক পদক অৰ্জন কৰে। ভাৰতৰ অংকুশ পাংঘালে ইংলেণ্ডৰ ডিমেজি চিট্টুক পুৰুষৰ 80 কিলোগ্ৰাম শাখাৰ ফাইনেলত 4-1 ফলাফলত আৰু শচীন শিৱাছে নামিবিয়াৰ ট্ৰিয়াগেন মৰ্ণিং এণ্ড ডেভেলক 60 কিলোগ্ৰাম ওজন শাখাত 3-2 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। একেদৰে জেচমিন লম্বৰীয়া, সাক্ষী চৌধুৰী, প্ৰিয়া ঘাংগাছ, প্ৰীতি পাৱাৰ আৰু অৰুন্ধতী চৌধুৰীয়ে নিজ নিজ শিতানত সোণৰ পদক অৰ্জন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ আধুনিক গীতৰ শিল্পী নিৰ্মালী দাস। এয়া শিল্পীৰ কণ্ঠত প্ৰথমটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: মানুহে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে আধুনিক গীত শুনিছে শিল্পী নিৰ্মালী দাসৰ কণ্ঠত।

শ্ৰোতাসকলে নিৰ্মালী দাসৰ কণ্ঠত আধুনিক গীত শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে নেপালী অনুষ্ঠান।

আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 16 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 2 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তে। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষ পৰিচালনা কৰিছে মঞ্জু বড়ো, ৰাজীৱ গগৈ আৰু নৱজ্যোতি ৰাভাই। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। প্ৰচাৰণ সহায়ক ইমতিয়াজ হোচেনৰ সৈতে আজিৰ অধিৱেশনৰ ঘোষকৰ দায়িত্বত আছোঁ মই, প্ৰাঞ্জল শইকীয়া।

এৰিষ্টটলে কৈছিল, বন্ধুত্ব হৈছে দুটা দেহত বাস কৰা এটা আত্মা। তুৰ্কী পতঞ্জলীয়েও কৈছিল, যিজনে ত্ৰুটিহীন বন্ধু পাম বুলি আশা কৰে তেওঁ সদায়ে বন্ধুহীন হৈ থাকে। এই আকাশবাণী তেজপুৰ। এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ নিয়মীয়া অনুষ্ঠান অৰ্ধ আকাশ।

আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক লতা মংগেশকাৰ কণ্ঠৰ কেইটিমান হিন্দী বুলচিবিৰ গীত শুনাবলৈ লৈছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে শুনক দিল আপোনা প্ৰীত পৰাই বুলচিবিৰ এই গীতটি।

শ্ৰোতাসকলে অৰ্ধসকাশ অনুষ্ঠানটিত লতা মংগেশকৰৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনক চান্দিনী বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে অৰ্ধআকাশ অনুষ্ঠানটিত লতা মংগেশকাৰৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনক প্ৰেম ৰোগ বোলছবিৰ গীতটি।

আরাধনা অনুষ্ঠানত ইমান পাৰে শ্রোতাসকলে জিতাশ্রী উজাৰ কণ্ঠৰ দুটি বৰগীত শুনিলে। এই আকাশবাণী তেজপুৰ, এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। এই অনুষ্ঠান পৰিচিতিৰ পিছতেই গীতালী অনুষ্ঠানত অসমীয়া বোলছবিৰ গীত শুনিবলৈ পাব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়া আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব কণ কণ মইনাহঁতৰ অনুষ্ঠান

অমলা ঘৰ 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। নিশা 8 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। নিশা 8:02 নিবেদন কৰা হ'ব পুৰণি গীতাৰ কথা অনুষ্ঠানটি। জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনিবলৈ পাব নিশা 8:30। নিশা 8:45 আৰু 9 ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ফাল্গুনী পাঠকৰ কণ্ঠৰ গীত আগবঢ়োৱা হ'ব নিশা 9:15। নিশা 9:30 প্ৰচাৰ কৰা হ'ব এখনি আলেখ্য আৰু নিশা 10 শুনিবলৈ পাব হিন্দী বলছবিৰ গীতৰ অনুষ্ঠানটিৰ। আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু আভাস।

শ্রোতাসকলে গীতালী অনুষ্ঠানটিত অসমীয়া বোলছবি গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনক বহাগৰ দুপৰীয়া বোলছবিৰ গীত। প্ৰথমে দিলীপ চৌধুৰী আৰু ৰেজুৱানা চুলতানা।

অনুষ্ঠানৰ শেষত শুনক শকুন্তলা আৰু শংকৰ যেছে ফালিবল ছবিৰ এই গীতটি। শিল্পী দীপেন বৰুৱা আৰু কবিতা বৰঠাকুৰ।

গীতালী অনুষ্ঠানটিত আজি শ্ৰোতাসকলে শকুন্তলা আৰু শংকৰ জোচেফ আলী আৰু বহাগৰ দুপৰীয়া বোলছবিৰ কেইটিমান গীত শুনিলে। এই আকাশবাণী তেজপুৰ এতিয়া 6:45 পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া উপ্লাৱিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীৰ সমস্যাৰ সমাধান সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ, জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত। উত্তৰ পূব দক্ষতা কেন্দ্ৰত দেশৰ লগতে বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী সম্পন্ন। আৰু মধুপুৰ সত্ৰত সাঁচিপাতৰ

0: পুথিসমূহ ডিজিটেল সংৰক্ষণৰ কাম আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 70,08,838 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে আই আই টিৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে বৈঠক অনুষ্ঠিত কৰি খহনীয়া ৰোধ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰা হ'ব। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ বুজ লৈছে। দলটোৱে পৰিদৰ্শন কালত বানৰ ফলত ক্ষতি হোৱা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কৃষি বিভাগে বান ক্ষতিগ্ৰস্ত জিলাসমূহত ধানৰ বীজ ৰোপণ, কঠীয়া প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা অব্যাহত ৰাখিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি মাহমৰাৰ খিলাগুৰিত ট্ৰেক্টৰেৰে হাল বাই কঠীয়া ৰোপণ কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: আমাৰ কৃষি বিভাগে আৰু বিধায়কসকলে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। কেনেকৈ আমাৰ যিসকল কৃষকৰ ধান বানপানীত মৰিলে তেখেতলোকক আমি কঠীয়া দিব পাৰোঁ নেকি, তাৰ কাৰণে মই যোৱা পৰহিও সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সমষ্টিত এনেকুৱা এটা কঠীয়া পাৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। আজি সুৰুজ দিহিঙীয়া ডাঙৰীয়াই এই অনুষ্ঠানটো কৰিছে, আমাৰ ডিপাৰ্টমেণ্টে এই অনুষ্ঠানটো কৰিছে, তাত অংশগ্ৰহণ কৰিলোঁ। মুঠৰ ওপৰত কৃষকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছোঁ। আমি দুটা তিনিটা ছিষ্টেমত আপোনালোকে দেখিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এককালীন অন্তৱৰ্তীকালীন 15,000 টকা দিয়ে ঘোষণা কৰিলে, আকৌ কালি ঘোষণা কৰিলে আৰু 10,000 টকা দিব। সেইটো কিন্তু অন্তৱৰ্তীকালীনহে, ইণ্টাৰিম। তাৰ পাছত ৰিয়েল এছেছমেণ্ট হ'ব। ৰিয়েল এছেছমেণ্টত কোনোবাই 2 লাখো পাব পাৰে, কোনোবাই 1.5 লাখো পাব পাৰে, সেইটো আছেই। গতিকে চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা, আংশিক গোলাঘাট জিলাৰ ৰাইজৰ যি ক্ষতি হৈছে সেই ক্ষতিৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব।
0: উজনি অসমৰ বান বিধ্বস্ত অঞ্চলৰ কৃষকসকলক বিনামূলীয়াকৈ কঠীয়া যোগান ধৰাৰ লক্ষ্যৰে দৰং জিলাৰ সৰাবাৰী কৃষি চক্ৰৰ প্ৰায় 20 বিঘা ভূমিত অধিক উৎপাদনক্ষম শালি ধানৰ কঠীয়া সিঁচা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত মীন পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী নীলিমা দেৱীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ বাবে আজি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰে ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত যাতে কোনো বাধা নপৰে সেই কথা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ কয়। উজনি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিত চৰকাৰৰ লগতে দেশ বিদেশৰ বহু লোক আৰু স্বেচ্ছাসেৱী সংস্থাই সহযোগিতা আগবঢ়াইছে। এই সন্দৰ্ভত এয়া আমাৰ সহযোগী ঋতুপৰ্ণা বৰাৰ প্ৰতিবেদন।
2: অসম আৰু অসমবাসীৰ বাবে বানৰ অভিজ্ঞতা নতুন নহয়। প্ৰতি বছৰে বানে আমাৰ ৰাজ্যখনত অজস্ৰ সম্ভাৱনাক মষিমূৰ কৰে। এই অপ্ৰতিৰোধ্য প্ৰাকৃতিক দুৰ্যোগে কৃষকৰ শস্যৰ পথাৰ, সপোনৰ ঘৰখন উটুৱাই লৈ যায়। সেই বিভীষিকাময় অভিজ্ঞতাক পাহৰি ৰাইজে জীয়াই থকাৰ বাবে দুগুণ হাঁহেৰে যুঁজ দিয়ে। কিন্তু যোৱা 19 জুলাইৰ পৰা উজনি অসমৰ 4খন জিলাত হোৱা অভাৱনীয় বান পৰিস্থিতিয়ে দেখুওৱা দুৰ্যোগৰ ছবিখন পূৰ্বতকৈ ভিন্ন আৰু ভয়াৱহ। অভাৱনীয় আৰু অভূতপূৰ্ব এই দুৰ্যোগৰ বাবে এই অঞ্চলৰ ৰাইজ সাজু নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত জিলাকেইখনৰ লক্ষ লক্ষ লোকে জীয়াই থকাৰ সম্বল হেৰুৱাবলগীয়া হয়। এই পৰিস্থিতিত আৰ্ত লোকসকলৰ ওচৰত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জনসাধাৰণে সকলো বিভেদ নেওচি সহায়ৰ বাবে থিয় হয়। চৰকাৰৰ সমান্তৰালভাৱে মানুহৰ ওচৰত মানুহ থিয় হৈ তেওঁলোকক সকাহ দিয়ে।

দেশ বিদেশৰ জনসাধাৰণৰ লগতে অসম তথা বলিউডৰ অভিনয় শিল্পী, সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তি, আগশাৰীৰ উদ্যোগপতিৰ লগতে অজস্ৰ স্বেচ্ছাসেৱী সংস্থাইও আগবাঢ়ি আহিছে সহায়ৰ বাবে। উল্লেখযোগ্য যে পঞ্জাৱৰ কেইবাটাও স্বেচ্ছাসেৱী সংস্থাই ক্ষতিগ্ৰস্ত জিলাকেইখনত সাহায্য প্ৰদানৰ লগতে পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাত সহায় কৰিছে। গ্লোবেল শিখ, হেমকুণ্ড ফাউণ্ডেশ্যনকে ধৰি কেইবাটাও সংস্থাই বান বিধ্বস্ত জিলাকেইখনৰ জনসাধাৰণৰ ওচৰত

0: डेवस्टेशन बहुत ज़्यादा है, तो मेरे ख्याल से पूरे इंडिया को यहाँ पे अटेंशन पे करना चाहिए और लोगों की मदद करनी चाहिए।
1: এই লোকসকলক স্থানীয় বহুলোকে সহায় আগবঢ়াইছে। ডিব্ৰুগড়ৰ বুমনি গগৈ নামৰ এজন যুৱকে নিজে হাজি উলিওৱা নাৱৰ সহায়ত দূৰৈৰ পৰা বানত বুৰ গৈ থকা অঞ্চলত সাহায্য আগবঢ়াবলৈ যোৱা লোকক সহায় আগবঢ়াইছে। এই সন্দৰ্ভত পঞ্জাৱৰ এটা সংস্থাৰ এগৰাকী সদস্যৰ অভিজ্ঞতা এনেধৰণৰ।
2: পহিলে হম জব ঘৰ সে নিকলে থে, হম সোচ ৰহে থে কি ট্ৰেক্টৰ তো হমনে কৰ লিয়া হে, লেকিন আগে গাঁও কে অন্দৰ তক কেছে জায়েঙ্গে, কেছে হম সামান বাটেঙ্গে। ৱো তো ইয়ে হমে মিলে তো হমে পতা লাগা কি হাঁ এক হি বোট আপনি পৰ্সনল, কোই গৱৰ্নমেণ্ট কি বোট নহি হে, পৰ্সনল খুদ বনাই হুই আৰু 12-15 দিন से सेवा कर रहे हैं। तो हम इन्हीं के साथ बैठे, इन्होंने हमें पूरा लोकल घुमाया, हमें बताया इस घर में राशन की जरूरत है, क्योंकि इनको घूमते हुए इतना टाइम हो गया तो सारा नॉलेज है आसपास का। तो बहुत ही बढ़िया सर्विस लगी और बहुत ही बढ़िया काम कर रहे हैं। बस मैं ये चाहूंगा कि आगे भी हर जगह आगे बढ़कर ये ऐसे ही काम करते रहे। बहुत अच्छा लगा आपके साथ ना।
3: थैंक यू।
1: চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, অভিনয়া, জুবিন গাৰ্গ অনুৰাগী সমাজকে ধৰি কেইবাটাও সংস্থাৰ সদস্যই গুৱাহাটীত জনসংযোগ যাত্ৰাৰে বানপীড়িত ৰাইজৰ বাবে সাহায্য বিচাৰিছে। প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে ওলাই অহা এই দলটোত ৰাজ্যৰ কেইবাগৰাকীও অভিনয় শিল্পী, সংগীত শিল্পী আৰু কলা কুশলীয়ে অংশগ্ৰহণ কৰে। 8 আগষ্টত বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ সাহায্যৰ বাবে চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মীকে ধৰি 40 জনীয়া এটা বৃহৎ দল ৰাওনা হ'ব। শিৱসাগৰ নগৰ সমীপৰ বেদবাৰী অঞ্চলৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ দুৱাৰৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত আজি নৰ্থ ইষ্ট ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে চাফাই অভিযান চলায়। সংস্থাটোৰ লোকসকলে বাসগৃহত জমা হোৱা বোকা, পলস আদি আঁতৰোৱাৰ ব্যৱস্থা কৰে। এয়া মাত্ৰ কেইটামান উদাহৰণ। অগণন লোকে এই দুৰ্যোগৰ সময়ত প্ৰমাণ কৰিছে যে মানৱতাতকৈ শক্তিশালী একো নাই। মানুহৰ বাবে মানুহৰ এই কল্যাণমূলক কাম আৰু চিন্তাই নেতিবাচক পৰিস্থিতিটো গভীৰ আশাৰ সঞ্চাৰ কৰিছে।
4: সেয়া আছিল আমাৰ সহযোগী ঋতুপৰ্ণা বৰাৰ প্ৰতিবেদন। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTP-ৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহ্বান জনাইছে।
5: আপোনালোক নিশ্চয় অৱগত, অসমত ইতিমধ্যে লোকপিয়ল 2027ৰ প্ৰস্তুতি আৰম্ভ হৈছে। এইবাৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে স্বগণনাৰ সুবিধা দিয়া হয়। প্ৰথম পৰ্যায়ত 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে আপোনালোকে নিৰাপদ স্বগণনা পৰ্টেলৰ জৰিয়তে নিজৰ তথ্য নিজে অনলাইন যোগে প্ৰদান কৰিব পাৰিব। স্বগণনাকাৰী নাগৰিকসকলৰ ক্ষেত্ৰত গণনাকাৰীয়ে আপোনালোকৰ স্বগণনা ID অর্থাৎ সেলফ এনুমারেশন ID সংগ্রহ করিব আর গৃহর অবস্থান তথা প্রয়োজনীয় তথ্য সমূহ নিশ্চিত করিব। আনহাতে যিসকল নাগরিকে স্বগণনা সম্পূর্ণ করা নাই, তেওঁলোকর ক্ষেত্রত গণনাকারী ঘরলৈ গৈ সকল পর্যায়ের তথ্য যেনে গৃহর অবস্থা, পানির সুবিধা, বিদ্যুৎ, শৌচালয়ের সুবিধা, রন্ধনত ব্যবহৃত ইন্ধন, ইন্টারনেট, মোবাইল বাহন আদি প্রয়োজনীয় তথ্য সংগ্রহ করে গৃহ তালিকা আর গৃহ বিয়ল সম্পূর্ণ করবে।
4: বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নিজা বাসগৃহত স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশ ল'বলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন স্বগণনা সহজেই কৰিব পাৰি। চৰকাৰী পৰ্টেলত স্মাৰ্টফোন, লেপটপ বা ইণ্টাৰনেট ব্যৱহাৰকাৰী যিকোনো আহিলাৰ দ্বাৰা এই কাম কৰিব পাৰি বুলি তেওঁ কয়। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দক্ষিণ শালমৰা মানকাছৰ জিলাত স্বগণনা প্ৰক্ৰিয়া আজি আৰম্ভ হয়। জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদ আৰু নোটাৰী অধিবক্তা আবু চালে মহম্মদ জাহাংগীৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰি মাত্ৰ 2-3 মিনিটৰ ভিতৰত এই কাম কৰিব পৰা যায় বুলি উল্লেখ কৰে। তেওঁলোকে জিলাবাসীক নিৰ্ভুলভাৱে এই কাম কৰিবলৈ আহ্বান জনায়। গোৱালপাৰা জিলাতো আজি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি স্বগণনা সম্পূৰ্ণ কৰি এই ব্যৱস্থা দ্ৰুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত 2027ৰ লোকপিয়লৰ গৃহ টীকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক কালিৰে পৰা প্ৰশিক্ষণ দি থকা হৈছে। ধুবুৰী জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা আৰম্ভ হৈছে। শ্ৰীভূমি জিলাৰ আয়ুক্তই আজি ডিজিটেল স্বগণনা সফলভাৱে সম্পূৰ্ণ কৰে। তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই প্ৰক্ৰিয়াৰ জৰিয়তে সকলোকে নিজৰ তথ্য দিবলৈ আহ্বান জনায়। বিশ্বনাথ জিলাতো স্বগণনা প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে।

0: জিৎ দত্ত, বিধায়ক উৎপল বৰা, পল্লৱ লোচন দাস, মুনীত দাসৰ লগতে জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে লোকপিয়লৰ স্বগণনাত অংশ লয়। ৰাজ্য চৰকাৰ আৰু অসম দক্ষতা বিকাশ অভিযানৰ যৌথ পদক্ষেপ উত্তৰ পূব দক্ষতা কেন্দ্ৰত আজি দেশৰ বিভিন্ন প্ৰান্তত তথা বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। নিৰ্বাচিত প্ৰাৰ্থীসকলক শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে তেওঁলোকক ৰাজ্যৰ আত্মবিশ্বাস, দক্ষতা আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে যোগ্যতা অৰ্জন কৰা নতুন যুৱচামৰ প্ৰতিনিধি আখ্যা দিয়ে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ যুৱচামক সবল কৰি তোলাৰ লগতে প্ৰতিভাসম্পন্ন প্ৰাৰ্থীৰ ক্ষেত্ৰ হিচাপে ৰাজ্যখনক পৰিগণিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে হাতেৰে লিখা গুণমালাকে ধৰি সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ কাম আৰম্ভ হৈছে। সদৌসম ছাত্ৰ সন্থা আৰু বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰৰ নেতৃত্বাধীন নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মধুপুৰ সত্ৰ আৰু উত্তৰবংগ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সহযোগত এই কাম সম্ভৱ হৈছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে তিনি বছৰৰ আগৰ পৰাই এই ঐতিহাসিক আৰু অমূল্য সম্পদসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে আহ্বান জনাই আহিছিল। সমিতিয়ে সদৌসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনক তৎকালীনভাৱে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে আদৰণি জনাইছে। ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষৰ 50খন সেউজ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত বছৰৰ ৰাষ্ট্ৰীয় সেউজ বিশ্ববিদ্যালয়ৰ তালিকাত 50 সংখ্যক স্থান লাভ কৰাৰ জৰিয়তে ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ডত হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰতিফলিত হৈছে। এই সাফল্যই স্থায়িত্ব, জলবায়ু অনুকূল কাৰ্যপন্থা তথা পৰিৱেশৰ প্ৰতি দায়িত্বশীল প্ৰাংগণ গঢ়ি তোলাৰ প্ৰতি ৰাজ্যৰ প্ৰতিশ্ৰুতি দৃষ্টিগোচৰ হোৱাৰ সমান্তৰালকৈ সেউজ উচ্চ শিক্ষাখণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰগতিও দাঙি ধৰিছে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিশ্ববিদ্যালয়খনৰ এই সাফল্য সন্দৰ্ভত সন্তুষ্টি ব্যক্ত কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালে আজি ঢেকিয়াজুলি জিলা উদ্যোগ কেন্দ্ৰ DIC আয়োজন কৰা এটা অনুষ্ঠানত ক্ষুদ্ৰ চাহ খেতিয়কসকলক চাহপাত সৰবৰাহ কৰা বাহন প্ৰদান কৰে। ক্ষুদ্ৰ চাহ খেতিয়কসকলক ৰাজ্যৰ চাহ উদ্যোগৰ মেৰুদণ্ড আখ্যা দি তেওঁ কয় যে তেওঁলোকক সবল কৰি তোলাৰ জৰিয়তে ৰাজ্যখনো সবল হ'ব। দৰং জিলাৰ দুনীৰ হৰিপুৰ সত্ৰ নিবাসী আকাশবাণীৰ শ্ৰোতা কমলেশ্বৰী গোস্বামীৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 79 বছৰ। তেওঁৰ মৃত্যুত বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীৰ সমস্যাৰ সমাধান সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ। জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত। উত্তৰ পূব দক্ষতা কেন্দ্ৰত দেশৰ লগতে বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী সম্পন্ন। আৰু মধুপুৰ সত্ৰত সাঁচিপাতৰ পুথিসমূহ ডিজিটেল সংৰক্ষণৰ কাম আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी समाचार के साथ मैं जया भारती। प्रधानमंत्री नरेंद्र मोदी ने आज विकसित भारत के लिए नशा मुक्त युवा संकल्प अभियान की वर्चुअल माध्यम से शुरुआत की। प्रधानमंत्री ने कहा कि विकसित भारत के लिए युवाओं का शारीरिक रूप से स्वस्थ, मानसिक रूप से मजबूत और आत्मविश्वास से भरपूर होना जरूरी है।
2: देश का युवा आत्मविश्वास से भरपूर हो और ड्रग्स जैसी घातक आदत से हमेशा हमेशा दूर ही रहे, यही इस अभियान का उद्देश्य है। हम सबको ये संकल्प लेना है, हमारे युवा नशे और ड्रग्स के खतरों को समझे, हर तरह से जागरूक रहे और उससे दूर रहे। और इस संकल्प में अब राष्ट्रीय नशा मुक्त युवा अभियान की बड़ी भूमिका है।
1: श्री मोदी ने कहा कि नशा मुक्ति के लिए 100 सप्ताह का जन भागीदारी अभियान शुरू किया जाएगा और देश भर में हर रविवार को साप्ताहिक कार्यक्रम होंगे।
2: आज लिया गया ये

এই বৈঠকত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ব্ৰিক্ছ যুটীয়া পাৰিসাংখ্যিক প্ৰণয়ন, পাৰিসাংখ্যিক ব্যৱস্থাত উদ্ভাৱন আৰু উৎকৃষ্ট নীতি তথা বিনিময়ৰ জৰিয়তে পৰিসংখ্যাৰ বিভিন্ন শিতানত সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে এই বৈঠকৰ আয়োজন কৰা হৈছে। বস্ত্ৰ মন্ত্ৰালয়ে দেশৰ ভৌগোলিক সূচাংকৰ স্বীকৃতিপ্ৰাপ্ত বস্ত্ৰ আৰু হস্তশিল্পৰ উৎপাদনসমূহ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে অহা বুধবাৰে নতুন দিল্লীত GI আৰু বেয়ন 2.0 শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহৰ সংবৰ্ধন হোৱাৰ উপৰি ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত এইসমূহৰ স্তৰ উন্নীত হ'ব। বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব। এই অনুষ্ঠানৰ জৰিয়তে প্ৰায় 10খন দেশৰ ক্ৰেতা, ৰপ্তানিকাৰী তথা বিভিন্ন বহুজাগতিক নিগম পৰস্পৰ সংস্পৰ্শলৈ আহিব। এই প্ৰদৰ্শনীত দেশৰ শতাধিক ভৌগোলিক সূচাংক স্বীকৃতিপ্ৰাপ্ত বস্ত্ৰ আৰু হস্তশিল্পৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শিত হ'ব। তদুপৰি দেশৰ বিচিত্ৰ বোৱন পৰম্পৰা এই কাৰ্যসূচীৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগ্ৰহী লোকসকলৰ দৃষ্টিগোচৰ হ'ব। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই আজি শ্ৰীনগৰত বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীৰ কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 100 সপ্তাহৰ বাবে দেশজুৰি গ্ৰহণ কৰা এই অভিযান আজি ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি উপৰাজ্যপালগৰাকীয়ে কয় যে এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ যুৱ সমাজক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ হকে বৰঙণি যোগাবলৈ অনুপ্ৰাণিত কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে দেশৰ মাদক দ্ৰব্য বিৰোধী অভিযানৰ হকে মত সৃষ্টি কৰিবলৈ পৰামৰ্শ দিয়ে। জম্মু কাশ্মীৰত অলপতে সমাপ্ত হোৱা 100 দিনীয়া নিচামুক্তি অভিযানৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীসিনহাই এই কাৰ্যসূচীত জনসাধাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰে। চৰকাৰে শীঘ্ৰেই মাদক দ্ৰব্যৰ ব্যৱহাৰ কৰি জীৱন বিপদাপন্ন কৰি তোলা লোকসকলৰ বাবে আৰ্থসামাজিক পুনৰ সংহতকৰণ আঁচনি আৰু পুনৰ নিবাস কাৰ্যসূচী মুকলি কৰিব বুলি তেওঁ সদৰি কৰে। অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি 4খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। দক্ষতা বিকাশ, শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য, সৰ্বাত্মক শিক্ষা, নিৰ্মাণ খণ্ডৰ শেহতীয়া কাম কাজ তথা নিকা শক্তিৰ ক্ষেত্ৰত সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। এইসমূহৰ ভিতৰত এখন চুক্তিৰ জৰিয়তে নিৰ্বাচিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য সন্দৰ্ভত প্ৰযুক্তিচালিত এটা অনুশীলনমূলক প্ৰকল্প হাতত লোৱা হৈছে। এই কাৰ্যসূচী অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ আৰু অষ্ট্ৰেলিয়াৰ ৰিবাউণ্ডৰ যুটীয়া উদ্যোগত ৰূপায়ণ কৰা হ'ব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে মানসিক স্বাস্থ্য সম্পৰ্কীয় সম্পদসমূহ, কল্যাণ, সমীক্ষা কৰিব পৰা আহিলা আৰু গোপনীয়তা অটুট ৰাখি ভাৰ্চুৱেল মাধ্যমেৰে পৰামৰ্শ লাভ কৰাৰ সুবিধা লাভ কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী আৰু অষ্ট্ৰেলিয়াৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা, নাগৰিকত্ব নীতি আৰু বহু সাংস্কৃতিক পৰিক্ৰমাৰ সহযোগী মন্ত্ৰী জুলিয়ান হিলৰ উপস্থিতিত চুক্তিসমূহ স্বাক্ষৰিত হয়। ইয়াৰ পূৰ্বে জুলিয়ান হিলৰ নেতৃত্বৰ অষ্ট্ৰেলিয়াৰ এটা প্ৰতিনিধি দলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক অমৰাৱতীত সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ দ্ৰুত অৰ্থনৈতিক প্ৰগতিৰ ওপৰত আলোকপাত কৰি সহযোগিতা আৰু বিনিয়োগ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বাণিজ্যিক সংস্থা তথা প্ৰতিষ্ঠানসমূহক আহ্বান জনায়। কেৰালামৰ কেইবাখনো জিলাত শেহতীয়াকৈ নিৰৱচ্ছিন্নভাৱে হোৱা বৰষুণে জনজীৱন বিঘ্নিত কৰাৰ এদিন পাছত পৰিস্থিতি সামান্য উন্নত হৈছে। উল্লেখযোগ্য যে বৰষুণৰ পৰিমাণ সামান্য হ্ৰাস হোৱাত জনসাধাৰণে সকাহ লাভ কৰিছে। দেশৰ বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যখনৰ 12খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু আন 2খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰিছে। আনহাতে কাইলৈও ৰাজ্যখনৰ 10খন জিলাত য়েল্ল' এলাৰ্ট বাহাল থাকিব বুলি বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যখনত বৰষুণৰ ফলত হোৱা আনুষাংগিক ঘটনাত কালিৰে পৰা 8গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে 5,700তকৈও অধিক লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। বতৰৰ অৱস্থা সামান্য উন্নত হৈছে যদিও পাহাৰীয়া তথা নদী কাষৰীয় অঞ্চলত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি কেৰালাম, কৰ্ণাটক আৰু লাক্ষাদ্বীপৰ সমীপৰ সাগৰলৈ নাযাবলৈ মাছমৰীয়াসকলক পৰামৰ্শ দিয়া হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব।
ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027 জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে se.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিক

সকলে তথ্যসমূহ পূৰাব পাৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহ্বান জনাইছে। ইণ্ডোনেছিয়াৰ মাডুৰা দ্বীপৰ সমীপত আজি এখন যাত্ৰীবাহী ফেৰীত সংঘটিত অগ্নিকাণ্ডত 5 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে 41 গৰাকী সন্ধানহীন হৈ আছে। উল্লেখযোগ্য যে ফেৰীখনত 271 গৰাকী যাত্ৰী আছিল। দেশখনৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী সংস্থাই প্ৰকাশ কৰা অনুসৰি ফেৰীৰ পৰা এই পৰ্যন্ত 225 গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে ফেৰীখন ইণ্ডোনেছিয়াৰ পূব জাভাৰ চুৰাবায়াৰ পৰা দক্ষিণ চুলায়েছিৰ মাক্কাছাৰলৈ গৈ আছিল। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত অনুষ্ঠিত 84 সংখ্যক ছানডেইজ অন চাইকেলছ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয়। নিচামুক্ত ভাৰত কাৰ্যসূচীৰ সমৰ্থনত ভালেসংখ্যক শিক্ষাৰ্থী, চাইকেলিষ্ট আৰু NCCৰ সদস্যই এই অনুষ্ঠানত অংশ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰী ডঃ মন্দাভিয়াই কয় যে নিচামুক্ত ভাৰতৰ সংকল্পৰে এই কাৰ্যসূচী দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই কংগোত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱা বুলি প্ৰকাশ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি দেশখনত ইবোলাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হৈ থকাৰ লগতে ভৌগোলিকভাৱে বিস্তৃত হৈ চুবুৰীয়া দেশসমূহলৈকো বিয়পিছে। সংস্থাটোৱে আৰু প্ৰকাশ কৰে যে দেশখনত সম্প্ৰতি 3605টা নিশ্চিত সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে আৰু যোৱা বৃহস্পতিবাৰলৈ 1500তকৈ অধিক লোকৰ এই ৰোগত মৃত্যু হৈছে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ৰ পুৰুষৰ 80 কিলোগ্ৰাম বক্সিং শাখাত সোণৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ই প্ৰতিযোগিতাৰ সময়ছোৱাত খেলুৱৈগৰাকীৰ দৃঢ়তা আৰু দক্ষতা সঁচাকৈ প্ৰশংসাৰযোগ্য। এই বক্সাৰগৰাকীয়ে ভালেসংখ্যক যুৱ খেলুৱৈক শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে অনুপ্ৰেৰণা যোগাব বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ বক্সিঙত 90 কিলোগ্ৰাম শাখাত ৰূপৰ পদক বিজয়ী নৰেন্দ্ৰ বেৰৱালকো শুভেচ্ছা জনায়। শ্ৰীমোদীয়ে পুৰুষৰ 5000 মিটাৰ ইভেণ্টত ব্ৰঞ্জৰ পদক বিজয়ী গুলবীৰ সিঙকো প্ৰশংসা কৰে। একেদৰে মহিলাৰ 63 কিলোগ্ৰাম শাখাত জুডোত ব্ৰঞ্জৰ পদক লাভ কৰা উন্নতি শৰ্মাক প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে খেলৰ সময়ত খেলুৱৈগৰাকীৰ ক্ৰীড়াৰ প্ৰতি উৎসৰ্গাৰ মনোভাৱ সুন্দৰকৈ দেখা পোৱা গৈছিল। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কাইলৈ ব্ৰিক্ছ দেশসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ'ব। বস্ত্ৰ মন্ত্ৰালয়ে অহা বুধবাৰে নতুন দিল্লীত GI আৰু বেৱন 2.0 শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰা নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীত জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিন্হাই অংশগ্ৰহণ কৰে। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ত সোণৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।

0: এই আকাশবাণী তেজপুৰ, আমাৰ পৰৱৰ্তী অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। নমস্কাৰ, তোমালোক সকলোকে মৰম জনাই আজিৰ উমলা ঘৰ অনুষ্ঠানটি এয়া আগবঢ়াইছোঁ। আজিৰ অনুষ্ঠানটি তোমালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰ অনুষ্ঠান, আৰু অনুষ্ঠানটি পৰিৱেশন কৰিছে পূব মাছবাট নৱজ্যোতি যুৱক সংঘ ও পুথিভঁৰালৰ শিশুসকলে। আহাচোন আজিৰ অনুষ্ঠানটি আমি সকলো

মৰমৰ কণীহঁত, মা আমি শদিয়ালৈ যামেই। গীতটি শুনিলা নহয়? গীতটিৰ কথা আছিল কেশৱ মহন্তৰ, সংগীত খগেন মহন্তৰ। এইবাৰ আহাচোন শুনা জুবিন গাৰ্গক লৈ লিখা এটি গীত। গীতটিৰ কথা আৰু সুৰ হৰিনাৰায়ণ দাসৰ।

0: এতিয়া তোমালোকৰ নামসমূহ কোৱাচোন।
1: নমস্কাৰ, মোৰ নাম নিবিড় হাজৰিকা।
2: নমস্কাৰ, মোৰ নাম কাব্যম প্ৰিয়ম গোস্বামী।
3: নমস্কাৰ, মোৰ নাম শ্ৰী শুভশ্ৰী দাস।
4: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিন্সিপ্ৰিয়া দাস।
5: নমস্কাৰ, মোৰ নাম কৃষ্ণাক্ষী প্ৰসন্ন।
6: নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা দাস।
7: নমস্কাৰ, মোৰ নাম শ্ৰী নয়বাংশী দাস।
8: নমস্কাৰ, মোৰ নাম শ্ৰী ছায়াজিতা হাজৰিকা।
9: নমস্কাৰ, মোৰ নাম শ্ৰী সৃষ্টি দুবে।
10: নমস্কাৰ, মোৰ নাম শ্ৰী নৰীতি নাথ।
11: নমস্কাৰ, মোৰ নাম যুগজ্যোতি কলিতা।
0: এতিয়া যে গীতটি গালা জুবিন মামা, এই গীতটি তোমালোকক কোনে শিকাইছে কোৱাচোন?
12: হৰিনাৰায়ণ ছাৰ।
0: কেনেকুৱা লাগিল গীতটি গাই? আজি কত আহিছা তোমালোকে কোৱাচোন? প্ৰথম আহিছা নে আজি? ৰেডিঅ' শুনা নে নুশুনা? শুনা, আজি কেনেকুৱা লাগিছে ইয়ালৈ আহি? আকৌ আহিবানে?
13: বৰ ভাল কথা। এনেদৰে আকাশবাণীত তোমালোকৰ উমলা ঘৰ অনুষ্ঠানটি শুনাৰ উপৰিও আন বহু অনুষ্ঠান আছে, সেইবোৰো শুনিবা দেই। এইবাৰ কোৱাচোন তোমাৰ নামটো কি?
6: নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা দাস। মই চতুৰ্থ শ্ৰেণীত পঢ়ো। মোৰ বিদ্যালয়ৰ নাম হ'ল জ্ঞান ভাৰতী পাব্লিক স্কুল। মই এটি সাধু ক'বলৈ ওলাইছোঁ। এই সাধুটোৰ নাম হ'ল দুজন বন্ধু আৰু ভালুক। এখন গাঁৱত দুজন বন্ধু আছিল, দুয়ো ফুৰিবলৈ গ'ল। ফুৰিবলৈ যাওঁতে এখন জংগল পালে। জংগলত এটা ভালুক লগ পালে। ভালুক লগ পোৱাৰ লগে লগে দুয়ো বহুত ভয় লাগিল। এটাইটো গছত উঠিব পাৰে, এটাইটো নোৱাৰে। এটাই গছত উঠি গ'ল, এটাই তলতে থাকিল। তলত থকাটো বহুত ভয় লাগিল। তাৰপিছত তাৰ মনত পৰিল যে আইতাকে কৈছিল যে ভালুকে মৰাখন নাখায়। সি গছৰ তলত মৰা ভাও ধৰি ফেলে পৰি থাকিল। তাৰপিছত ভালুকটোৱে আহি তাক শুঙি শুঙি গুচি গ'ল। তাৰপিছত যোনটো গছৰ ওপৰত উঠি আছিল, সি নামি আহি বন্ধুটোক সুধিলে, অ' বন্ধু, তোমাক ভালুকে কি ক'লে? সি কৈছে যে ভালুকে মোক ক'লে বিপদৰ সময়তহে প্ৰকৃত বন্ধুক চিনি পোৱা যায়। ভালুকে এনেকৈ কৈছিল তেতিয়া বন্ধুটোৰ বিৰাট লাজ পালে। তেতিয়া দুয়ো ঘৰলৈ উভতি আহিল। নমস্কাৰ।
8: নমস্কাৰ, মোৰ নাম শ্ৰী ছায়াজিতা হাজৰিকা। মোৰ স্কুলখনৰ নাম শংকৰদেৱ শিশু বিদ্যা নিকেতন মাছবাট। মই আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটোৰ শিৰোনাম

0: লঘোণ। কবিজনৰ নাম নৱকান্ত বৰুৱা। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি আধাহেৰ চিৰা দিবি ভাল চাই। দৈ মোক নেলাগে গাখীৰৰ সৰপালে, খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে। নাই যদি মাল ভোক জাহাজী কলকেই আন, আৰু একো নেলাগে এয়ে হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে আঙঠাত হেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুকুন। ৰৌ মাছ ভজা আছে তাৰো দুচকল দে, এয়ে হ'ব লঘোণত আৰু একো নেলাগে। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী নয়বাংশী দাস। মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ। মোৰ স্কুলখনৰ নাম হ'ল শংকৰদেৱ শিশু বিদ্যা নিকেতন মাজবাট। মই ইয়াতে এটা কবিতা আবৃত্তি কৰিবলৈ আহিছোঁ। কবিজনৰ নাম হ'ল লক্ষ্মীনাথ বেজবৰুৱা। কবিতাটোৰ নাম হ'ল অসম সংগীত। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে নুবুজো নলওঁ গম। শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, সতী জয়মতী সতীত্ব তেজেৰে জয় আয় অহম প্ৰবল। বাজক দবা বাজক শংখ বাজক মৃদংখোল, অসম আকৌ উন্নত পথত জয় আয় অসম বুল। ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম নিবিড় হাজৰিকা।

0: নমস্কাৰ, মোৰ নাম শ্ৰী নৰীতী নাজ। আজি মই এটি কবিতা আবৃত্তি কৰিম। কবিতাৰ নাম হ'ল আমাৰ গাঁও। কবি আনন্দ চন্দ্ৰ আগৰৱালা। আমাৰ গাঁও, শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা। ডাল ভৰি ভৰি ফল ফুল লাগে কটপাতল সৰা। শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে। শুৱনি নদীৰ পানী ভৰা গাঁৱত মুদৈয়ে বেপাৰ কৰে। চালত কোমোৰা লাও জিকা ভৰি ভঁৰালত জহা ধান। গোহালিত গৰু পুখুৰীত মাছ বাৰীত তামোল পাণ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী সৃষ্টি দুবে। মই আজি এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম হ'ল ধূলিকণাময় আৰু কবিজনৰ নাম হ'ল চন্দ্ৰধৰ বৰুৱা। ধূলিকণাময়। যিদিনা মৰিম মই, সিদিনা বাৰু জগতৰ কেনি হানি হ'ব। মৰিলোনে আছোঁ মই, এই কথা কেনো পৃথিৱীৰ কিমানে জানিব। মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলাই থাকিব। গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। আজিৰ দৰে নিতে জগত চলিব, নাই তাত অকণো সংশয়। এই বিশ্ব সংসাৰৰ কোনো নিয়মেৰে লৰ চৰ অলপো নহয়। মই নোহোৱাৰ বাবে এই জগতৰ কোনো কাম পৰি নাথাকিব। কামবিভুৰ এই বিশাল বিশ্বই মই মৰা গমকে নেপাব। অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটিমাত্ৰ ধূলিকণাময় মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও অকণো হানি নাই। নমস্কাৰ।
2: নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণাক্ষী প্ৰসন্ন।
3: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিন্সিপ্ৰিয়া দাস।
2: বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি

0: নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা দাস। মই এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। এই কবিতাটোৰ নাম হ'ল বাৰমাহ। বছৰত বাৰমাহ শুনা লৰাহত, বছৰৰ আগমাহ বিহু বহাগত, তাৰ পাছে জেঠ মাহ বৰ খৰতান, ৰ'দ আৰু পিয়াহত আঁতুৰ পৰাণ, আহাৰত লাগে ভৰ বাৰিষাৰ, শাওনত বৰষুণ দিয়ে ধাৰাসাৰ, ফৰ পক আম কঁঠালৰ, ভাদত জানিবা তিথি মহাপুৰুষৰ, আহিনত ৰোৱা শেষ শুৱলি কাতিত, আঘোণত পকা ধান পথাৰ সুবিত, পুহ মাহ জাৰ কালি ধৰে থেতুৱাই, মাঘত ভোগালী বিহু খেতিক চপাই, ফাগুণত দিন যাৰ বতাহ সদায়, চ'তত মাহৰ শেষ বছৰ বিদায়। নমস্কাৰ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী কাব্যম প্ৰিয়ম গোস্বামী। মই এতিয়া এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ নাম হৈছে ঈশ্বৰ। ৰঘুনাথ চৌধুৰী। নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নেমাতা দূৰৈৰ পৰা, নাজানো তোমাক মিনতি কৰিব আমি অতি সৰু ল'ৰা, আছা নেকি প্ৰভু সৰগত তুমি হৈ জোনবেলি তৰা, নুবুজো তোমাৰ মৰমৰ মাত আমি অতি সৰু ল'ৰা, ৰিণিকি ৰিণিকি সুৰ এতিয়াহে জানো কৰবাৰ পৰা, তথাপি তোমাক ভাল পাওঁ প্ৰভু আমি অতি সৰু ল'ৰা, তোমাৰ হেঁপা দয়াৰে আমাৰ বুকুখনি থাকে ভৰা, নুবুজো তোমাৰ মহিমা আমি অতি সৰু ল'ৰা, বিলোৱা হিয়াত অমৰ জ্যোতি নিতাই আঁতৰৰ পৰা।

মৰমৰ অকণিহঁত, আজিলৈ অমলা ঘৰ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। তোমালোক সকলোকে মৰম, লগতে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ অমলা ঘৰ অনুষ্ঠানটিৰ পৰা বিদায় ললোঁ। শ্ৰোতা, ইমান পৰে কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অমলা ঘৰ শুনিলে। আজিৰ বিচিত্ৰ

আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি 2 আগষ্ট, অসমীয়া দিনপঞ্জী অনুসৰি শাওন মাহৰ 16 দিন। আজি আন্তৰ্জাতিক বন্ধুত্ব দিৱস।

আন্তৰ্জাতিক বন্ধুৰ দিৱস প্ৰতি বছৰৰ আগষ্ট মাহৰ প্ৰথম দেওবাৰে বিশ্বব্যাপী পালন কৰা হয়। 1919 চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েজ হলে বন্ধুত্ব দিৱস আৰম্ভ কৰিছিল। বহুতে আগষ্টৰ প্ৰথম দেওবাৰে বন্ধুসকললৈ কাৰ্ড পঠিয়াইছিল, কিন্তু বন্ধুত্ব দিৱসৰ ইতিহাস আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হয়। 1935 চনত আমেৰিকান কংগ্ৰেছে ঘোষণা কৰে যে প্ৰতি আগষ্টৰ প্ৰথম ৰবিবাৰ বন্ধুত্ব দিৱস হিচাপে পালন কৰা হ'ব। সেইদিনাৰ পৰা বন্ধুত্ব দিৱস জাতীয় উদযাপিত

ৰাজ্যবোৰৰ ভিতৰত অন্যতমৰূপে স্বীকৃতি পায়। অতি শীঘ্ৰে ই জনপ্ৰিয় হৈ পৰে আৰু আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ৰূপ লাভ কৰে। আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ধাৰণা 1958 চনৰ 20 জুলাই ডক্টৰ আৰ্টেমিও ব্ৰাছৰ দ্বাৰা প্ৰস্তাৱিত হয়। তেওঁ তেতিয়া তেওঁৰ বন্ধুসকলৰ লগত পুয়েৰ্টো পিনাক্সত প্ৰায় 200 মাইল দূৰৰ নদীৰ পাৰত অৱস্থিত এখন চহৰত ৰাতি আহাৰ খাই আছিল। বন্ধুত্ব দিৱস বিভিন্ন দেশত বিভিন্ন তাৰিখে পালন কৰা হয়। 1958 চনত প্ৰথম আন্তৰ্জাতিক বন্ধুত্ব দিৱস 30 জুলাই কৰাৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল। 27 এপ্ৰিল 2011 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত 30 জুলাই অফিচিয়েল ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডশ্বিপ ডে ঘোষিত হয়। ভাৰতৰ লগতে কিছু দেশত 1 আগষ্টৰ প্ৰথম ৰবিবাৰে বন্ধুত্ব দিৱস উদযাপন কৰা হয়। শ্ৰোতাবৃন্দ, এতিয়া শুনক ইতিহাসত আজিৰ দিনটোত সংঘটিত হোৱা কিছু ঘটনাৱলীৰ বিষয়ে।

চিপডে ঘোষিত হয়। ভাৰতৰ লগতে কিছু দেশত আগষ্টৰ প্ৰথম ৰবিবাৰে বন্ধুত্ব দিৱস উদযাপন কৰা হয়। শ্ৰোতাবৃন্দ, এতিয়া শুনক ইতিহাসত আজিৰ দিনটোত সংঘটিত হোৱা কিছু ঘটনাৱলীৰ বিষয়ে।

1831 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই নেডাৰলেণ্ডৰ সেনাই 10 দিনৰ বাবে বেলজিয়াম দখল কৰিছিল। আজিৰ দিনটোতে 1858 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে গভৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্ট প্ৰয়োগ কৰে। 1966 চনৰ আজিৰ দিনটোত নাৰায়ণপুৰ মহাবিদ্যালয়ক মাধৱদেৱ মহাবিদ্যালয়ৰ নামেৰে নামাকৰণ কৰা হৈছিল। বিশ্বনাথন আনন্দই জুনিয়ৰ দবা চেম্পিয়নশ্বিপ লাভ কৰিছিল 1987 চনৰ 2 আগষ্টত। অসমৰ গাইখাল ৰেল দুৰ্ঘটনাত 285 জন লোক নিহত হৈছিল 1999 চনৰ 2 আগষ্টত।

ভাৰতীয় ৰসায়নবিদ আৰু শিক্ষাবিদ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ জন্ম হৈছিল 1861 চনৰ 2 আগষ্টত। তেওঁ ৰসায়ন বিজ্ঞানৰ প্ৰথম আধুনিক ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিছিল। তেওঁক ভাৰতীয় ৰাসায়নিক বিজ্ঞানৰ পিতৃ বুলি গণ্য কৰা হয়। যুক্তৰাজ্যৰ প্ৰতিষ্ঠিত ৰয়েল ছচাইটি অৱ কেমিষ্ট্ৰীয়ে তেওঁৰ জীৱন আৰু কৰ্মক সন্মান জনাই প্ৰথমবাৰৰ বাবে ইউৰোপৰ বাহিৰত ৰাসায়নিক চিহ্ন স্থান হিচাপে সন্মানিত কৰিছিল। তেওঁ ভাৰতৰ প্ৰথম ফাৰ্মাকিউটিকেল কোম্পানী বেংগল কেমিকেল এণ্ড ফাৰ্মাকিউটিকেল প্ৰতিষ্ঠা কৰিছিল। তেওঁ এ হিষ্ট্ৰী অৱ হিন্দু কেমিষ্ট্ৰী ফ্ৰম দ্য আৰ্লিয়েষ্ট টাইমছ টু দ্য মিডিল অৱ 16th century নামৰ ৰসায়ন বিজ্ঞানৰ ইতিহাসমূলক গ্ৰন্থ ৰচনা কৰিছিল।

গ্ৰীচৰ ৰজা কনষ্টাণ্টাইনৰ প্ৰথম জন্ম হৈছিল 1868 চনৰ 2 আগষ্টত। ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু আধুনিক ভাৰতীয় জাতীয় পতাকাৰ জন্মদাতা পিংগলি ভেংকায়াৰ জন্ম হৈছিল 1876 চনৰ 2 আগষ্টত। ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ বৰিশংকৰ শুক্লাৰ জন্ম হৈছিল 1877 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোত। তেওঁৰ মৃত্যু হৈছিল 1965 চনত। উদ্যোগপতি গংগা প্ৰসাদ বিৰলাৰ জন্ম হৈছিল 1922 চনৰ 2 আগষ্টত। অসমীয়া নৃত্যশিল্পী নৃত্য পৰিচালক যতীন গোস্বামীৰ জন্ম হৈছিল 1933 চনৰ আজিৰ দিনটোতেই। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু যতীন গোস্বামী বিশেষভাৱে জনাজাত। তেখেত গুৱাহাটীত অৱস্থিত সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বৰ্তমান উপদেষ্টা মণ্ডলীৰ সদস্য। তেখেত সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ প্ৰাক্তন সদস্য আছিল। তেখেত আলোকশিল্পী সংঘ নামৰ নৃত্য একাডেমী আৰু প্ৰাগজ্যোতি কলা পৰিষদ নামৰ সাংস্কৃতিক সংস্থাৰ প্ৰতিষ্ঠা কৰিছিল। তেখেতে সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2004 চনত সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিল। 2008 চনত ভাৰত চৰকাৰে তেখেতক দেশৰ চতুৰ্থ সৰ্বোচ্চ সন্মান পদ্মশ্ৰী প্ৰদান কৰে। 2019 চনত সংগীত নাটক একাডেমীয়ে গুৰু যতীন গোস্বামীক 2018 চনৰ বাবে একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেলোশ্বিপ বা সদস্যৰত্ন প্ৰদান কৰে। মহেশ্বৰ নেওগ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ পিছত এই সন্মান লাভ কৰা তেখেত তৃতীয়গৰাকী অসমীয়া। 2025 বৰ্ষত যতীন গোস্বামীয়ে

পদ্মভূষণ বঁটা লাভ কৰে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ এগৰাকী লেখিকা, কৰ্মী আৰু শিক্ষাবিদ কীৰ্তি মেননৰ জন্ম হৈছিল 1959 চনৰ 2 আগষ্টত। তেওঁ জোহান্সবাৰ্গ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ নিৰ্দেশক আৰু দক্ষিণ আফ্ৰিকাৰ গান্ধী চেণ্টেনেৰী সমিতিৰ চেয়াৰমেন। দক্ষিণ আফ্ৰিকাৰ উচ্চ মাধ্যমিক শিক্ষাখণ্ডত কৰা শিক্ষা আইনৰ সংশোধনৰ বাবে মেনন জনাজাত। তেওঁ মণিলাল গান্ধীৰ নাতিনীয়েক আৰু মহাত্মা গান্ধীৰ আজো নাতিনী। আমেৰিকান পৰিৱেশ অধিবক্তা ৰবাৰ্ট বিলটৰ জন্ম হৈছিল 1965 চনৰ 2 আগষ্টত। দেৱীশ্ৰী প্ৰসাদ ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, কণ্ঠশিল্পী। তেওঁৰ জন্ম হৈছিল 1979 চনৰ আজিৰ দিনটোতেই। আজিৰ দিনটোতে জন্ম লাভ কৰিছিল ভাৰতীয় কণ্ঠশিল্পী, কম্পজাৰ, গীতিকাৰ আৰু ৰেডিঅ' জকী অমৃতা সুৰেশে 1990 চনৰ আজিৰ দিনটোতেই। আমেৰিকাৰ শিক্ষাবিদ হৰেচ মেনৰ মৃত্যু হৈছিল 1859 চনৰ 2 আগষ্টত। স্কটিছ বিজ্ঞানী আৰু উদ্ভাৱক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ মৃত্যু হৈছিল 1922 চনৰ 2 আগষ্টত। তেওঁৰ জন্ম হৈছিল 1847 খ্ৰীষ্টাব্দৰ 3 মাৰ্চত ইংলেণ্ডৰ এডিনবাৰ্গ চহৰত। তেখেতৰ পিতৃৰ নাম আছিল আলেকজেণ্ডাৰ মেলভিল বেল আৰু মাতৃৰ নাম আছিল এলিজা গেইছ ছাইমনছ। গ্ৰাহাম বেলে এডিনবাৰ্গ স্কুল আৰু পিছলৈ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। আজিৰ দিনটোতেই 2010 চনত ভাৰতীয় চিনেমা জগতৰ এগৰাকী চৰিত্ৰ অভিনেতা কমল কাপুৰৰ মৃত্যু হৈছিল। শ্ৰোতাবৃন্দ, এয়াই আছিল ইতিহাসত আজিৰ দিনটোত সংঘটিত হোৱা কিছু ঘটনাৱলীৰ সবিশেষ। আজিৰ দিনটো অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ 8 বজাৰ পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। এই বানত 349খন গাঁৱৰ 17,08,837 লোক প্ৰভাৱিত হৈছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায় আজি আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহ্বান জনাইছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণমালাকে ধৰি সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ কাম আৰম্ভ হৈছে। ৰাজ্য চৰকাৰ আৰু অসম দক্ষতা বিকাশ অভিযানৰ যৌথ পদক্ষেপত উত্তৰ পূব দক্ষতা কেন্দ্ৰত আজি দেশৰ বিভিন্ন প্ৰান্তত তথা বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষৰ 50খন সেউজ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে। ইণ্ডোনেছিয়াৰ মাডুৰা দ্বীপৰ সমীপত আজি এখন যাত্ৰীবাহী ফেৰীত সংঘটিত অগ্নিকাণ্ডত 5 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে 41 গৰাকী সন্ধানহীন হৈ আছে। আৰু ভাৰতৰ তন্বি শৰ্মাই টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আজি ভিয়েটনামৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লৈছো পুৰণি গীত আৰু কথা অনুষ্ঠানটি।

ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ ইতিহাসত যিসকল গায়িকাই নিজৰ কণ্ঠৰ জৰিয়তে এক অনন্য স্থান দখল কৰি আছে তেওঁলোকৰ ভিতৰত গীতা দত্ত অন্যতম। তেওঁৰ কণ্ঠত আছিল মাধুৰ্য, আৱেগ, বিষাদ, প্ৰেম আৰু জীৱনৰ গভীৰ অনুভূতি। তেওঁ কেৱল এগৰাকী নেপথ্য গায়িকাই নহয়, ভাৰতীয় সংগীত জগতৰ এক যুগ সৃষ্টিকাৰী শিল্পী। অতি কম সময়ৰ সংগীত জীৱনত তেওঁ এনে অসংখ্য কালজয়ী গীত উপহাৰ দি গৈছে যিবোৰ আজিও সংগীতপ্ৰেমীৰ হৃদয়ত সমানে জনপ্ৰিয়।

গীতা দত্তৰ জন্ম হৈছিল 1930 চনৰ 23 নৱেম্বৰত তেতিয়াৰ অবিভক্ত বংগদেশৰ ফৰিদপুৰ জিলাৰ ইদিলপুৰ নামৰ এখন গাঁৱত। তেওঁৰ জন্মৰ নাম আছিল গীতা ৰায়। পিতৃ দেবেন্দ্ৰনাথ ঘোষ ৰায়চৌধুৰী এজন সম্ভ্ৰান্ত জমিদাৰ আছিল আৰু মাতৃ অমিয়া দেৱী আছিল অতি স্নেহময়ী মহিলা। তেওঁলোকৰ বৃহৎ পৰিয়ালত গীতা দত্ত আছিল 10জন সন্তানৰ ভিতৰত এগৰাকী। শৈশৱৰ পৰাই গীতা দত্তই সংগীতৰ প্ৰতি এক বিশেষ আকৰ্ষণ দেখুৱাইছিল। গাঁৱৰ কাষেৰে বৈ যোৱা নদীত নাও চলোৱা মাঝিসকলে গোৱা ভাটিয়ালী আৰু লোকগীত তেওঁৰ অতি প্ৰিয় আছিল।

তাৰ পিছত ঘণ্টা তেওঁ নদীৰ পাৰতে বহি সেই গীত শুনি থাকিব পাৰিছিল। ঘৰলৈ আহিও সেই গীতবোৰ গুণগুণাই গাই ফুৰিছিল। সেই কোমল বয়সতেই তেওঁৰ কণ্ঠৰ মাধুৰ্যই পৰিয়ালৰ সকলোকে বিস্মিত কৰি তুলিছিল। গীতা দত্তৰ পিতৃ মাতৃয়ে সোনকালেই উপলব্ধি কৰিছিল যে তেওঁলোকৰ জীয়েকৰ ভিতৰত এক অসাধাৰণ সংগীত প্ৰতিভা লুকাই আছে। সেয়েহে তেওঁলোকে গীতা দত্তক সংগীত চৰ্চা কৰিবলৈ উৎসাহিত কৰে।

1940 চনৰ আৰম্ভণিতে বিভিন্ন সামাজিক আৰু আৰ্থিক পৰিস্থিতিৰ বাবে গীতা দত্তৰ পৰিয়ালটোৱে গাঁও এৰি কলকাতালৈ যায়। ইয়াত তেওঁ সংগীতৰ কিছু আনুষ্ঠানিক শিক্ষা লাভ কৰে। তেওঁ লোকসংগীত, আধুনিক গীত আৰু বিভিন্ন ধৰণৰ সুৰৰ লগত পৰিচিত হয়। কিন্তু ভাগ্যই পুনৰ আন এক নতুন পথ দেখুৱালে। 1942 চনত পৰিয়ালটো বোম্বাইলৈ স্থানান্তৰিত হয়। তেতিয়া গীতা দত্তৰ বয়স মাত্ৰ 12 বছৰ। নতুন চহৰ, নতুন পৰিৱেশ আৰু নতুন জীৱন, সকলো তেওঁৰ বাবে এক নতুন অভিজ্ঞতা আছিল। পৰিয়ালৰ আৰ্থিক অৱস্থা আগৰ দৰে নাথাকিলেও গীতা দত্তই সংগীতৰ সাধনা এৰি নিদিলে। তেওঁ ৰেডিঅ'ত গান শুনিছিল, ৰেকৰ্ড সংগ্ৰহ কৰিছিল আৰু নিজেই অনুশীলন চলাই গৈছিল। কোনো নামী গুৰুৰ ওচৰত নিয়মীয়া শিক্ষা নাপালেও তেওঁৰ একাগ্ৰতা, অধ্যৱসায় আৰু সহজাত প্ৰতিভাই তেওঁক আগুৱাই লৈ গৈছিল। বোম্বাইত থাকোঁতেই তেওঁ বিভিন্ন ভাষাৰ মানুহৰ সংস্পৰ্শলৈ আহে। ফলস্বৰূপে হিন্দী, বাংলা, উৰ্দু, পাঞ্জাবী, গুজৰাটী, সিন্ধি আদি ভাষাৰ উচ্চাৰণ আৰু সুৰৰ লগত পৰিচিত হয়। এই ভাষাগত দক্ষতাই পিছলৈ তেওঁক বিভিন্ন ভাষাত গান গাবলৈ সহায় কৰিছিল।

ভাগ্যৰ এক আচৰিত পৰিঘটনাই গীতা দত্তৰ জীৱনৰ দিশ সলনি কৰি দিয়ে। এদিন সংগীত পৰিচালক পণ্ডিত হনুমান প্ৰসাদে তেওঁলোকৰ ঘৰৰ সন্মুখেৰে যাওঁতে ভিতৰৰ পৰা ভাহি অহা গীতা দত্তৰ কণ্ঠ শুনিবলৈ পায়। সুমধুৰ কণ্ঠ শুনি তেওঁ ঘৰলৈ সোমাই যায় আৰু তেওঁক চলচ্চিত্ৰত গাবলৈ সুযোগ আগবঢ়ায়। এই ঘটনাই তেওঁৰ জীৱনৰ এক নতুন অধ্যায়ৰ সূচনা কৰে। 1946 চনত ভক্ত প্ৰহ্লাদ ছবিত গীতা দত্তই প্ৰথমবাৰৰ বাবে নেপথ্য গায়িকা হিচাপে কণ্ঠ দিয়ে। যদিও তেওঁ মাত্ৰ দুটা শাৰী গাইছিল, তথাপিও সেই কণ্ঠই সকলোকে মুগ্ধ কৰে। ৰেকৰ্ডিং ষ্টুডিঅ'ত উপস্থিত থকা সংগীতজ্ঞসকলে অনুভৱ কৰিছিল যে এই কিশোৰীগৰাকীৰ ভিতৰত এজন মহান শিল্পীৰ সম্ভাৱনা লুকাই আছে। এই সময়তে সংগীত পৰিচালক শচীন দেৱ বৰ্মনৰ দৃষ্টি গীতা দত্তৰ ওপৰত পৰে। তেওঁ গীতা দত্তৰ কণ্ঠৰ স্বকীয়তা আৰু আৱেগ প্ৰকাশৰ ক্ষমতা সহজেই উপলব্ধি কৰে। 1947 চনত দো ভাই ছবিত তেওঁ গীতা দত্তক মুখ্য গায়িকা হিচাপে সুযোগ দিয়ে। ছবিখনৰ মেৰা সুন্দৰ সপনা বিত গয়া গীতটোৱে সমগ্ৰ ভাৰতত আলোড়ন তোলে। এই গীতৰ সফলতাই গীতা দত্তক একেলগে খ্যাতি, সন্মান আৰু অসংখ্য নতুন সুযোগ প্ৰদান কৰিছিল। এইদৰেই ফৰিদপুৰৰ এখন সৰু গাঁৱৰ এগৰাকী সৰল কিশোৰীৰ পৰা ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ আকাশত উজ্জ্বল নক্ষত্ৰ হিচাপে গীতা দত্তৰ যাত্ৰা আৰম্ভ হয়।

দো ভাই ছবিখনৰ অভূতপূৰ্ব সফলতাৰ পিছত গীতা দত্তৰ জীৱনলৈ এক নতুন অধ্যায়ৰ সূচনা হয়। অতি কম সময়ৰ ভিতৰতে তেওঁ বোম্বাই চলচ্চিত্ৰ জগতৰ আটাইতকৈ ব্যস্ত আৰু জনপ্ৰিয় প্লেবেক গায়িকাসকলৰ অন্যতম হৈ পৰে। 1947 চনৰ পৰা 1949 চনলৈকে সংগীত পৰিচালকসকলৰ প্ৰথম পচন্দ আছিল গীতা দত্ত। তেওঁৰ কণ্ঠৰ কোমলতা, স্বাভাৱিকতা আৰু আৱেগে শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিছিল। আৰম্ভণিতে গীতা দত্তই মূলতঃ ভক্তিমূলক গীত, বেদনাভৰা গীত আৰু আৱেগিক সুৰৰ গীত গাইছিল। তেওঁৰ কণ্ঠত দুখ, বিৰহ আৰু মানৱীয় অনুভূতি এনে স্বাভাৱিকভাৱে প্ৰকাশ পাইছিল যে শ্ৰোতাই গীতৰ লগত একাত্ম অনুভৱ কৰিছিল।

এই সময়ছোৱাতে বলিউডত লতা মংগেশকাৰৰ উত্থান ঘটে। লতাজীয়ে ভাৰতীয় সংগীত জগতত এক নতুন যুগৰ সূচনা কৰিছিল। তথাপিও গীতা দত্তই নিজৰ স্বকীয়তা হেৰুৱাই দিয়া নাছিল। দুয়োগৰাকী গায়িকাৰ কণ্ঠৰ ধৰণ সম্পূৰ্ণ বেলেগ আছিল। লতা মংগেশকাৰৰ কণ্ঠত য'ত বিশুদ্ধতা আৰু সূক্ষ্মতা আছিল, তাতেই গীতা দত্তৰ কণ্ঠত আছিল জীৱনৰ বাস্তৱ অনুভূতি, সহজ সৰল আৱেগ আৰু গভীৰ আন্তৰিকতা। সেইবাবেই সংগীতপ্ৰেমীসকলে দুয়োজনক সমান সন্মানেৰে গ্ৰহণ কৰিছিল। 1951 চনত বাজী ছবিৰ সংগীত ৰেকৰ্ডিঙৰ সময়ত গীতা দত্তৰ সৈতে এগৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ পৰিচয় হয়। তেওঁ আছিল গুৰু দত্ত। সংগীতৰ মাজেৰে আৰম্ভ হোৱা এই পৰিচয় ধীৰে ধীৰে প্ৰেমলৈ ৰূপান্তৰিত হয়। দুয়োটি পৰিয়ালৰ আপত্তি থাকিলেও তেওঁলোকৰ সিদ্ধান্তৰ সলনি নহ'ল। অৱশেষত 1953 চনত গীতা দত্ত আৰু গুৰু দত্ত বিবাহপাশত আবদ্ধ হয়। সেই সময়ত গীতা দত্ত ইতিমধ্যে এগৰাকী সুপ্ৰতিষ্ঠিত গায়িকা আছিল। আনহাতে গুৰু দত্তই নিজৰ সৃষ্টিশীল চিন্তাৰে ভাৰতীয় চলচ্চিত্ৰ জগতত নতুন পৰিচয় গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল। এই দম্পতীক সেই সময়ৰ চলচ্চিত্ৰ জগতৰ অন্যতম সফল আৰু জনপ্ৰিয় দম্পতি হিচাপে গণ্য কৰা হৈছিল। বিবাহৰ পিছতো গীতা দত্তই গুৰু দত্তৰ বহু স্মৰণীয় ছবিৰ বাবে গীত গাইছিল। তেওঁ কণ্ঠ নিগৰোৱা সেই গীতবোৰে ছবিসমূহৰ সৌন্দৰ্য বহুগুণে বৃদ্ধি কৰিছিল।

0: কেইবছৰমানৰ পিছত গুৰু দত্ত আৰু গীতা দত্তৰ দাম্পত্য জীৱনত অশান্তিৰ সৃষ্টি হয়। ব্যক্তিগত সমস্যাই ধীৰে ধীৰে গীতা দত্তৰ মানসিক শান্তি নষ্ট কৰে, ফলত তেওঁ নিয়মীয়াকৈ ৰিহাৰ্চেল আৰু ৰেকৰ্ডিঙত উপস্থিত থাকিব নোৱাৰিলে। এই সময়ছোৱাত বহু সংগীত পৰিচালকে আন গায়িকাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰে। ব্যক্তিগত জীৱনৰ কষ্টৰ মাজত গীতা দত্ত মদ্যপানৰ অভ্যাসত আসক্ত হৈ পৰে। এই অভ্যাসে তেওঁৰ স্বাস্থ্য আৰু সংগীত জীৱন দুয়োটাকেই ক্ষতি কৰে। 1972 চনত যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ গীতা দত্তৰ মৃত্যু হয়। সেই সময়ত তেওঁৰ বয়স মাত্ৰ 42 বছৰ আছিল। অতি কম বয়সতে তেওঁ সংগীত জগতৰ পৰা বিদায় ল'লেও তেওঁৰ গীতসমূহ আজিও সমানে জনপ্ৰিয়। গীতা দত্ত কেৱল এগৰাকী সফল গায়িকাই নহয়, ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ ইতিহাসত এক অনন্য অধ্যায়। ব্যক্তিগত জীৱনত বহু দুখ কষ্টৰ সন্মুখীন হ'লেও তেওঁ সংগীতৰ প্ৰতি থকা নিষ্ঠা কেতিয়াও ত্যাগ কৰা নাছিল। তেওঁৰ কণ্ঠই ভাৰতীয় সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰিছে। আজিও তেওঁৰ গীত শুনিলে শ্ৰোতাৰ মন আৱেগেৰে ভৰি উঠে। সেইবাবেই গীতা দত্তক ভাৰতীয় সংগীত জগতৰ চিৰস্মৰণীয় কিংবদন্তী হিচাপে সদায় স্মৰণ কৰা হ'ব।
1: কহাঁ হে

পুৰণি গীত আৰু কথা। এই অনুষ্ঠানত আজি শ্ৰোতাসকলে ভাৰতৰ এগৰাকী বিশিষ্ট নেপথ্য কণ্ঠশিল্পী গীতা দত্তৰ জীৱন পৰিক্ৰমাৰ লগতে তেখেতৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। সহশিল্পী আছিল মহম্মদ ৰফি। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই। প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতা ইমানপৰে ফাল্গুনী পাঠকৰ কণ্ঠৰ গীতকেইটি শুনিলে। এই আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ এখনীয়া লেখ্য, শোণিতপুৰৰ সেউজীপাতৰ কাহিনী, ৰচনা দিলীপ কুমাৰ বৰুৱাৰ।

উন্নতি নহয় যেন ই ভৱিষ্যতৰ অসমৰ অৰ্থনীতিৰ সোণগুটি। কিন্তু অসমৰ বাগিচাত উৎপাদিত চাহ প্ৰথম ইংলণ্ডলৈ গৈছিল 174 বছৰ আগেয়ে 1839 চনতহে।

0: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত চাহ বাগিচাৰ উদ্যোগিক ৰূপ গঢ়ি উঠাৰ লগে লগে বৰ্তমানৰ শোণিতপুৰ জিলালৈ ই সম্প্ৰসাৰিত হ'ল।
1: ইংৰাজ যুৱ বটানিষ্ট ছাৰ পাৰ্চিভেন গ্ৰিভছে এক প্ৰতিবেদন প্ৰস্তুত কৰিলে, দৰং জিলাৰ সদৰ ঠাই তেজপুৰলৈ স্থানান্তৰকৰণ আৰু এই অঞ্চলত চাহ উদ্যোগৰ সম্ভাৱনীয়তা সম্পৰ্কে।
0: 1835 চনত জন্ম হ'ল এখন নতুন চহৰত তেজপুৰ। এসময়ৰ স্থাপত্য ভাস্কৰ্য নগৰী তেজপুৰে সাৰ পাই উঠিল উত্তৰ পাৰৰ চাহ উদ্যোগৰ বাণিজ্যিক কেন্দ্ৰৰূপে।
1: আগমন ঘটিল তেজপুৰ জাহাজঘাটেদি বহুকেইজন ইংৰাজ চাহ উদ্যোগপতিৰ। দুৰ্গম অৰণ্যৰ বুকুত ভয়াৱহ মেলেৰিয়া কোলাজ্বৰৰ বিপদ নেওচি, হিংস্ৰ বনৰীয়া জীৱ জন্তু নেওচি আৰম্ভ হ'ল শোণিতপুৰীয়া সেউজী পাতৰ উদ্যোগৰ ৰোমাঞ্চকৰ যাত্ৰা।
0: এখনি যুদ্ধৰ দৰেই আছিল চাহ উদ্যোগৰ প্ৰতিষ্ঠাকালৰ এই অভিযান। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা বহু ইংৰাজে হেৰুৱাইছিল এই মাটিতেই নিজৰ জীৱন, হেৰাই গৈছিল হাজাৰ বিজাৰ শ্ৰমিকৰ জীৱন।
1: তথাপি থমকি ৰোৱা নাছিল ইংৰাজ সাম্ৰাজ্যবাদৰ চাহ উদ্যোগৰ বিজয় যাত্ৰা। সেই সময়ৰ চাহ বাগিচাৰ পৰিস্থিতি এটা গীতেৰে শুনকচোন।
2: দহ

0: চাহ উদ্যোগৰ সম্ভাৱনাৰে আৰম্ভ হৈছিল শোণিতপুৰৰ বিকাশ। দুৰ্গম অৰণ্যৰ মাজেৰে আৰম্ভ হৈছিল পথ নিৰ্মাণ, দলং নিৰ্মাণ, যাতায়ত, চিকিৎসা সেৱা ইত্যাদি। চাহ বাকচ কঢ়িয়াবৰ বাবে আৰম্ভ হ'ল তেজপুৰ ৰঙাপাৰা বালিপাৰা ৰেল সেৱা।
1: 1860 চনত ইতিমধ্যে আৰম্ভ হৈছিল তেজপুৰ জাহাজ ঘাটেদি ষ্টীমাৰ সেৱা। 1884 চনত আৰম্ভ হ'ল ডাক সেৱা। ইংলেণ্ডৰ লগত যোগাযোগ ঘটিল তেজপুৰৰ।
0: এখন দুখন নহয়, প্ৰায় 59খন চাহ বাগিচাৰ বাবে প্ৰয়োজন হ'ল হাজাৰ হাজাৰ শ্ৰমিকৰ। বৰ্তমান তেজপুৰ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ স্থানতে আৰম্ভ হ'ল শ্ৰমিক ডিপু। বিহাৰ, সুতনাগপুৰ, সিংভূম আদিৰ পৰা অনা শ্ৰমিক এই ডিপুতে প্ৰথম ৰখা হয়।
2: চাৰিওফালে কান্দোন, মৃত্যুৰ নিৰ্মম কিৰিলি, আপোন জনক হেৰুৱাৰ মৰ্মত বিষাদ। কিন্তু মৃত্যুক লৈ ভবাৰ আহুৰি নাই কাৰো। শ্ৰম শোষণৰ কি এক নিৰ্লজ্জ ব্যৱস্থাপনা, কি এক কদৰ্য ইতিহাস, এটি কলি দুটিপাতৰ ইতিহাস, মাথো স্মৃতি কাতৰতা।

আৰু লগতে আগুৱাই আনো আজিও পিছপৰা বনুৱা ভাইসকলক। আমাৰ ভালপোৱাৰে, আমাৰ কৰুণাৰে, আমাৰ ত্যাগেৰে তেওঁলোকৰ কালিৰ বাবে আমাৰ আজি এখন সহায়ৰ হাত আগবঢ়াওঁ।

শোণিতপুৰৰ সেউজী পাতৰ কাহিনী। ইমানপৰে শ্ৰোতাসকলে দিলীপ কুমাৰ বৰুৱা ৰচিত এই আলেখ্যখনি শুনিলে আঁত ধৰিলে শান্তনু মহন্ত আৰু অংকিতা শইকীয়াই। সংগীত শিল্পীসকল আছিল জিতেন ওৰাং, শুক্ৰু কৰ্মকাৰ, অৰ্জুন নন্দা, আমিন দাস, চাৰিক মুণ্ডা, শান্তি ওৰাং, চেমুৱেল হাৰ্পল, ময়ূৰকাঞ্চন বৰা, অন্বেষা কাঞ্চন বৰা। অভিনয়শিল্পী আছিল ভূপেন শৰ্মা আৰু জিতুমণি দেৱচৌধুৰী। আলেখখনিৰ বাণীবন্ধনাৰ সম্পাদনা আছিল প্ৰাঞ্জল শইকীয়াৰ। উত্তৰ পূবৰ বিশেষ অনুষ্ঠানৰ অধীনত আলেখখনিৰ প্ৰযোজনা কৰিলে পল্লৱী কলিতাই। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক মহম্মদ ৰফিৰ কণ্ঠৰ কেইটিমান গীত শুনাবলৈ লৈছোঁ। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনক মেৰে সনম বোলছবিৰ এই গীতটি।

কাজল বুলছবিত সেয়া আছিল মহম্মদ ৰফি। শিল্পীগৰাকীৰ কণ্ঠত অনুষ্ঠানৰ শেষত শুনক সুৰজ বুলছবিৰ এই গীতটি।

হিন্দী বুলচপী গীতৰ অনুষ্ঠানটিত আজি শ্ৰোতাসকলে মহম্মদ ৰফিৰ কণ্ঠৰ কেইটামান গীত শুনিলে। এই আকাশবাণী তেজপুৰ নিশা 10:30 যোৱাৰ লগে লগেই আমাৰ আজিৰ বিয়লিৰ অধিৱেশনৰ অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 FM-ৰ 102.4 MHz-ত। আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব বিয়লি 5:25। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল কণ্ট্ৰল ৰুমত মঞ্জু বড়ো, ৰাজীৱ গগৈ আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো। পৰিবহণত নয়ন দৈমাৰী। ডিউটি ৰুমত আছিল ইমতিয়াজ হুছেইন। আৰু আজিৰ অধিৱেশনৰ ঘোষকৰ দায়িত্বত থকা মই প্ৰাঞ্জল শইকীয়াই। আজিলৈ ইমানতেই এই অধিৱেশন সামৰিছোঁ। শুভৰাত্ৰি, জয় হিন্দ।